আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি চতুৰ্থ দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 21 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: মানুহৰ মন মন্দিৰত অহৰহ জ্বলি থাকে। জীৱনৰ দৰে ই বাস্তৱিক। যেতিয়াই ন্যায় নিষ্ঠা বিৰুদ্ধে কিবা চিন্তা কৰা হয় অথবা পৰিপন্থী কিবা কাম কৰা হয় তেতিয়াই বিবেক প্ৰতিবাদত সৰব হৈ উঠে। বিবেক সত্যৰে এটা স্বৰূপ। ই আমাৰ নিজৰ কৰ্মৰ জ্ঞান আৰু ভাল বেয়া অনুভৱৰ ৰূপত আনুবংশিক ভাণ্ডাৰৰ জৰিয়তে ৰূপান্তৰিত হৈ যায়। বিবেক যেনিবা এক বৃহদাকৃতিৰ খতিয়ন বহি লেজাৰ, য'ত আমাৰ অপৰাধ বা অপকৰ্মবোৰ উল্লিখিত আৰু পঞ্জীয়ন কৰা হয়। ই এক সাংঘাতিক সাক্ষী। ই ভীতি প্ৰদৰ্শন কৰে, অংগীকাৰ কৰে, পুৰস্কৃত কৰে, দণ্ডিত কৰে আৰু সকলো নিজৰ আয়ত্তত ৰাখে। এবাৰ বিবেকে দংশন কৰা মানে সাৱধানবাণী, দুবাৰ মানে নিন্দা বা শাস্তি। ভীৰুতাই সোধে, এইটো নিৰাপদনে? লিপচাই সোধে, ইয়াত কিবা লাভ আছেনে? গৰ্বই সোধে, মই মহান হ'ব পাৰিমনে? কামনা বাসনাই সোধে, সুখ ভোগ আছেনে? কিন্তু বিবেকে সোধে, এইটো ঠিক বা উচিত হ'বনে? আমি বিবেক বা অন্তৰাত্মাৰ আহ্বান কাণেৰে নুশুনো কিয়? ইয়াৰ দংশনৰ প্ৰতি আমি অসংবেদনশীল কিয়? ইয়াৰ ভৰ্ৎসনাৰ প্ৰতিও আমি ইমান নিৰুদ্বিগ্ন কিয়? এই প্ৰশ্নবোৰৰ এটাই উত্তৰ, দুৰ্নীতি বা ভ্ৰষ্টাচাৰ। দুৰ্নীতি বা ভ্ৰষ্টাচাৰ আমাৰ বিবেকৰ ওপৰত কৰা এক প্ৰহাৰ। উৎকোচ গ্ৰহণ কৰা আৰু অনুগ্ৰহ বিচৰা আজিকালি সাধাৰণ কথা হৈছে। গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি থকা মানুহে নিজৰ বিবেকৰ প্ৰতি হঠকাৰিতা বা অমনোযোগিতাৰ ভাৱ পোষণ কৰে। সকলো ঠিকেই আছে, তেওঁলোকে এনে এটা ভাৱ দেখুৱায়। ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিধানটো তেওঁলোকে নাজানে নেকি? অৱচেতন মনৰ ধাৰণা আৰু তাৰ শক্তিসমূহে কিদৰে কাম কৰে সেই কথা তেওঁলোকে পাহৰি গৈছে নেকি? আপুনি যদি উৎকোচ গ্ৰহণ কৰে, আপোনাৰ চিন্তা আৰু কাৰ্যবোৰ অৱচেতন মনত পঞ্জীভুক্ত হৈ যায়। তাৰ জৰিয়তে আপুনি পিছৰ পুৰুষলৈকে আপোনাৰ অসাধুতা সঞ্চাৰিত কৰি তেওঁলোকক দুখত পেলোৱা নাই জানো? এইটো নিৰ্মম সত্য যে বৰ্তমানে দুৰ্নীতি আমাৰ জীৱন প্ৰণালী হৈ পৰিছে। ই আমাৰ সামাজিক আৰু ব্যক্তিগত জীৱনৰ সকলো স্তৰতে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিছে। ইয়াত অকল ধনবিত্তৰ দুৰ্নীতিৰ কথাকেই কোৱা হোৱা নাই, ইয়াৰ অন্য ৰূপো আছে। উচ্চ পদবীত থকাসকলৰ অনৈতিক পন্থা আৰু ক্ষমতাৰ ব্যৱহাৰে ক্ষুদ্ৰতৰ লোকৰ মনৰ পৰা দোষীভাৱ নোহোৱা কৰিছে। কেনে এক বিষময় পৰিস্থিতি! একমাত্ৰ ন্যায়নিষ্ঠ লোকেহে বিবেকৰ মাধ্যম ব্যৱহাৰ কৰিব পাৰে। কেৱল তেনেলোকেহে অন্তৰাত্মাৰ আহ্বান স্পষ্টকৈ শুনে। দুষ্ট মানুহ এজনৰ গাত সেইবোৰ গুণ নাথাকে। তেওঁৰ বিবেকৰ সংবেদনশীলতা গুণ পাপ অথবা দুৰ্নীতিয়ে ধ্বংস কৰি পেলায়। সেইবাবে তেওঁ ভুলৰ পৰা শুদ্ধক পৃথক কৰিব নোৱাৰে। যিবিলাকে কোনো সংগঠন, ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান আৰু চৰকাৰৰ কাম কাজ পৰিচালনা কৰি আছে, তেওঁলোকে এই গুণৰ উৎকৰ্ষ সাধন কৰিব লাগে আৰু নিজৰ বিবেক বা মনক পৰিচালনা কৰাৰ সামৰ্থ্য থাকিব লাগে। স্বচ্ছ বিবেকক ব্যৱহাৰ কৰাৰ বোধ বা জ্ঞানে তেওঁলোকক উদ্বিগ্নতা আৰু সকলো প্ৰকাৰৰ চিন্তা ভাৱনাৰ পৰা মুক্ত হোৱাত সহায় কৰিব।
1: আজিৰ মুকুতামালা ডক্টৰ APJ আব্দুল কালামৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

0: পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে, শিল্পীৰ সৈতে বাদ্য সংগত কৰিলে। দোতাৰাত বাবলু চন্দ্ৰ ৰয়, চাৰেণ্ডাত দুলাল চন্দ্ৰ ৰয়, বাঁহীত প্ৰাণকৃষ্ণ ৰয় আৰু ঢোলত ৰাকেশ মালীয়ে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

নিতিন মুকেশৰ কণ্ঠৰ ভজন গীতি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

কুলপ্ৰদীপ ভাগৱতীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 4th খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত গ্ৰীষ্মকালত মীন পালকৰ কৰণীয় এই বিষয়ে এটি আলোচনা। আলোচনাত ভাগ ল'ব খনীন্দ্ৰ ভূঞা আৰু দিব্যজ্যোতি দেৱনাথে, আঠ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত গ্লাছগো কমনৱেলথ গেমছ 2026ৰ বিষয়ে আলোচনা। আলোচনাত ভাগ ল'ব অৰ্জুন বঁটা প্ৰাপক জয়ন্ত তালুকদাৰ

দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানত গুৱাহাটীৰ হাতীগড়ৰ শতদল নবাৰুণ শাখা সাহিত্য সভাৰ সদস্যবৃন্দই পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠান। বিয়লি 5:20 মিনিটত চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত খোৱাপানীৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ নিৰাময়ৰ বিষয়ে ডক্টৰ জ্যোতিৰ্ময় দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। লগতে শুনিবলৈ পাব আনন্দ গোসাঁই আৰু সংগীতবৃন্দৰ কণ্ঠৰ ঝুমুৰ। দিনৰ 1:30 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত অনুপম চৌধুৰীৰ একৰ্ডিয়ান বাদন। দিনৰ 1:50 মিনিটত পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানৰ শিল্পী অনুপম শইকীয়া, শিৱানী দত্ত, ৰিদীপ দত্ত, পাৰুল দেৱী আৰু চাৰু গোহাঁই। পুৱা 10:00 বজাত জীৱন সুৰভি, এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক পুনৰাম কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত ঋষিকা দত্তৰ গল্প আৰু জুপিকা চক্ৰৱৰ্তীৰ কবিতা, আগধৰিছে ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 1:10 আৰু সন্ধিয়া 7:45 সুদীপ ৰঞ্জন মেধিৰ কণ্ঠৰ আধুনিক গীত, 1:20 প্ৰাসংগিক, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:55 আৰু সন্ধিয়া 7:05 বৃন্দগান। 6:40 নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 7:35 পূবালীৰ সুৰত জ্যোৎস্না ৰাভাৰ কণ্ঠৰ ৰাভা গীত, নিশা 8:20 সুৰৰ শৰাই, শিল্পী ৰিদীপ দত্ত, সুৰ সংৰচনা বিপুল বৰুৱাৰ, নিশা 9:00 চিত্ৰগীত, 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: मन की बात है जन जन की, सभी की कुछ अपनी सी, अनकही विरासत की, उम्मीदें नए भारत की। तो सुनिए इस महीने 26 जुलाई सुबह 11 बजे मन की बात आकाशवाणी और दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबंधित प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
1: অগ্নি যুগৰ গান
2: অগ্নি যুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM এণ্ডৰ 100.8 MHz।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
7: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
8: চন্দ্ৰত মানুহৰ প্ৰথম খোজ। 1961 চনত ৰুছিয়াৰ মহাকাশচাৰী ইউৰি গাগৰিনৰ প্ৰথম মহাকাশ ভ্ৰমণৰ পাছতে সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে সেই দশকৰ ভিতৰতে চন্দ্ৰলৈ মানুহ পঠাই নিৰাপদে ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত এই প্ৰতিশ্ৰুতি এটা অসম্ভৱ উচ্চাকাংক্ষা বুলি ধাৰণা কৰা হৈছিল। এই আঁচনি ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল আমেৰিকাৰ মহাকাশ সংস্থা নাছাক। 1964 চনলৈকে আমেৰিকান মহাকাশচাৰীসকলে মহাকাশত কাম কৰাৰ যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছিল। উল্লেখযোগ্য যে চন্দ্ৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা প্ৰথমখন এপল'যানে মহাকাশলৈ উৰা মৰাৰ পাছতে 1987 চনৰ 27 জানুৱাৰীত এটা আখৰাত 3 মহাকাশচাৰীৰ সৈতে যানখনত জুই লাগে। মহাকাশচাৰীসকলে অক্সিজেনৰ সহায়ত উশাহ লৈ থাকোঁতে মহাকাশযানখনত কিবা বৈদ্যুতিক বিজুতি ঘটে আৰু জুই লাগে। আৰু তেতিয়াই গাছ গ্ৰীছম, ৰজাৰ চেফি আৰু এডৱাৰ্ড হোৱাইট

0: নামৰ এই মহাকাশচাৰীসকলৰ কৰুণ মৃত্যু ঘটে। 1968 চনৰ অক্টোবৰ মাহত প্ৰথমখন মানৱবাহী এপল'যান এপল'7 মহাকাশলৈ পঠোৱা হয়। এইখন মূলতঃ এখন পৰীক্ষামূলক যান আছিল। এইখন যানে এজন মহাকাশচাৰীক লৈ সফলতাৰে 11 দিনীয়া পৃথিৱীৰ কক্ষ অভিযান সম্পূৰ্ণ কৰিছিল। 1968 চনৰ ডিচেম্বৰ মাহত 3জন অভিযাত্ৰী লৈ এপল'8 চন্দ্ৰৰ উদ্দেশ্যে ৰাওনা হয়। ই চন্দ্ৰৰ চাৰিওফালৰ কক্ষত 10 বাৰ ঘূৰে আৰু পৃথিৱীলৈ নিৰাপদে উভতি আহে। 1969 চনৰ মাৰ্চ মাহত এপল'9 অভিযানত মূল যানৰ পৰা চন্দ্ৰযানখন পৃথক কৰা হয়। এই অৱতৰণ যানখন চন্দ্ৰত নমাই পৰীক্ষা কৰি চোৱা হয়। 1969 চনৰ মে' মাহত এপল'10 সম্পূৰ্ণ আখৰা কৰে। ইয়াৰ অভিযাত্ৰী আছিল ষ্টেফৰ্ড, চাৰ্নান আৰু জোন। এই অভিযানত চন্দ্ৰযান মূল যানৰ পৰা পৃথক কৰি এপল'11 অৱতৰণ কৰিব লগা স্থানৰ প্ৰায় 10 কিলোমিটাৰ আঁতৰত অৱতৰণ কৰোৱা হৈছিল। ইতিমধ্যে কেপ কেনেডিৰ 39 উৎক্ষেপণস্থলীত এপল'11 চন্দ্ৰযাত্ৰাৰ বাবে সাজু কৰে। ইয়াৰ উৎক্ষেপণৰ বাবে প্ৰয়োজন হোৱা ছেটাৰ্ন 5 ৰকেটৰ প্ৰথম পৰ্যায়টো নিউ অৰ্লিন্সত সাজি জাহাজেৰে কেপ কেনেডিলৈ অনা হৈছিল। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ৰকেটকেইটা সজা হৈছিল কেলিফৰ্ণিয়াত। 1969 চনৰ 16 জুলাইৰ দিনা ভাৰতীয় সময়মতে 7:02 যোৱাৰ লগে লগে নীল আৰ্মষ্ট্ৰং, এডৱিন এলড্ৰিন আৰু মাইকেল কলিংছক লগত লৈ এপল'11 চন্দ্ৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰে। 3 দিনৰ পাছত তেওঁলোকে চন্দ্ৰৰ কক্ষপথত উপনীত হয়। 19 জুলাইত SPS অৰ্থাৎ ছাৰ্ভিচ প্ৰপালচন ছিষ্টেম ইঞ্জিন জ্বলাই যানখনে চন্দ্ৰৰ কক্ষপথত ঘূৰিবলৈ আৰম্ভ কৰে। 13 বাৰ ঘূৰাৰ পাছত 20 জুলাইৰ দিনা মূল যান কলম্বিয়া আৰু চন্দ্ৰযান ইগলক বিচ্ছিন্ন কৰা হয়। সহযাত্ৰী মাইকেল কলিনছক কক্ষপথত ঘূৰি থকা কমাণ্ড মডিউল কলম্বিয়াত এৰি থৈ চন্দ্ৰযান ইগলত উঠি আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে চন্দ্ৰৰ অভিমুখে গতি কৰে। কলম্বিয়াৰ পৰা পৃথক হোৱাৰ 2 ঘণ্টা 9 মিনিটৰ পাছত ইগলে ট্ৰেংকিউলিটি সাগৰত চন্দ্ৰৰ ভূমি স্পৰ্শ কৰে। তেতিয়া ভাৰতীয় সময়মতে সময় আছিল 21 জুলাইৰ পুৱতি নিশা 1:48। তাৰ 6:38 পাছত অৰ্থাৎ ভাৰতীয় সময়মতে 21 জুলাইৰ ৰাতিপুৱা 8:26 চন্দ্ৰযানৰ পৰা জখলাৰে নামি আহে নীল আৰ্মষ্ট্ৰং আৰু চন্দ্ৰৰ বুকুত প্ৰথমটো খোজ দিয়ে। পৃথিৱীৰ বাহিৰৰ মাটিত ভৰি দিয়া প্ৰথমজন মানুহৰ সন্মান লাভ কৰে নীল আৰ্মষ্ট্ৰঙে। লাখ লাখ লোকে সেই দৃশ্য টিভি যোগে উপভোগ কৰে। আৰ্মষ্ট্ৰঙে ক'লে, এয়া এজন মানুহৰ এটা সৰু খোজ, কিন্তু মানৱ জাতিৰ বাবে এটা বৃহৎ পদক্ষেপ। আৰ্মষ্ট্ৰঙে চন্দ্ৰত পেলোৱা এই সৰু খোজটোৰে মানৱ জাতিৰ উত্তৰণৰ এক বিশাল জাপ মাৰে। 20 মিনিটমান পাছত এলড্ৰিনো ইগলৰ পৰা বাহিৰ ওলাই আৰ্মষ্ট্ৰঙৰ লগ লাগেহি। তেওঁলোকে চন্দ্ৰৰ শিল আৰু ধূলিৰ নমুনা সংগ্ৰহ কৰে আৰু বিভিন্ন ফটো তোলে। তেওঁলোকে চন্দ্ৰত যুক্তৰাষ্ট্ৰৰ জাতীয় পতাকা আৰু এখন তীখাৰ ফলক স্থাপন কৰে। তাত লিখা আছিল, ইয়াত পৃথিৱী গ্ৰহৰ পৰা আহি মানুহে প্ৰথম চন্দ্ৰত ভৰি দিছিল 1969 খ্ৰীষ্টাব্দ। আমি সমগ্ৰ মানৱ জাতিৰ বাবে শান্তিৰ কামনাৰে আহিছিলোঁ। এইবোৰৰ উপৰিও তেওঁলোকে নানা দেশৰ নেতাসকলৰ বাৰ্তাবাহী মোহৰ ৰাষ্ট্ৰসংঘৰ টিকট আৰু ৰাষ্ট্ৰসংঘৰ চনত নকলো তাত স্থাপন কৰে। চন্দ্ৰত 22 ঘণ্টা কটোৱাৰ পাছত ইগলৰ উদ্যয়ন অংশ বা এছেন ষ্টেজৰ উৎক্ষেপণ কৰা হয়। কক্ষপথত কলম্বিয়াক অনুসৰণ কৰি 3.5 ঘণ্টাৰ মূৰত ই কলম্বিয়াৰ লগ লাগেহি। তাৰ পাছত SPS ইঞ্জিন চলাই তেওঁলোকে চন্দ্ৰকক্ষৰ পৰা বাহিৰ ওলায় আৰু পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰে। 60 ঘণ্টাৰ পাছত 24 জুলাইত কমাণ্ড মডিউলৰ অৱশিষ্ট অংশটো পেৰাচুটৰ সহায়ত মহাকাশচাৰী 3জনক লৈ প্ৰশান্ত মহাসাগৰত জল অৱতৰণ কৰাৰ লগে লগে এই ঐতিহাসিক অভিযানৰ ওৰ পৰে।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স।

0: মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ভাৰতত প্ৰথমবাৰৰ বাবে ডেংগু প্ৰতিষেধক কিউ ডেংগা বিক্ৰীৰ বাবে অনুমোদন জনোৱা হৈছে। ছিকিমত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। এয়া দেশখনলৈ এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ভ্ৰমণ। ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ভ্ৰমণকালত মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ড

0: আস্তানা সিলজানোভস্কা দাভকোভার হইতে দ্বিপাক্ষিক বৈঠকত মিলিত হব। তেওঁ প্রধানমন্ত্রী হ্রিস্টিজেন মিকোসি আর মেসিডোনিয়ার সংসদের অধ্যক্ষ আফ্রিম কাসিকো সাক্ষাৎ করব। শ্রীমতী মুর্মুয়ে উত্তর মেসিডোনিয়ার সংসদতো ভাষণ দিব। রাষ্ট্রপতিগৰাকীয়ে ভারত উত্তর মেসিডোনিয়া ব্যবসায় মঞ্চের এখন বৈঠকতো অংশ লব। উল্লেখযোগ্য যে দুয়ো দেশের কৃষি, ভেষজ, বিজ্ঞান আর প্রযুক্তি, তথ্য প্রযুক্তিকে ধরে অগ্রাধিকারমূলক খণ্ডত অর্থনৈতিক সম্পর্ক সুদৃঢ় করার ক্ষেত্রে পারস্পরিক স্বার্থ জড়িত আছে। ভ্রমণের তৃতীয় তথা অন্তিম পর্যায়ত পরহিলে রাষ্ট্রপতি মুর্মুয়ে রোমানিয়া ভ্রমণ করব। এই ভ্রমণকালত শ্রীমতী মুর্মুয়ে রোমানিয়ার রাষ্ট্রপতি, অন্তর্বর্তী প্রধানমন্ত্রী, সিনেটর সভাপতি তথা রোমানিয়া ভারত সংসদীয় মিত্রতা গোটর সদস্যসকলের সঙ্গে আলোচনায় মিলিত হব। ইয়ার পূর্বে রাষ্ট্রপতি শ্রীমতী মুর্মু আর মলদোভার রাষ্ট্রপতি মায়া সান্দোয়ে কালি সিসিনাওত প্রতিনিধি পর্যায়ের বৈঠকত মিলিত হয়ে যৌথভাবে সংবাদমেল সম্বোধন করে। রাষ্ট্রপতি শ্রীমতী মুর্মুয়ে এই ভ্রমণক ঐতিহাসিক মাইলের খুঁটি বলে অভিহিত করেছে। এই ভ্রমণে তিন দশকরও অধিক সময় ধরে থাকা দুয়োখন দেশের সম্পর্কর পারস্পরিক বিশ্বাসক প্রতিফলিত করে বলে শ্রীমতী মুর্মুয়ে প্রকাশ করে। দুয়োগী রাষ্ট্রপতিয়ে দুয়োখন দেশের বাণিজ্য আর বিনিয়োগক প্রসারিত করবলে সিদ্ধান্ত গ্রহণ করা হয়েছে বলে প্রকাশ করে।
1: India also offers good business opportunities for Moldovan companies for trade and business. We remain committed to fostering a transparent, predictable and investor-friendly business environment. I invite Moldovan businesses to come and explore India. I also encourage Indian businesses to look at the opportunities in Moldova. Your enterprise, vision and commitment will be instrumental in building enduring economic partnerships.
0: অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ষোল্লখন জিলাৰ 3,62,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ উপৰি নামনি অসমৰ চিৰাং, ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজচক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাৰ বানৰ ফলত 4 লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰতো 1 লোকে বানত প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফ্ৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণালীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেশ্যন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কেইবাগৰাকীও মন্ত্ৰী ক্ষতিগ্ৰস্ত জিলাসমূহত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি পানামাৰ বিদেশ মন্ত্ৰী জেভিয়াৰ এডুৱাৰ্ডো মাৰ্টিনেজ আজা ভাস্কেজক নতুন দিল্লীত সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ জয়শংকৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত প্ৰৱেশ দুৱাৰ হিচাপে পানামাৰ সৈতে ভাৰতৰ যোগাযোগ শক্তিশালী কৰাৰ দিশত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই ব্যৱসায়, বাণিজ্য, উন্নয়ন, সামুদ্ৰিক ক্ষেত্ৰ, স্বাস্থ্য, কৃষি, শিক্ষা আৰু ডিজিটেল সহযোগিতাৰ ক্ষেত্ৰকে ধৰি কেইবাটাও বিষয়ক লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহুপাক্ষিক মঞ্চত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে পানামাৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে দুয়ো দেশৰ সকলো খণ্ডতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ উদ্বোধনী ভাষণত ডঃ জয়শংকৰে কয় যে পানামাৰ বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ

0: দেশ দুখনৰ শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময়ৰ ওপৰত আধাৰিত।
1: We hope that your visit will further strengthen our relationship across all domains. We had met recently during the 5th India SICA ministerial meeting which the two of us had co-chaired. Your current visit builds on the momentum of high-level exchanges that we've had, and I believe that both our governments, both our leaders are very keen at deepening and widening our partnership.
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে টাকেডা বায়'ফাৰ্মাচিউটিকেলছ ইণ্ডিয়াৰ দ্বাৰা বিকশিত কিউডেংগা নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্ৰতিষ্ঠান কৰ্তৃপক্ষই জনোৱা মতে, প্ৰতি বছৰে কেইবানিযুত লোকক আক্ৰান্ত কৰা মহামাৰী ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰতিষেধকবিধ 4-60 বছৰ বয়সৰ লোকসকলৰ বাবে অনুমোদিত আৰু পূৰ্বে ডেংগুত আক্ৰান্ত হোৱা বা নোহোৱা যিকোনো ব্যক্তিয়েই এই প্ৰতিষেধক ল'ব পাৰিব। আন কেতবোৰ ডেংগু প্ৰতিষেধকৰ বিপৰীতে কিউডেংগা গ্ৰহণ কৰাৰ পূৰ্বে কোনো প্ৰাক প্ৰতিষেধক পৰীক্ষা কৰাৰো প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে নগৰীকৰণ, জলবায়ু পৰিৱৰ্তন, মহৰ আৱাসস্থল সলনি আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বিগত 2 দশকত দ্ৰুতগতিত বৃদ্ধি পোৱা ডেংগুৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতে সন্মুখৰ পৰা যুঁজ অব্যাহত ৰখাৰ সময়তে এই অনুমোদনে বিশেষ তাৎপৰ্য বহন কৰিছে। কিউডেংগাৰ প্ৰতিষেধক ডেংগু ভাইৰাছৰ 4টা প্ৰকাৰৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCয়ে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে, এতিয়ালৈ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 27 জন লোক আবদ্ধ হৈ পৰা বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, STNM হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ওমানৰ মাস্কটত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতীয় ছাব জুনিয়ৰ পুৰুষ আৰু মহিলা উভয় দলে নিজৰ প্ৰথম খেলত জয়লাভ কৰে। মহিলা দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনটোত কালি কাজাখাস্তানক 8-3 গ'লত পৰাজিত কৰে। ভাৰতৰ DI হেট্ৰিক কৰাৰ উপৰি সন্দীপা কুমাৰী আৰু নুচিন নাজে 2টাকৈ আৰু নীলম টপনয় 1টা গ'ল দিয়ে। আনহাতে পুৰুষ দলটোৱে নিজৰ প্ৰথমখন খেলত বাংলাদেশক 7-3 গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত শক্তিশালী আৰম্ভণি কৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতা প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া FIH ইউথ হকী 5S বিশ্বকাপৰ এছিয়ান কোৱালিফায়াৰ হিচাপেও গণ্য কৰা হৈছে। ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ভাৰতত প্ৰথমবাৰৰ বাবে ডেংগু প্ৰতিষেধক কিউডেংগা বিক্ৰীৰ বাবে অনুমোদন জনোৱা হৈছে। ছিকিমৰ NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

যীশুখ্ৰীষ্টই কৈছিল, আমি আনৰ পৰা যেনেকুৱা ব্যৱহাৰ আশা কৰোঁ ঠিক তেনেকুৱা ব্যৱহাৰ আনকো কৰা উচিত। সেয়াই হৈছে নিয়ম। প্ৰিয় শ্ৰোতা, অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক মহিচন্দ্ৰ মিৰি, আজি তেখেতৰ উপজা দিন। তেখেতৰ পত্নী আছিল প্ৰসিদ্ধ শিক্ষাবিদ ইন্দিৰা মিৰি। মহিচন্দ্ৰ মিৰি এগৰাকী কেৱল সুদক্ষ চৰকাৰী বিষয়াই নহয়, তেওঁ আছিল এজন নিষ্ঠাবান সমাজসেৱক আৰু কৃতি সাহিত্যিক। 1902 চনত ঢকুৱাখানাত জন্মলাভ কৰা মহিচন্দ্ৰ মিৰিয়ে 1923 চনত ডিষ্টিংচনসহ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে। কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত 1927 চনত স্নাতক ডিগ্ৰী লাভ কৰে। 1929 চনত তেওঁক ইম্পেৰিয়েল ফৰেষ্ট ছাৰ্ভিচৰ বাবে বাছনি কৰা হয় আৰু 1931 চনত গুৱাহাটীত এক্সট্ৰা এছিষ্টেণ্ট কনজাৰ্ভেটৰ অৱ ফৰেষ্ট হিচাপে নিযুক্তি দিয়া হয়। চৰকাৰী বন বিষয়াৰূপে বাগৰিত যোগদান কৰাৰ পিছত তেওঁ কাজিৰঙাৰ দক্ষিণ দিশত অৱস্থিত মিকিৰ পাহাৰৰ এটি টিলাত বহি হাতত বাইনকুলাৰ লৈ প্ৰায়ে অৰণ্যৰ গতিবিধি লক্ষ্য কৰিছিল, যাৰ পৰিপ্ৰেক্ষিততে 2003 চনৰ কাজিৰঙা বন মহোৎসৱত অসম চৰকাৰে এই টিলাটো চৰকাৰীভাৱে মহি মিৰি টিলা নামেৰে নামকৰণ কৰে। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ গংগুবাই হাংগল, কৰ্ণাটকৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ এগৰাকী কণ্ঠশিল্পী গংগুবাই হাংগলৰ জন্ম হয় 1913 চনৰ 5 মাৰ্চ তাৰিখে। 13 বছৰ বয়সৰ পৰাই সংগীত শিক্ষা আৰম্ভ কৰা এগৰাকী কণ্ঠশিল্পীয়ে প্ৰথমতে ভজন আৰু ঠুমৰিকে ধৰি লঘু ধ্ৰুপদী ধাৰা প্ৰদৰ্শন কৰিছিল। কৰ্ণাটক বিশ্ববিদ্যালয়ৰ সন্মানীয় সংগীত অধ্যাপকৰ আসনো শুৱনি কৰিছিল গংগুবাই হাংগলে। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1971 চনত পদ্মভূষণ, 1973 চনত সংগীত নাটক অকাডেমী বঁটা, 1996 চনত সংগীত নাটক অকাডেমী ফেলোশ্বিপ আৰু 2002 চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। 2008 চনত কৰ্ণাটক চৰকাৰে প্ৰস্তাৱিত কৰ্ণাটক ৰাজ্যিক সংগীত বিশ্ববিদ্যালয় মহীশূৰৰ নাম গংগুবাই হাংগলৰ নামত ৰাখিবলৈ সিদ্ধান্ত লয়। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পীৰ জীৱনাৱসান হয় 2009 চনৰ 21 জুলাই তাৰিখে, যাৰ বাবে কৰ্ণাটক ৰাজ্য চৰকাৰে দুদিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰে। আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটিগল্প লেখক আৰ্নেষ্ট হেমিংৱেৰ আজি উপজা দিন। 1899 চনৰ 21 জুলাই তাৰিখে আমেৰিকাত জন্মলাভ কৰা আৰ্নেষ্ট হেমিংৱে 16 বছৰ বয়সৰ পৰাই গল্প লিখিবলৈ আৰম্ভ কৰিছিল। 1923 চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ 3 Stories and 10 Poems নামৰ এখন চুটিগল্প সংকলন প্ৰকাশ পায়। প্ৰথম অৱস্থাত তেখেতে গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইসমূহ প্ৰকাশ হোৱা নাছিল, কিন্তু পৰৱৰ্তী সময়ত এইজন লেখকেই 1952 চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস দ্য অল্ড মেন এণ্ড দ্য চি ৰচনা কৰি উলিয়ায় আৰু বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰে। 1954 চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ নোবেল বঁটা। সমালোচকসকলৰ মতে দ্য অল্ড মেন এণ্ড দ্য চি উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। তেখেতে তেখেতৰ সাহিত্যিক জীৱনত অন্যান্য সাহিত্যকৰ্মৰ লগতে মুঠ 10খন উপন্যাস, 19খন চুটিগল্প সংকলন ৰচনা কৰি থৈ গৈছে। নোবেল বঁটা পোৱাৰ পিছৰ প্ৰায় 7 বছৰ হেমিংৱেক নানা ধৰণৰ শাৰীৰিক অসুখ অশান্তিয়ে আৱৰি ধৰে। এনেদৰে থাকিয়েই 1961 চনৰ 2 জুলাই তাৰিখে সাংবাদিক, ঔপন্যাসিক, চুটিগল্প লেখক আৰ্নেষ্ট হেমিংৱে ইহলীলা সম্বৰণ কৰে। অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, ভূতত্ববিদ, অধ্যাপক ডক্টৰ প্ৰণৱ জ্যোতি ডেকা, আজি তেখেতৰ উপজা দিন। স্পষ্টবাদীৰূপে পৰিচিত প্ৰণৱ জ্যোতি ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। 2023 বৰ্ষত ডক্টৰ প্ৰণৱ জ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প শীৰ্ষক গল্প সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। 1939 চনৰ জুলাই মাহৰ 21 তাৰিখে জন্মলাভ কৰা প্ৰণৱ জ্যোতি ডেকাই গুৱাহাটী ডনবস্কো স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা কটন কলেজ

বেনাৰসৰ পৰা আই এ পৰীক্ষাত পাছ কৰাৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিয়ে শিৱসাগৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত ভূতত্ববিদৰূপে কৰ্মজীৱন আৰম্ভ কৰে প্ৰণৱজ্যোতি ডেকাই। পিছত ভাৰত চৰকাৰৰ বৃত্তি পাই ছেইণ্ট পিটাৰ্ছবাৰ্গ মাইনিং বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী সম্পূৰ্ণ কৰি আহি 1966 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পাছলৈ সেই বিভাগৰে অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে। ছাত্ৰাৱস্থাৰ পৰাই লেখামেলাৰ সৈতে জড়িত ডক্টৰ প্ৰণৱজ্যোতি ডেকাই অসমীয়া গল্প সাহিত্যত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল। দৰ্শনৰ পৰা জ্যোতিষশাস্ত্ৰলৈ, অভিধানৰ পৰা ইতিহাসলৈ, জ্যোতিষশাস্ত্ৰৰ পৰা নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰলৈ তেখেতে বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেখেতৰ আত্মজীৱনী হল সোণৰ চামুচ মুখত লৈ। এইগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক তথা অধ্যাপক ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ পৰলোক প্ৰাপ্তি হয় 2024 চনৰ 6 এপ্ৰিল তাৰিখে। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1831 চনত বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়। 1911 চনত ভাৰতীয় কবি আৰু লেখক উমাশংকৰ যোশীৰ জন্ম হয়। 1951 চনত আমেৰিকান অভিনেতা ৰবিন উইলিয়ামছৰ জন্ম হয়। 1906 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, অসমৰ এজন গীতিকাৰ, সংগীত পৰিচালক, আকাশবাণীৰ শিল্পী তফত জুলালী। 1929 চনৰ 16 অক্টোবৰত জন্মগ্ৰহণ কৰা তফত জুলালীয়ে 1948 চনৰ 7 আগষ্টত প্ৰথমবাৰলৈ আকাশবাণীযোগে গীত পৰিৱেশন কৰি অনাতাঁৰ শিল্পীৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল। 1950 চনত তেওঁ কটন কলেজত পঢ়াৰ সময়ত বীৰেণ দত্ত আৰু জ্যোতিৰ্ময় কাকতিৰ সান্নিধ্য লাভ কৰি এই তিনিগৰাকী সংগীত শিল্পী ত্ৰিমূৰ্তি নামেৰে পৰিচিত হৈ পৰিল। পিছলৈ জয়ন্ত হাজৰিকাৰ সৈতে লগ লাগি জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু তফত জুলালীৰ কথাৰে মধুমালতী টোপনি যোৱা গীতটি সৃষ্টি কৰে।

অসমীয়া সাহিত্য সংস্কৃতিলৈ তফজুল আলীৰ অৱদানৰ স্বীকৃতিস্বৰূপে 1995 চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতিচিত্ৰবন ফিল্ম ছচাইটিৰ আজীৱন সভ্য এই গীতিকাৰগৰাকীয়ে অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1953 চনত কটন কলেজৰ পৰা অসমীয়া সাহিত্যত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰা তফজুল আলীয়ে 1955 চনত একে বিষয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগ দিয়ে। পৰৱৰ্তী সময়ত 1970 চনত তেওঁ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ কেইখনমান গীতৰ পুথি হ'ল মন্দাক্ৰান্তা, সোণালী চৰাই, অঘৰী ককাইদেউৰ গীত, বহুদিন বকুলৰ গোন্ধ পোৱা নাই ইত্যাদি। তেখেতে সংগীত পৰিচালনা কৰা কেইখনমান চলচ্চিত্ৰ হ'ল পুতলাঘৰ, সোণৰ হৰিণ, অনল ইত্যাদি। 2009 চনত ভাৰত চৰকাৰে মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান প্ৰদান কৰা এইগৰাকী গীতিকাৰ সংগীত পৰিচালক তফজুল আলী আকাশবাণীৰ গৌৰৱ। তেখেতৰ দেহাৱসান হয় 2008 চনৰ 6 জুলাই তাৰিখে। প্ৰিয় শ্ৰোতা, ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰ দেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা

0: 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজীৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপছনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে নম্বৰ 9101085876 আৰু 9864013036।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই হ।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিংর বাবে আজি ফোন করক 9957568450-ত।
0: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: প্রিয় শ্রোতা, এতিয়া আগবাইছো গুৱাহাটীৰ আজি প্রকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ পাছতে উজনি অসমত জলপ্ৰলয়ৰ সৃষ্টি হৈছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউকে ধৰি কেইবাখনো জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই নগাঁৱত ধিঙত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত 22,818 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া অসম বিধানসভাৰ দ্বিতীয় চৌহদস্থলীত উপস্থিত হৈ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকল্পটোৰ নক্সা আৰু পৰিকল্পনাৰ সামগ্ৰিক স্থিতিৰ বুজ লয়। ভাৰতীয় পৰ্যটকসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে দেশৰ 22খন চহৰলৈ প্ৰত্যক্ষ বিমান সেৱা আগবঢ়াব আবুধাবিৰ জায়েদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে। বিমানবন্দৰটোৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে অহা আগষ্ট মাহৰ ভিতৰত এনে প্ৰত্যক্ষ বিমান সেৱাৰ অধীনত বৰ্তমানৰ 17খন চহৰৰ বিপৰীতে ভাৰতৰ 22খনকৈ চহৰক সামৰি লোৱা হ'ব। অধিক বৈশিষ্ট্যৰ সংযোজনেৰে এয়াৰ ইণ্ডিয়া বিমান প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ এপ্লিকেশ্যনৰ উন্নীত সংস্কৰণ মুকলি কৰিছে। বান, ভূমিস্খলনে দেশৰ কেইবাখনো ৰাজ্যৰ জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে বতৰ বিজ্ঞান বিভাগে অহা 26 জুলাইলৈ ৰাজধানী দিল্লীকে ধৰি বিভিন্ন প্ৰান্তত বতৰ প্ৰতিকূল হৈ থাকিব বুলি সতৰ্ক কৰি দিছে। দেশৰ ৰন্ধন ব্যৱস্থাত এল পি জিৰ স্থান ল'ব ইথানলে। পেট্ৰলত 20% ইথানল ব্যৱহাৰক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এল পি জিৰ বিকল্প সন্ধানেৰে এক বিশেষ নীতি প্ৰস্তুত কৰিছে। খেলৰ পৃষ্ঠাত, বিশ্বকাপৰ খিতাপ জয়ৰ লগতে অভিলেখ পৰিমাণৰ প্ৰাইজ মানিও লাভ কৰিলে স্পেইনে। ফাইনেলত আৰ্জেণ্টিনাক 1-0 পৰাস্ত কৰি স্পেইনে লাভ কৰিলে 50 নিযুত আমেৰিকান ডলাৰ প্ৰাইজ মানি। ভাৰতীয় মুদ্ৰাত এই মূল্য হ'ব প্ৰায় 481.4 কোটি টকা। ৰোহিত শৰ্মাৰ শতক সত্বেও তৃতীয় এদিনীয়াত পৰাস্ত ভাৰত, 2-1 ব্যৱধানত শৃংখলা জয় ইংলেণ্ডৰ। এখন মেচ বাকী থাকোঁতেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ জয় নিশ্চিত কৰিছে নিউজিলেণ্ডে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

আজলী নবৌৰ সফলতাই পূৰৱী শৰ্মাৰ সন্মুখত সম্ভাৱনাৰ নতুন নতুন বাট মুকলি কৰি দিছিল। সহজ সৰল হাঁহিটোৰে সকলোকে মুহিব পৰা পূৰৱী শৰ্মাই সেই সময়তে গুৱাহাটীত প্ৰতিষ্ঠা হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো দূৰদৰ্শন কেন্দ্ৰত ঘোষিকা হিচাপেও আত্মপ্ৰকাশ কৰিলে। আজলী নবৌৰ পাছত 1985 চনত শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত সোণমইনাটো পূৰৱীয়ে এটি উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকক মুহিবলৈ সক্ষম হ'ল। পূৰৱী শৰ্মাৰ তৃতীয়খন ছবি আকৌ নিব বৰুৱাৰ পৰিচালনাত এণ্টনি মোৰ নাম। এইবাৰ তেওঁ বিজু ফুকনৰ বিপৰীতে নায়িকাৰ ৰূপত।

পূৰবী শৰ্মাৰ পাছৰ ছবিখন আছিল 1987 চনত মুক্তি পোৱা মুনীন বৰুৱা পৰিচালিত পিতা পুত্ৰ। যদিও সেই একে বছৰতে মুক্তি পোৱা ধীৰু ভূঞা পৰিচালিত ছবি প্ৰথম ৰাগিনীত কৰা তেওঁৰ অভিনয়ৰ বাবে পূৰবী শৰ্মাই বিশেষ চৰ্চা লাভ কৰে। ছবিখনত তেওঁ এগৰাকী খ্ৰীষ্টধৰ্মৰ যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে সেই বছৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰথম ৰাগিনীয়ে সমাদৰ লাভ কৰিছিল শ্বেৰ চৌধুৰীৰ সংগীত সমৃদ্ধ একমাত্ৰ গীতটোৰ বাবেও। এই গীতটিৰ কণ্ঠ আছিল মালবিকা বৰাৰ।

পূৰবী শৰ্মাই অভিনয় কৰা প্ৰায় আটাইবোৰ ছবিয়েই উল্লেখযোগ্য হোৱাৰ লগতে তেওঁৰ অভিনয় দক্ষতাৰ ধ্বজাবাহক স্বৰূপ। সংকল্প, অভিমান, পাহাৰী কন্যা, পূজা, নায়ক, জীৱন নদীৰ দুটিপাৰ, কন্যাদান, বিধাতা, বাৰুদ, হৃদয় কপোৱা গান, অহিৰ ভৈৰৱ, ৰক্তবীজ আদি প্ৰতিখন ছবিয়েই একোটা মাইলৰ খুঁটি। 2002 চনত মুক্তি পোৱা মুনীন বৰুৱা পৰিচালিত কন্যাদান ছবিত সহশিল্পী মৃদুলা বৰুৱা আৰু মাধুৰিমা চৌধুৰীৰ লগতে যতীন বৰাক লৈ চিত্ৰায়িত এটি গীতত সুন্দৰ অভিনয় কৰা পূৰবীৰ অভিনয় বহু দিনলৈ অসমীয়া

সেইগৰাকী অভিনেত্ৰী যোৱা 14 জুলাইৰ সন্ধিয়া হঠাতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। হৃদৰোগত আক্ৰান্ত হৈ পূৰৱী শৰ্মা কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল হয়, কিন্তু তেওঁ কৰি থৈ যোৱা সুন্দৰ অভিনয়ৰ চিনেমাবোৰৰ যোগেদি তেওঁ অসমৰ ৰূপালী পৰ্দাত সদায় জীয়াই থাকিব। আজিৰ ৰূপালী লহৰো ইমানতে সামৰিবৰ সময় হ'ল। আজিৰ খণ্ডৰ কথাংশৰ ৰচনা আছিল মানৱেন্দ্ৰ কুমাৰ বৰুৱাৰ। অহা খণ্ডত আপোনাক পুনৰ লগ পাম।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়,
7: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ,
7: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেকে বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজি আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: মন কি বাত হ্যাঁ জন জন কি সভি কি কুছ অপনি সি অনকহি বিরাসত কি উম্মীদে নয় ভারত কি তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কি বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে ওটিটি প্ল্যাটফর্ম ওয়েভস পর মাননীয় প্রধানমন্ত্রী কে প্রসারণ কে তুরন্ত বাদ মন কি বাত কা প্রাদেশিক ভাষাও মে অনুবাদ আপ সুন সকতে হ্যায় আকাশবাণী আর দূরদর্শন কে সম্বন্ধিত প্রাদেশিক চ্যানেলো পর মন কি বাত কে প্রাদেশিক ভাষাও মে অনুবাদ কা পুনঃ প্রসারণ আপ সুন সকতে হ্যায় রাত 8 বজে আকাশবাণী আর দূরদর্শন কে সভি প্রাদেশিক চ্যানেলো পর তো ইয়াদ রাখি রবিবার 26 জুলাই সুবহ 11 বজে মন কি বাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। প্ৰয়োজনীয় অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000 অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বিআংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজচক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4জন লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰতো 1জন লোকে বানত প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউৰ শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাউকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেশ্যন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক

0: সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। SDRF আৰু অগ্নি নিৰ্বাপণ তথা জৰুৰীকালীন সেৱাৰ তৰফৰ পৰা আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে। জিলা আয়ুক্তই উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰি আছে। যোৰহাট জিলাৰ তিয়কনগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্যত আত্মনিয়োগ কৰিছে। মন্ত্ৰী মহন্তই তিয়ক ৰাজচক্ৰ অন্তৰ্গত মুদৈজান বাদুলিপুখুৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালি তিয়ক হোলমৰা অঞ্চলৰ এলেংমৰা ভোগদৈনৈৰ মথাউৰিৰ ভগা অংশও পৰিদৰ্শন কৰে। একেদৰে জাজিনৈৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰো তেওঁ অৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে তিয়কত কালি বাঢ়নী পানীত পৰি অৰ্জুন কৰ্মকাৰ নামৰ এজন লোকৰ মৃত্যু হয়। একেদৰে তিতাবৰৰ পানবাৰীৰ বনৌষধি উদ্যানৰ সমীপৰ নৈজান নৈৰ বাঢ়নী পানীত বুৰ গৈ কালি দুগৰাকী কিশোৰীৰ মৃত্যু হয়। মন্ত্ৰী অজন্ত নেগুক কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়াকৈ বানত বুৰ গৈছে। জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথৰ যান বাহনৰ চলাচলো ব্যাহত হৈ পৰিছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰিবলগীয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ইপিনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বানপীড়িত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতেও সমন্বয় ৰাখিবলৈ আহ্বান জনায়। আনহাতে সংসদৰ চলিত অধিৱেশনৰ সময়তে সদনত অসমৰ বান পৰিস্থিতিৰ প্ৰসংগটো উত্থাপন কৰিবলৈ তেওঁ সাংসদসকলক পৰামৰ্শ দিয়ে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार बल। प्रधानमंत्री नरेंद्र मोदी आज संसद भवन में राष्ट्रीय जनतांत्रिक गठबंधन संसदीय दल की बैठक को संबोधित करेंगे। राष्ट्रपति द्रौपदी मुर्मू आज स्कोपिये में उत्तरी मैसेडोनिया की राष्ट्रपति गोर्दाना सिल्यानोवस्का दाफकोवा के साथ वार्ता करेंगी। यूक्रेन के ओडेशा बंदरगाह के पास एक व्यापारिक जहाज पर हुए हमले में 4 भारतीयों की मौत, 1 घायल। भारत ने हमले की निंदा की। पश्चिम बंगाल सरकार ने राज्य में वरिष्ठ नागरिकों, विधवा और दिव्यांगों के लिए मासिक पेंशन बढ़ाई। राष्ट्रपति डोनाल्ड ट्रंप की जवाबी कार्रवाई की चेतावनी के बाद अमेरिका ने ईरान पर घातक हमले किए। और पीवी सिंधु आज से शुरू हो रहे चाइना ओपन बैडमिंटन टूर्नामेंट में भारत का नेतृत्व करेंगी। अब समाचार विस्तार से। राष्ट्रीय लोकतांत्रिक गठबंधन NDA संसदीय दल की साप्ताहिक रणनीति बैठक मंगल मिलन आज संसद भवन में होगी। प्रधानमंत्री नरेंद्र मोदी बैठक

গীতিমালিকাত পুনতে শুনোৱা হওক অনুপম শইকীয়াৰ কণ্ঠৰ গীত। গীতৰ কথা ফণীভূষণ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: অনুপম শইকীয়াৰ কণ্ঠৰ ফণীভূষণ দাস ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী শিৱানী দত্ত, গীতিকাৰ ফজলুল কৰিম, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: সেয়া আছিল ফজলুল করিমৰ ৰচনাৰে শিৱানী দত্তৰ কণ্ঠৰ গীত।
1: ভূপেন উজিৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত প্ৰথিতযশা সংগীত পৰিচালক ভূপেন উজিৰদেৱৰ চিৰসেউজ গীতৰ কৰ্মশালা অহা 22, 23 আৰু 24 জুলাইত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘত আবেলি 3 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকা, শান্তা উজিৰ আৰু মালবিকা বৰা, সংগীত পৰিচালক মানস হাজৰিকা, গীতিকাৰ শব্দযন্ত্ৰী সংগীত পৰিচালক ইপছনলাল বৰুৱা আৰু সংগীত পৰিচালক দীপ ৰাজবংশী। অংশগ্ৰহণৰ মাচুল 500 টকা। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 9101085876 আৰু 9864013036।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰে ঋদীপ দত্তৰ কণ্ঠৰ গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: ঋদীপ দত্তৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
7: এক প্ৰকাৰ PM জয় अब गरीबों की जय बन गई है।

0: গীতা হাতী কাকতিৰ কথাৰে পাৰুল দেৱীৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ শেষত শুনো আহক চাৰু গোহাঁইৰ কণ্ঠৰ পুৰুষোত্তম দাস ৰচিত গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 মিনিটত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ সাম্প্ৰতিক বানত 16খন জিলাৰ 794খন গাঁও জলমগ্ন, 10জনৰ প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত। বান পৰিস্থিতি জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। ৰাজ্যৰ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981 পদৰ স্থায়ীকৰণ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহ চক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমিও বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইপিনে যোৰহাট জিলাৰ টিয়ক নগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্যত মনোনিৱেশ কৰিছে। মন্ত্ৰী মহন্তই টিয়ক ৰাজচক্ৰৰ অন্তৰ্গত মুদৈজান বাদুলি পুখুৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালি টিয়ক হোলমাৰা অঞ্চলৰ এলেংমৰা ভোগদৈ নদীৰ মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰে। একেদৰে জাজি নৈৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰো তেওঁ অৱস্থাৰ বুজ লয়। মন্ত্ৰী অজন্তা নেওগেও কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চল শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহান জনাইছে। গোলাঘাট জিলাৰ বোকাখাটৰ বান পৰিস্থিতি কালি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। অঞ্চলটোত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: ৰাজ্যখনৰ অন্যান্য কেইখনমান জিলাৰ লগতে আমাৰ জিলাৰো মোৰ সমষ্টিতে এতিয়া 4টা শিবিৰ হৈছে, বিস্তীৰ্ণ এলেকা প্লাৱিত হৈছে। মই লবণঘাটত গৈছিলোঁ, কালিয়নী যিখন নদী আছে ধনশিৰ পৰে, গতিকে কালিয়নীৰ পানী দলংখন যথেষ্ট চাপৰ, তাত কাঠ চাঠ বাঁহ চাহ অহাৰ কাৰণে অলপ পানীৰ ব্লক হ'ব, জাবৰ জোঁথৰ লাগি ধৰে আৰু কাষৰ গাঁওবিলাকত পানী উঠে।

0: তেনেকুৱা মই আজি তাত দেখিলোঁগৈ। আৰু লৱণঘাটত পানী উঠিছে যথেষ্টখিনি, লৱণঘাটৰ মানুহকো দেখা কৰিলোঁ, খা খবৰ ল'লোঁ। আৰু ইয়াৰ উপৰিও নুমলীগড় হাইস্কুলত এটা কেম্প হৈছে, নুমলীগড় তাত পানী হোৱাৰ কাৰণে মানুহখিনি শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে। ঠিক কলাকুৱাত হৈছে, বাদুলিপাৰাতো এটা কেম্প হৈছে। আৰু শেহতীয়াকৈ দিনত মই গৈছিলোঁ সেই ঠাইলৈ, ইতিমধ্যে মহুৰা পঞ্চায়তৰ ধুদাং, সেইখিনিত এটা শিবিৰ স্থাপন হৈছে।
1: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰীসেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰ কৰাৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ কোৱা হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিবলৈ আহান জনায়। আনহাতে সংসদৰ চলিত অধিৱেশনৰ সময়তে সদনত অসমৰ বান পৰিস্থিতি প্ৰসংগটো উত্থাপন কৰিবলৈ তেওঁ সাংসদসকলক পৰামৰ্শ দিয়ে। তেওঁ কয় যে বানৰ ফলত হোৱা ক্ষতি আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজনীয়তাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা জৰুৰী। বৈঠকৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই কথা সাংবাদিকক জানিবলৈ দিয়ে।
2: মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আজি আমি আমাৰ অসমৰ পৰা কেইবাজনো সতীৰ্থ সাংসদৰ সৈতে ৰাজ্যখনৰ যি বানপানী পৰিস্থিতি, সেই পৰিস্থিতি সন্দৰ্ভত চৰকাৰে যি তৎকালীন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাইজক যাতে শীঘ্ৰাতিশীঘ্ৰে ৰেচনৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সহায় সহযোগ দিব পাৰে আৰু যিসকলৰ উদ্ধাৰ কাৰ্যৰ প্ৰয়োজন আছে উদ্ধাৰ কাৰ্যৰ বিস্তৃত গোটেই কথাখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মুহূৰ্তে মুহূৰ্তে ৰাজ্যখনৰ বান পৰিস্থিতি, শিৱসাগৰ, যোৰহাটত তেওঁ নজৰ ৰাখি আছে আৰু চৰকাৰখনৰ সমস্ত যি প্ৰশাসন, সেই প্ৰশাসনক তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে। চাৰিজনকৈ মন্ত্ৰী ইতিমধ্যে বানপীড়িত অঞ্চলত গৈ উপস্থিত হৈছে, তেওঁলোকে নিয়মিত ৰূপত বান সাহাৰ্যৰ তদাৰক কৰিছে আৰু সকলোকে যথাশীঘ্ৰে যি যি প্ৰয়োজন সকলো প্ৰয়োজন পূৰণ কৰাৰ কাৰণে তেখেতে নিজেই এই গোটেই কথাখিনি চালি জাৰি চাই আছে।
1: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি সাংসদসকল নিজ নিজ অঞ্চলৰ বান পৰিস্থিতিৰ খবৰ লৈ ৰাজ্য চৰকাৰৰ উদ্ধাৰ কাৰ্যত সহযোগ কৰাৰ বাবে ইতিমধ্যে ক্ষতিগ্ৰস্ত জিলাসমূহলৈ ৰাওনা হৈছে। ৰাজ্যৰ স্বাস্থ্যসেৱাক আৰু অধিক উন্নত আৰু জনমুখী কৰাৰ লক্ষ্যৰে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে সম্প্ৰসাৰিত কৰাৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাক লৈ কালি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাকেইখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক অৱস্থা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ লভ্যতা, বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ ৰূপায়ণ আৰু জনসাধাৰণক আগবঢ়োৱা চিকিৎসা সেৱাৰ মান সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাৰ পাছতে সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে জৰুৰী বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ সংশ্লিষ্ট সকলো বিভাগকে সষ্টম আৰু সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰয়োজনীয় ঔষধৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা, জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বিশেষ চিকিৎসা দল গঠন কৰি সাজু ৰখা, স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, বিশুদ্ধ খোৱাপানী আৰু পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে যিকোনো স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতিৰ তাৎক্ষণিকভাৱে মোকাবিলা কৰি বানপীড়িত লোকসকললৈ প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পলাইন নম্বৰ জাৰি কৰিছে। এই অনুসৰি শিৱসাগৰৰ বাবে 8471864355, চৰাইদেউৰ বাবে 9085412180, যোৰহাটৰ বাবে 03762303124, গোলাঘাটৰ বাবে 93949854211 আৰু কামৰূপ মহানগৰৰ বাবে 93654293411 নম্বৰ কেইটাৰ লগতে আটাইকেইখন জিলাৰ বাবে 1077 টোল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে। ইপিনে কামৰূপ মহানগৰত কৃত্ৰিম বানৰ লগতে মালিগাঁও, পাণ্ডু আৰু কামাখ্যাকে ধৰি বিভিন্ন অঞ্চলত ভূমিস্খলন

0: দুৰ্ঘটনাৰ ঘটনা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাৰ জৰুৰীকালীন সহায়ৰ বাবে 93654-29314 ফোন নম্বৰটো মুকলি কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ মুঠ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ সৰ্বমুঠ 2981টা পদ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। স্থায়ী কৰা এই পদসমূহৰ ভিতৰত 1996টা শিক্ষক পদ হোৱাৰ বিপৰীতে 1225টা অন্যান্য অশৈক্ষিক পদ আছে। অসম অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011ৰ অধীনত পদ স্থায়ীকৰণৰ এই অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি কয় যে এই সিদ্ধান্তই অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক স্থিতিশীলতা প্ৰদান কৰাৰ লগতে শিক্ষাগত আৰু প্ৰশাসনিক সামৰ্থকো সুৰক্ষিত কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰিব। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ডঃ অনুজ পেগু, সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত IIIT ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। ইয়াৰ পাছতে তেওঁ পলাশবাৰীত CDCৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰ ফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হবলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱাকৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰ ফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। একাংশ ব্যৱসায়ীয়ে যাত্ৰীবাহী বাছত সামগ্ৰী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ ল'বলৈ আহ্বান জনায়। আনহাতে কৰ ফাঁকিৰ বাবে এছাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা নথিসমূহ ভালদৰে চালি জাৰি চাবলৈ তেওঁ নিৰ্দেশ দিয়ে। পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ বাবে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। মুঠ 32জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14জনকৈ তথা ভাৰত তুলনাত 12জন খেলুৱৈ আছে। দলত থকা 3গৰাকী তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যত কেইবাখনো জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতি, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন্যাতৰ কাষত মন্ত্ৰী বিধায়ক, নতুন দিল্লীত ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ, ফুটবল বিশ্বকাপত স্পেইনৰ শেষ হাঁহিকে ধৰি বিভিন্ন খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্যৰ এটা বাতৰিক অসমীয়া খবৰ কাকতে অভূতপূৰ্ব মহাপ্ৰলয়, আমাৰ অসম কাকতে উজনি বিচ্ছিন্ন মানাক্ৰান্তৰ আৰ্তনাদ আৰু দি আছাম ট্ৰিবিউন কাকতে ফ্লাড ছিটুৱেশ্যন ৱৰ্জেন্স ৰেইল ৰোড ছাৰ্ভিচেছ এফেক্টেড শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো সাংসদ তথা বিধায়কক সাহায্য অভিযানত তৎপৰতাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া আৰু নিজেও প্ৰতিটো মুহূৰ্তৰ পৰিস্থিতি তদাৰক কৰি থকা বুলি সদৰি কৰাৰ এটা খবৰ দা চেণ্টিয়েল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কেইবাগৰাকী মন্ত্ৰী বিধায়কে নিশা দুপৰলৈকে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ বাতৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নতুন দিল্লীত ককৰোচ জনতা পাৰ্টীৰ উদ্যোগত উলিওৱা সংসদ ভৱন যাত্ৰাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি, আৰক্ষীৰ লাঠিচালনা আৰু বিষয়টোক লৈ সংসদত বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত একেটা বাতৰিৰ শিৰোনাম, CJPক ছত্ৰভংগ দিবলৈ দিল্লী আৰক্ষীৰ লাঠিচালনা কন্দুৱা গেছ। ফুটবল বিশ্বকাপৰ এটা বাতৰি, দৈনিক অসম কাকতে চেম্পিয়ন স্পেইনৰ খেলুৱৈক আক্ৰমণ, প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ বিশ্বকাপৰ পৰা কান্দি কান্দি বিদায় ললে মেছিয়ে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া হওক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। ছিকিমৰ নামচি জিলাৰ চমৰডুঙত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 27জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, ST NM হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যায়।

হৈছে। উল্লেখযোগ্য যে কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সাম্প্ৰতিক বানত 16খন জিলাৰ 794খন গাঁও জলমগ্ন, 10জনৰ প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত। বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। ৰাজ্যৰ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981টা পদৰ স্থায়ীকৰণ। আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে 1 জুলাইত মন্ত্ৰী কৌশিক ৰায় হাইলাকান্দি ভ্ৰমণ কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
1: স্থানীয় ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত জিলা বিজেপি আৰু দলৰ বিভিন্ন মোৰ্চাৰ উদ্যোগত অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে মন্ত্ৰী কৌশিক ৰায়ে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত হাইলাকান্দিৰ বিধায়ক ডঃ মিলন দাস আৰু কাটলিচৰা সমষ্টিৰ বিধায়ক জুবেৰ এনাম উপস্থিত আছিল। লগতে নবনিযুক্ত জিলা আয়ুক্ত জয় বিকাশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহাসহ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। বৈঠকত জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ বিস্তৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰী কৌশিক ৰায়ে সকলো বিভাগক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উন্নয়নমূলক কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
0: জিলাৰ ৰেহৰূপ আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত হাইলাকান্দি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে সংবাদদাতা আছিল নীলোৎপল দেৱ।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰক এই নম্বৰত 03612661876। আদৰৰ শ্ৰোতা, আপোনালোকৰ ফোন অহালৈ বাট চাইছোঁ আৰু মঞ্জস্না মহন্ত গোস্বামীৰ কণ্ঠৰ এই গীতটিৰে আজিৰ সুৰীয়া যাত্ৰা আৰম্ভ কৰিছোঁ।

0: মঞ্জস্না মহন্ত গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে আমালৈ ইতিমধ্যে ফোন আহিছে। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে আপুনি?
1: মই চৌৰাগুৰি গাঁও বাক্সাজিলাৰ পৰা আনন্দ গোন্ধাই ক'লো। আচলতে বহুদিন ট্ৰাই কৰি আজি বহুত দিনৰ মূৰত ফোনটো পাইছো, গতিকে সঁচা হৈ বহুত ভাল লাগিছে।
0: হয়,
1: আৰু সেইখিনিতে আৰম্ভণিতে মই মানে শ্ৰোতাসকলক অনুৰোধ জনাম যে আজি যিসকল শ্ৰোতাৰ ফোন লাগিল তেওঁলোকে যেন অন্তত একমাহ যাতে ফোন নকৰে, কাৰণ নতুন শ্ৰোতাই ফোন লওক বহুতে এইটো আপত্তি দিয়ে। সেইকাৰণে মই কৈছো, আৰু মই আজি শুনিব খোজা গীতটো হ'ল ভূপেন হাজৰিকা দেৱৰ আকাশী বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। আৰু মই মাত্ৰ দুজন শ্ৰোতাই নাম ল'ম, সময় নষ্ট নকৰো। এজন হিতেশ্বৰ লক্কৰ আৰু বিনী দেৱী।
0: হয় হয়, ধন্যবাদ। আপুনি ঠিকেই কৈছে বাৰু, সকলোৱে বিচাৰে, আপোনালোকেও যেনেদৰে বিচাৰে আন শ্ৰোতাসকলেও আমাৰ অনুষ্ঠান শুনি ভাল পায় বা নিজৰ প্ৰিয় গীতটি শুনিব বিচাৰে ফোন কৰি পেলাই, নহয় জানো? ঠিক আছে, ঠিক আছে, তেনেদৰে আমালৈ ফোন কৰি থাকিব।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে কথা পাতিবলৈ লৈছো। হেল্ল'
4: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
4: মই নলবাৰী জিলাৰ চিটিকাটা গাঁৱৰ ডেকাগুড়া হৈছাকৰ পৰা মিছ হাজাৰা বেগমে কৈছো। আপোনাৰ ভালনে বাইদেউ?
0: অঁ ভাল ভাল, আপোনাৰ ভালনে?
4: হয় ভালে আছো, বহুত ব্যস্ততাৰ মাজতো ফোন কৰিলো। মই আজি শুনিব বিচাৰিছো তাৰমানে শৰ্মা বাইদেউ, যিকোনো এপিডিত বাইদেউ, এইখিনিতে মই এষাৰ কথা ক'ব বিচাৰিছো যে কিছুমান শ্ৰোতা এনেকুৱা আছে যে সন্ধ্যা লাপত কৰে, সুৰদ্বৰিত কৰে আৰু সংকল্প দ্ৰুত কৰে, কিন্তু সেইখিনি আমি নিজে বুজি পাব লাগে। বহুত শ্ৰোতাই আগ্ৰহেৰে বাচ্ছাকে নিজে দিবলৈ, গতিকে কেইজনমান গুৱাহাটীৰ শ্ৰোতা আছে, নামটো নকওঁ, তেখেতসকলে সদায় সদায় কৰে, চাই কৰোঁতে ঘক ঘকিকা হ'লে যে আপোনালোকে চাই

0: সপ্তাহ ফোন নকৰিব, নেক্সট দিনাখন আকৌ কৰে। আৰু এইখিনিতে মই হিতেশৰ লগৰ মামা আৰু ভণ্টী মামাৰ কথা ক'ব বিচাৰিছো। তেখেত দুয়োজনেও মানে ফোন নকৰে আৰু ময়ো ফোন নকৰো, দহ দিনৰ পিছত বা এসপ্তাহ পিছতে ফোন কৰো। কাৰণ আমি সকলোক কোৱাৰ লগে লগে বুজি পাইছো যে আমাকো কৈছে, সেইটো বাৰু তেখেতসকলে বুজি পোৱাটো প্ৰয়োজন বুলি মই
1: ভাবো। নহয়, ঠিকেই আছে, আপোনালোকে ফোন কৰি থাকিব, আপোনালোকে শুনি আছে কাৰণে আমি
0: ভাল পাওঁ, কাৰণে মই গান শুনো আৰু অনুৰোধ কৰিম। সেই সুবিধাটো আমি শ্ৰোতাসকলে দিব লাগিব বাইদেউ।
1: ঠিক আছে, ভালেই বাৰু, ঠিকেই কৈছে। তথাপিও কৰি থাকিব ফোন এনেদৰে আমালৈ। আৰু আজিতো আমাৰ এটাই ফোন লাইন, আমি এটাই নম্বৰ পাইছোঁ, গতিকে অকণমান অসুবিধা হ'বও পাৰে। তথাপিতো তাৰ মাজতে আমি গীতবোৰ শুনাই যাম, কৰি থাকিব আগলৈকো। ধন্যবাদ, আপোনাৰ প্ৰিয় গীতটো আমি শুনাই দিছোঁ।
0: হয়।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: পুনৰ আহিছোঁ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ মাজলৈ। আমালৈ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'
2: হেল্ল' নমস্কাৰ বাইদেউ।
1: নমস্কাৰ, কোনে কৈছে আপুনি?
2: মই ৰঙিয়া তিনিআলি লাচিত নগৰ ৱাৰ্ড নম্বৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা বংকিম চন্দ্ৰ দাসে কৈছোঁ।
1: হয় হয়, বংকিম চন্দ্ৰ দাস, আপুনি কি গীত শুনিব আজি?
2: মই আপোনাৰ বিজয় ভূঞাৰ কণ্ঠ ৰদ কাচুলি এলবামৰ যিকোনো এটা দিলে হয়।
1: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপোনালোকৰ ফালে এতিয়া বতৰ কেনেকুৱা?
2: বতৰ আজি মানে ৰ'দ দি খুব ভাল লাগিছে।
1: কালিটো পুৰা বৰষুণ আছিল নহয় জানো?
2: যোৱাকালি বৰষুণৰ বতৰেই এইটো ৰ'দ দিছে, কিন্তু অলপ আজি পুৰা ৰাতিপুৱাৰ পৰা ৰ'দ চোকা কৰি গ'লেছে আৰু ভাল লাগিছে।
1: ভাল লাগিছে, হয় হয়, ঠিক আছে। আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছো।
2: দুজনৰ নাম লগা হৈছে বাইদেউ।
1: হয় হয়, কওক।
2: ৰেডিঅ'ৰ জৰিয়তে চিনাকি আমাৰ হিতেশ্বৰ লগৰ দা, হাজিৰা বেগম, মাধুমী নাথ, এই তিনিজনলৈ এই গানটো উৎসৰ্গা কৰিলোঁ।

0: বিজয় ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজি মোৰ সৈতে ডিউটি ৰুমত আছে কৰবি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। আমালৈ আন এটি ফোন আহিছে, আমি উঠাই লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই নাম শ্ৰী বনবাসী মণ্ডল, মই চাইগাঁও পানী শীতুৰ পৰা কৈছোঁ।
0: হয়, কি গীত শুনিব আজি?
1: আপোনাৰ হকীকত বলছিলখনৰ কুমাৰ চান আৰু অলকাগিনীকে গোৱা যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপুনি এতিয়া কি কিহত ব্যস্ত হৈ আছে?
1: মই আজি বাইদেউ পথাৰত আছোঁ।
0: পথাৰত?
1: হয় হয়, পথাৰ মাৰি আছে ট্ৰেক্টৰ। আৰু যোৱাকালি এক বিঘা ৰোৱা হ'ল, মানে এক বিঘাৰ অলপ ওপৰত গৈছে। আজি আৰু এক বিঘামান যাব, চাৰিজনী ৰোৱনী আছে। আজি পৰা শেষ হ'ব বাইদেউ আমাৰ।
0: শেষ? আপোনালোকে নিজে কৰে নে পথাৰৰ কাম?
1: হয়, আমি যেতিয়া সময় পাওঁ তেতিয়া আমি, মই নিজেই।
0: হয় হয়, খুব ভাল লাগিছে চাগে। পথাৰত কামো কৰি আছে, তাৰ মাজতে নিজৰ ভাল লগা গীতটি শুনিবও বিচাৰিছে, ভাল লাগিব। আমাৰো ভাল লাগিছে আপোনাৰ প্ৰিয় গীতটি আমি শুনাব পাৰিম।
1: কওক। মই আগতে মোৰ অতিকৈ মৰমৰ মিতা বাইদেউ আৰু কৰবি হাজৰিকা বাইদেউ, লগতে সমূহ ৰেডিঅ' সন্মানীয় শ্ৰোতালৈ

0: সেয়া আছিল হকীকত ছবিত কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?

আজিৰ অনুষ্ঠানত ভাগ লোৱা আৰু শুনি থকা শ্ৰোতাসকললৈ ধন্যবাদ জনাইছোঁ। লগতে ডিউটি ৰুমৰ কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষ আৰু ট্ৰান্সমিটাৰত থাকি মোক সহযোগ কৰা আটাইলৈ কৃতজ্ঞতা জনাইছোঁ।

0: দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই বিনীতা ডেকাই এই গীতেৰে সামৰিছোঁ আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভী।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজিৰ জীৱন সুৰভি যিগৰাকী অতিথি, তেখেতক মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম, কিয়নো তেখেত এগৰাকী কৃতি শিক্ষক, এগৰাকী সাহিত্যিক, কেইবাখনো গ্ৰন্থ তেখেতে ইতিমধ্যে লিখি উলিয়াইছে, প্ৰকাশ হৈ ওলাইছে, প্ৰায় 40খনমান গ্ৰন্থ হ'ব তেখেতৰ, আৰু বিভিন্ন সামাজিক কামত তেখেত জড়িত হৈ থাকে। কালজুৰি বুলি কয় তেখেতৰ যি জন্মস্থান, দৰং জিলা, কিন্তু ঠাইখন খৈৰাবাৰী
1: অঞ্চলৰ।
0: তেখেত হৈছে শ্ৰীযুত পুনুৰাম কলিতা ডাঙৰীয়া। স্বাগত জনাইছোঁ আপোনাক।
1: নমস্কাৰ।
0: আমি আপোনাক পাই সুখী হৈছোঁ, কিয়নো আপুনি কৃতি শিক্ষকটো হয়েই আমি সুখী, এইকাৰণে বেছিকৈ হৈছোঁ যে এগৰাকী আপুনি নিয়মীয়া আমাৰ ৰেডিঅ'ৰ খুব ভাল শ্ৰোতা। প্ৰায়ে আপোনাৰ আমি কথা সেই খৈৰাবাৰী অঞ্চলৰ পৰা ফোন পাই থাকোঁ আমি,
1: হয়,
0: গতিকে ৰেডিঅ' শুনি আপুনি খুব ভাল পায় ন? সেই অভ্যাসটো কেতিয়াৰ পৰা আৰম্ভণি সেই ৰেডিঅ'ৰে কৰিব খুজিছোঁ আপোনাৰ কথা বাৰু।
1: আৰম্ভণি এই আমাৰ পিতা বংশীধৰ কলিতা আৰু মাই সাবিত্ৰী কলিতা, তেখেতসকলেও মানে ৰেডিঅ'ৰ প্ৰতি ইমান ভক্ত আছিল, মানে তেতিয়া অলপ দাম বেছি আছিল, তথাপি আমি পিতাক ৰেডিঅ' কিনি আনি তেওঁ হেৰি শুনাইছিলোঁ আৰু খুব ভাল পাইছিল। ৰেডিঅ'টো পুৱাৰ বৰ্ণনা অনুষ্ঠানৰ পৰা তেখেতে শুনে, যে আকৌ তাৰপিছত এই বাৰ্ধক্যই যেতিয়া তেখেতক হেঁচা মাৰি ধৰিলে, তেতিয়াও তেখেতে কিন্তু ৰেডিঅ'টো এৰি দিয়া নাছিল, আৰু কোনোবাই ৰেডিঅ'টো কিবা কাৰণত বন্ধ কৰিলে তেওঁ কয় যে ৰেডিঅ'টো কিয় বন্ধ কৰিলা, ইমান সুন্দৰ গান চলি আছে, ভূপেন হাজৰিকাৰ গান খুব ভাল পাইছিল।
0: আপোনাৰ কোন প্ৰিয়?
1: মোৰ আচলতে ভূপেন হাজৰিকাই প্ৰিয়। মই যিমান দিন অনুৰোধ কৰোঁ ৰেডিঅ'ৰ কল্পতৰুত, এই তেতিয়া মই ভূপেন হাজৰিকাৰে গীতবিলাক অনুৰোধ কৰোঁ। তাৰ দ্বিতীয়তে হ'ল দীপালী বৰঠাকুৰ বাইদেউ, তেওঁৰ বিভিন্ন কালজয়ী

0: চেন্নাই মই যাওঁ দেই, তাৰপিছত আদি কৰি জোন ধনে জোনালীতে, এই তাৰপিছত আছে আগলি বাহৰে লাহৰি গগনা, বহি তাঁতৰ পাতত বাওঁ, আহে কি নাহে মোৰে ধন চেন্নাইতে শ্ৰীপতি
1: মোৰ,
0: গতিকে এইবিলাক গীত, অমৰ গীত, এইবিলাক গীত অনুৰোধ কৰোঁ। আৰু যেতিয়া অনুৰোধৰ ফোন ইন অনুৰোধ নাছিল তেতিয়া চিঠি দিছিলোঁ, কেতিয়াবা প্ৰায় 10-12খন পৰ্যন্ত পুৰস্কাৰ লিখি চিঠি পঠাইছিল,
1: চিঠি পঠিয়াইছিল।
0: খৈৰবাৰী ডাকঘৰলৈ যাওঁ, 2.5 কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা, এই ডাকঘৰলৈ গৈ একেলগে গোটেইখিনি চিঠি ডাকঘৰত দিওঁ।
1: এতিয়া আপোনাৰ কথালৈ আহিছোঁ, আমি ক'লোৱেই যে আপোনাৰ জন্মস্থান কালজুৰি দৰং,
0: হয় দৰং,
1: সেই ঠাইখনৰ কথা অকণমান কওকচোন, ঠাইখনৰ পৰিৱেশৰ কথাটো কওক।
0: হয় হয়, আমাৰ এই এই পিতৃপিতা মহসকল আচলতে আছিল দৰং জিলাৰ দক্ষিণ পূব অঞ্চলৰ খতৰা সত্ৰ বুলি খতৰা সত্ৰ আছে, এখন লেচাকনীয়া গোবিন্দ আঁতৰি সত্ৰ সেইখন, সেই সত্ৰৰ ওচৰৰ পৰা আমাৰ পিতাহঁত প্ৰায় 1940-45 চনমানৰ ভিতৰতে খৈৰবাৰী অঞ্চলত হাবি জংগলে ভৰা দৰঙী ৰজাৰ মাটি আছিল সেইবিলাক, আৰু তাতে একেবাৰে এই বিঘাত প্ৰায় 60 টকামানকৈ পিতাই 14 বিঘা মাটি কিনি লৈছিল তাত, আৰু ওচৰ চুবুৰীয়া মানুহো কেইবাঘৰো আহিছিল, আৰু সেইসকলৰে এটা চুবুৰি পাতি বসবাসো কৰিছিল আৰু সেইদৰে খেতি বাতি কৰিছিল, সেনেকৈ আছিল সেই সময়ত। আৰু আমি নিজে দেখিছোঁ বাঘ আছিল তেতিয়া হাবি জংগলবিলাক, বাঘ আছিল, বাঘ দেখিছোঁ আমি ঘৰৰ লৈ আহি, ঘৰৰ পৰা বেৰা ভাঙি, বাঁহৰ বেৰা ভাঙি গৰু উলিয়াই লৈ গৈছিল, এইবিলাক আমাৰ চকুত আৰু দেখা হৈছে। আকৌ পথাৰত গৰু যেতিয়া দৰক দিয়া হয়, পথাৰত গৰু দৰক দিলেও বাঘে কি কৰে, এই দৰক ছিঙি বাঘ বাঘে পিঠিত গৰু তুলি লৈ যায়, এনেকুৱা হৈছে,
1: তেনেকুৱা আপোনালোকে
0: দেখিছোঁ, সম্পূৰ্ণৰূপে দেখিছোঁ। গতিকে আমাৰ পিতাহঁতৰ দিনত সেইটো আছিল, আৰু আমি যেতিয়া 8-9 বছৰমানতহে আমি স্কুললৈ যাওঁ, কাৰণ কালজুৰি গাঁৱত LP স্কুল নাছিল, প্ৰাথমিক বিদ্যালয় আছিল, এই তাৰে কালজুৰি গাঁৱৰ পশ্চিমফালে এখন শিমলুবাৰী বুলি গাঁও আছিল, সেইখনতহে এই প্ৰায় 1963-62 চনমানত স্কুল স্থাপিত কৰিছিল প্ৰাথমিক বিদ্যালয়, আৰু সেইখন স্কুলৰে আমি এই দ্বিতীয় দল হিচাপে আমি তাত পঢ়িবলৈ গৈছিলোঁ, নামভৰ্তি কৰিছিলোঁ।
1: তাৰপাছত আপুনি লাহে লাহে
0: খৈৰবাৰী সাহায্যপ্ৰাপ্ত, তেতিয়া হাইস্কুল চৰকাৰী সাহায্যপ্ৰাপ্ত আছিল, আৰু তাতে তেতিয়া 4th শ্ৰেণীত আমি নাম লগাব লগা হৈছিল, তেতিয়া হয় 4th শ্ৰেণীৰ পৰা হাইস্কুলৰ হেৰিবিলাক
1: হাইস্কুল তাতে
0: পঢ়িছিলোঁ। হয়,
1: তাৰপাছত 1900 হায়াৰ ছেকেণ্ডেৰী
0: মানে তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল, আমি পঢ়োঁতে পিউ মঙলদৈ কলেজত আহিলোঁ, হাইস্কুল শিক্ষান্ত পৰীক্ষা 75 চনত উত্তীৰ্ণ হৈ সেই বছৰতে 75তে নামভৰ্তি কৰিলোঁ মঙলদৈ কলেজত পিউ, আৰু পিউ 77 চনত পাছ কৰি তাতেই BA পৰীক্ষা, BA শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ।
1: হয়, আপুনি এগৰাকী কৃতি শিক্ষক, আপুনি কেইবাটাও ইতিমধ্যে শিক্ষকতাৰ বাবে বঁটা লাভ কৰিছে,
0: হয় হয়,
1: গতিকে কেতিয়া চাকৰিত সোমালে, শিক্ষকতাৰ চাকৰি কেনেদৰে আৰম্ভ কৰিলে, এই কথাখিনি কওকচোন, আৰম্ভণি ক'ৰ পৰা হৈছিলে?
0: হয় হয়, এই মই প্ৰথমতে যেতিয়া ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল, মই এই যেতিয়া BA সন্মান সহকাৰে পাঠ্যক্ৰমৰে পাছ কৰিলোঁ, তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত নাম ভৰ্তি কৰি পঢ়াৰ এটা ইচ্ছা আছিল, কিন্তু পিতাই মানে বাৰে বাৰে কয় যে তই চাকৰি বিচাৰ আৰু ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত কেনেকৈ তোক পঢ়াম, গতিকে তই চাকৰিকে হেৰি কৰ, ঘৰখনৰ অৱস্থা এয়া, কাৰণ যিখিনি খেতিৰ মাটিৰ ধান সেইখিনিৰে বছৰ জোৰাকৈ ইফালে পৰিয়ালো বাঢ়িছিল, আমাৰ 5জন ল'ৰা ভাই ককাই আৰু 1জনী ভনী, তেওঁলোকৰো পঢ়া শুনা আছে, আৰু গতিকে খেতি বাতি মই মাজু আছিল, ককাইদেউ আছিল, ইতিমধ্যে ঢুকাইছে ককাইদেউ, তেওঁ পুলিচ বিভাগত চাকৰি কৰিছিল, ঠিক তেনেকৈ BA পাছ কৰাৰ পিছতেই মই চাকৰিৰ এপ্লিকেশ্যন দি হেৰি কৰিলোঁ, মানে অপ্ৰাদেশিত স্কুলেই হওক বা প্ৰাদেশিত স্কুলেই হওক, চৰকাৰী স্কুলেই হওক, য'তে মানে এছাম ট্ৰিবিউনখন দ্বিতীয় পৃষ্ঠাটো চাওঁ, শিক্ষকৰ মানে শিক্ষকতা জীৱনটোৱে মই ব্ৰত বুলি ভাবি লৈছিলোঁ আচলতে, অন্য চাকৰিত সিমান মন নাছিল, গতিকে শেষত গৈ প্ৰথমতে মানে মোৰ হেৰি হ'ল টংলা ছোৱালী হাইস্কুলৰ, তেতিয়া এই ডেপুটেশ্যন ভেকেঞ্চিত এটা পোষ্ট ওলাল,

0: সংস্কৃত বিষয়ৰ শিক্ষক হিচাপে। সেইটোত মই প্ৰায় 15 জনমান ইণ্টাৰভিউ লৈছিল, 15 জনমান পৰীক্ষাৰ্থীৰ ভিতৰত মই উত্তীৰ্ণ হ'লোঁ সেইটো হেৰি ইণ্টাৰভিউ, সেইটো তাতে মই যোগদান কৰিলোঁ শিক্ষকতা আৰম্ভণি হ'ল টংলা ছোৱালী হাইস্কুল। আৰু তাৰপিছত প্ৰায় 2 বছৰমান তাত শিক্ষকতা কৰাৰ পিছতেই এই যিজন মানুহ পঢ়িবলৈ ডেপুটেশ্যনত গৈছিল তেওঁ ঘূৰি আহিল, আহাত মোৰ হেৰিটো অফ কৰি দিলে। পিছত তাৰ পৰা মই ওলাই আহি আকৌ দৰখাস্ত দিবলৈ ধৰিলোঁ। এইবুলি দৰখাস্ত দি কুমাৰী কাটা ছোৱালী হাইস্কুলত আকৌ মই পালোঁগৈ। তাত চাকৰি শিক্ষকতা কৰি থাকোঁতেই মই তেতিয়াৰ পৰা দৰখাস্ত দিয়া মানে বাদ দিয়া নাই, সেইখনো অপ্ৰাদেশিত স্কুলেই আছিল। 200 টকা কোনোমতে মাহেকীয়াকৈ দিছিল 200 টকা, আৰু টঙলাত দিছিল টংলা ছোৱালী আছিল 150 টকাকৈ মাহিলী দৰমহা। এই তেতিয়া কুমাৰীকাটাত থাকোঁতেই মই শ্বিলং বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰিৰ বাবে হেৰি পালোঁ, এডভাৰটাইজটো পালোঁ, বিজ্ঞাপনটো পাই উঠি দৰখাস্ত দিলোঁ। দি উঠাৰ পিছত কিছুদিন পিছতেই ইণ্টাৰভিউৰ কাৰণে মোক মাতিলে তালৈ স্কুললৈ। আৰু তেতিয়া শ্বিলঙলৈ কোনোদিন গৈ পোৱা নাই, সাহা কৰি শ্বিলঙলৈ গ'লোঁ। তেতিয়া আছিল ট্ৰেন্সপৰ্ট, অসম ৰাজ্যিক পৰিবহণ নিগমৰ ট্ৰেন্সপৰ্ট আছিল আৰু মেঘালয় ৰাজ্যিক পৰিবহণ নিগমৰ ট্ৰেন্সপৰ্ট আছিল, আৰু এই পল্টন বজাৰৰ বাছষ্টেণ্ডত টিকট কাটিলোঁ, 9 টকা আছিল তেতিয়া ভাড়া। এই 9 টকা ভাড়াৰে গৈ পালোঁ, গৈ উঠি শ্বিলঙৰ টুৰিষ্ট হোটেলত থাকিলোঁ ৰাতিটো। পিছদিনা পুৱা
1: অকলে গৈছোঁ
0: মানে বুকুত হাঁহ বান্ধিছোঁ আৰু হোটেলত থাকিলোঁ ৰাতিটো। পিছদিনা পুৱাই 10টা বজাত পৰা ইণ্টাৰভিউ আছিল শ্বিলং বিদ্যালয়ত, তাতে প্ৰায় 30-25 জনমান হেৰি আছিল, পৰীক্ষাৰ্থী আছিল ইণ্টাৰভিউ দিয়া হেৰি। আৰু তেনেকৈ ইণ্টাৰভিউ দিলোঁ, দিয়াৰ পিছতেই মই ভাবিছোঁ ইমান কেণ্ডিডেটৰ ভিতৰত ক'ত আৰু ইয়াত পাম শ্বিলঙত। কিন্তু কেইদিনমানৰ পিছতে কি আহিল, এই সেইখন আহিল হেৰি টেলিগ্ৰাম আহিল, টেলিগ্ৰামত লিখিলে যে আপুনি সোনকালে যোগদান কৰক।
1: সেইখন শ্বিলং বিদ্যালয়খন তেতিয়া অসমীয়া ভাষাত,
0: অসমীয়া মাধ্যমৰ আছিল, অসমীয়া মাধ্যমৰ আছিল, প্ৰাদেশিকৃত আছিল। তাতে আমি, মই যোৱাৰ আগ মুহূৰ্ততে ষ্টেণ্ড কৰিছিল কোনোবা এজন, নামটো মই পাহৰিলোঁ,
1: এটা সময়ত তাৰ ফলাফল বা ৰিজাল্ট মেট্ৰিকৰ
0: খুব ভাল আছিল
1: আমি জনাত হয়। তাত কিমান বছৰ শ্বিলং বিদ্যালয়ত আপুনি কিমান বছৰ?
0: শ্বিলং বিদ্যালয়ত মই 6 বছৰ থাকিলোঁ। 6 বছৰ থাকি চিন্তা কৰিলোঁ যে তেতিয়া মই ইকান সিকানকৈ গম পাইছিলোঁ, আৰু আমি নিজেও তেতিয়া মেঘালয় শিক্ষক সন্থা বুলি এটা সন্থা গঠন হৈছিল, আৰু সন্থাটোৱে চৰকাৰক দাবী উত্থাপন কৰি আছিল আচলতে পেঞ্চনটো দিব লাগে এনেকৈ। এইবিলাক কাৰণত ভাবিলোঁ নাই অসমত দৰখাস্ত দি থাকোঁ চাকৰিৰ কাৰণে, সুবিধা হয় যদি যাম ইয়াৰ পৰা, শ্বিলঙৰ পৰা আকৌ। এই সৌভাগ্যক্ৰমে 1989 চনত সেইদৰে মই তাত অসমত চৰকাৰী স্কুলখনৰ কৌপাটীৰ এখন মানে ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয় কৌপাটীখনক সাধাৰণতে। ক্ষুদ্ৰ ভাৰত মানে ভাৰতবৰ্ষৰ যিমানকেইটা প্ৰায়বিলাক জনগোষ্ঠী সেই কৌপাটীত, সেই জনগোষ্ঠীবিলাক
1: দৰং জিলাতে
0: আছিল হয়। তেনেকৈ কৌপাটীৰ বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইখনত মই যোগদান কৰিলোঁগৈ। দীঘলীয়াকৈ তাত থাকিলোঁ, ভাল লাগিল তাৰ পৰিৱেশটো, যিখিনি তাত যিখিনি অভিভাৱক আছে ছাত্ৰ ছাত্ৰীসকলৰ খুব একেবাৰে ব্যৱহাৰ পাতি খুব ভাল, প্ৰতিজন অভিভাৱকে সকলোবিলাকে আমাক খুব শ্ৰদ্ধা ভক্তি কৰিছিল, সকলোৱে ছাৰ বুলি মাতিছিল আমাক। আৰু তেওঁলোকৰ পৰিয়ালৰ যেতিয়া বিয়া বাৰু উৎসৱ পাৰ্বণ হয় আমাক নিমন্ত্ৰণ দিছিল, আৰু আমি এই নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিলোঁ। গতিকে এটা সুন্দৰ পৰিৱেশেৰে তাত আছিলোঁ, গতিকে তাৰ পৰা আৰু আহিবলৈ মন কৰা নাছিলোঁ।
1: কিমান চনত আপুনি
0: তাৰ পৰা 2017 চনত তাৰ পৰা মই এই 17 চনৰ 30 নৱেম্বৰৰ দিনা, আৰু ব্যতিক্ৰমী এটা অনুষ্ঠান, সাধাৰণতে অৱসৰৰ দিনাই কেতিয়াও শিক্ষকক বিদায় দিয়া নাছিল ইমান দিনে সেইখন স্কুলত। কিন্তু মোকটো কি কৰিলে, সেই তেতিয়াৰ প্ৰধান প্ৰিন্সিপাল অধ্যক্ষগৰাকীয়ে ক'লে, নহয় এখেতক কিন্তু আমি সেইদিনাই বিদায় দিম এইবুলি সেইদিনাই বিদায়ৰ ব্যৱস্থা কৰিলে মোক।
1: বিদায় সভা পাতিলে
0: আড়ম্বৰপূৰ্ণভাৱে, আৰু বিদায় সভাখন সুন্দৰভাৱে পৰিচালনা কৰি আবেলি সময়ত মোক আকৌ খৈয়াবাৰীৰ কালজুৰীৰ ঘৰলৈ লৈ গৈছে। 2খন বাছ গাড়ী, সৰু সৰু গাড়ী কেইবাখনো, ছাত্ৰ ছাত্ৰী শিক্ষকৰ গোটেই শিক্ষক শিক্ষয়িত্ৰী

0: অভিভাৱক কিছু অংশ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল এই সকলোবিলাকে লৈ গৈ মোক ঘৰত থৈছেগৈ।
1: খুব সুন্দৰ এটা আপোনাৰ যে কৰ্মজীৱন, শিক্ষকতাৰ জীৱন, কৃতি জীৱন, আপুনি কেইবাটাও বঁটা লাভ কৰিছে শিক্ষকতাৰ বাবে, কৃতি শিক্ষক বঁটা লাভ কৰিছে দৰং জিলাৰ ভিতৰত, যিটো জিলা ভিত্তিত যিটো বঁটা 2014 চনত
0: পাইছিল,
1: কৃতি শিক্ষক বঁটা 2017 চনতো আপুনি লাভ কৰিছে।
0: এতিয়া কথা হ'ল এই ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে বা শিক্ষক গোটৰ গোটেই শিক্ষকসকলেও আমাৰ যিটো পাঠদানৰ কৌশল বা ছাত্ৰ ছাত্ৰীসকলে যিটো আয়ত্ত কৰাৰ হেৰি দিশ, এই সকলোবিলাক মানে চাই চিতি সাধাৰণতে বিদ্যালয়ৰ পৰা এটা প্ৰস্তাৱ পঠায়, শিক্ষক গোটৰ পৰাও এটা প্ৰস্তাৱ পঠায় আৰু বিদ্যালয়ৰ অধ্যক্ষৰ ফালৰ পৰাও প্ৰস্তাৱ এটা পঠায়। শিক্ষকজনৰ যিটো পাৰদৰ্শিতা বা পাঠ্যপুথিৰ যিটো জ্ঞান বা বিষয়বস্তুৰ প্ৰতি যিটো জ্ঞান, এই সকলোবিলাক তেওঁলোকে লক্ষ্য কৰি সেইদৰে প্ৰস্তাৱ দিছিল। আৰু তাৰোপৰিও যিটো সহপাঠ্যক্ৰম, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, নৃত্য, একাংকিকা নাট প্ৰতিযোগিতা, আৰু একাংকিকা নাট প্ৰতিযোগিতা সেই সময়ত সেনেকৈ স্কুলত আমাৰ হায়াৰ ছেকেণ্ডাৰীখনত হোৱা নাছিল। কিন্তু মই গৈ যেতিয়া মই নিজে নাটক লিখিলোঁ, একাংকিকা নাট প্ৰায় প্ৰতি বছৰে 4-5খনমানকৈ লিখোঁ আৰু সেইখিনি মই নিজে কি কৰোঁ, নিৰ্দেশনা দি মঞ্চস্থ কৰাওঁ। আৰু মোৰ সেই নাটককেইখনে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান পায়। এইবিলাক সহপাঠ্যক্ৰমৰ ক্ষেত্ৰতো আৰু কুইজ প্ৰতিযোগিতাটো এটা বৰ আকৰ্ষণীয় অনুষ্ঠান, সেইটোতো ল'ৰাবিলাকক উপকৃত কৰোঁ। আৰু কুইজৰ কুইজ মাষ্টাৰ হিচাপে শিক্ষকসকলে আমাকেই, মোৰ ওপৰতেই নিৰ্ভৰ কৰে, প্ৰশ্ন কটা কটাৰ পৰা আদি কৰি গোটেইখিনি চলোৱা কাৰ্যসূচী চলোৱা গোটেইখিনি। গতিকে এইবিলাক মানে কাৰণত বিশেষকৈ জিলাখনৰ শিক্ষকসকলেও আমাৰ ওপৰত অলপ দৃষ্টি দিয়ে, তেওঁ পোৱাৰ যোগ্য। আৰু যিদিনা মই পাইছিলোঁ বঁটা, বিভিন্নজনে ফোন কৰি গৈছে যে উপযুক্ত মানুহকে বঁটা দিছে। আৰু
1: খুব ভাল, আপুনি ইতিমধ্যে আপুনি লিখা মেলাৰ কথাটো ক'লে যে নাটক আপুনি লিখিছে, একাংকিকা নাট, যিটো আপোনাৰ দীঘলীয়া এখন তালিকা আমি পাইছো, আপোনাৰ কিতাপৰ এখন দীঘলীয়া তালিকা, শিক্ষকতাটো কৰিছে, তাৰ সমান্তৰালকৈ আপুনি নিৰবিচ্ছিন্নভাৱে আপুনি লিখি গৈছে। আৰু আপুনি যেনেকে ক'লে যে পূৰ্ণাংগ নাটো আপুনি লিখিছে কেইবাখনো, আৰু ভ্ৰাম্যমান থিয়েটাৰো তাত
0: মঞ্চস্থ কৰিছে,
1: গতিকে এই আপোনাৰ লিখাৰ বা লেখকৰ যিটো আপোনাৰ যাত্ৰা, সেইটোৰ বিষয়ে কওকচোন।
0: লেখকৰ যাত্ৰা, মই প্ৰথমতে এই ষষ্ঠ সপ্তমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ বিদ্যালয়ত সাহিত্যচৰা বুলি এটা বিভাগ আছিল। তেতিয়া আমাৰ শিক্ষাগুৰুসকলে কয় যে তোমালোকে লিখি আনিবা, গল্প লিখা বা প্ৰবন্ধ লিখা, কবিতা লিখা, যিকোনো এটা বস্তু তোমালোকে সপ্তাহত শনিবাৰে শনিবাৰে সাহিত্যচৰা হৈছিল সেই অনুষ্ঠানটোত। কিন্তু তেতিয়া সেই ষষ্ঠ শ্ৰেণীৰ পৰাই কিন্তু লিখিছিলোঁ, মই প্ৰবন্ধ লিখিছিলোঁ, কেতিয়াবা কবিতা লিখিছিলোঁ, কেতিয়াবা গল্প লিখিছিলোঁ এনেকৈ। আৰু ছাৰসকলে পাঠ কৰিব দিছিল, পাঠ কৰাৰ পিছত ছাৰসকলে উৎসাহ উদ্দীপনাৰে খুব ভাল হৈছে বুলি কৈছিল তেতিয়া। আৰু সেই উৎসাহ উদ্দীপনাৰে মানে ক্ৰমান্বয়ে আগবাঢ়ি গৈছিলোঁ। মই প্ৰথম তৰংগ নামৰ এখন আলোচনী ওলাইছিল সেই সময়ত কলেজত পঢ়ি থাকোঁতে, আৰু তেতিয়াই কবিতা এটা মই দিছিলোঁ, শেৱালিৰ হাঁহি, সেইটো মোৰ প্ৰথম কবিতা, ছপা কবিতা তৰংগ আলোচনীখনত প্ৰকাশ পাইছিল। আৰু তাৰপিছতেই মই অসম আন্দোলনৰ ভিত্তিত চক্ৰবিহু নামৰ এখন নাটক লিখিছিলোঁ এই টংলাত থাকোঁতে, এই আজৰি সময়ত, মানে টংলাত থাকোঁতে মই এনেকুৱা কৰিছিলোঁ, মই স্কুলত পাঠদান কৰাৰ উপৰিও মই দিনৰ পুৱাৰ ভাগত দুটা টিউচন লৈছিলোঁ ছাত্ৰ ছাত্ৰীক, আকৌ সন্ধিয়ালৈকে প্ৰায় 9 বজালৈকে টিউচন হেৰি, তেতিয়া দৰমহা কম, 150 টকা, সেইখিনিৰে চলিব নোৱাৰি, গতিকে মই ভাবিলোঁ নহয় টিউচন ল'ব লাগিব। আৰু টিউচনত মই ইংৰাজী বিষয়টো পাঠদান কৰিছিলোঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলক সেই সময়ত। গতিকে এই তেতিয়া সেই সময়ত 9 বজালৈকে মোৰ পাঠদান কাৰ্য চলে, তাৰপিছত নিজে ৰন্ধা বঢ়া কৰি খাওঁ তেতিয়া। আৰু তাৰপিছতেই কি কৰোঁ, আকৌ ৰাতি প্ৰায় 12 বজামানলৈ কলম হেৰি চলাওঁ,
1: লিখে আৰু
0: লিখোঁ। এই 84 চনত নাটকখন লিখিলোঁ চক্ৰবিহু, লিখি চবা কৰিব পৰা নাই,
1: প্ৰথম নাটক,
0: প্ৰথম নাটক। তাৰপিছত যেতিয়া মই গৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হেৰি কৰোঁ, যোগদান কৰোঁ, তেতিয়া মোক কিছু সংখ্যক সেই নাটকখন দেখি কয় যে এইখন ছপা নকৰে কিয়, অসম আন্দোলনৰ ইয়াত হেৰি আছে, বিষয়বস্তু আছে ইয়াত। তেতিয়াতো মইতো সাহ কৰিব নোৱাৰোঁ, বহু ভাবি চিন্তি

0: কি কৰিলোঁ এই তেতিয়া গৌপাতিত থাকোঁতেও কিন্তু টিউশ্যনৰ পৰা কিছু অলপ হেৰি উপাৰ্জন কৰিছিলোঁ। যেতিয়া মই মঙলদৈ ছপাশালত গৈ সেই চক্ৰবিহীখন দিলোঁ ছপা কৰিবলৈ, আৰু 1500 কপি ছপা কৰিলোঁ। তেতিয়া ছপা খৰচ এতিয়াৰ তুলনাত কম আছিল, 10,000 টকা গৈছিল। আৰু 1990 চন, তেতিয়া মই 1989 গ'লোঁ শ্বিলঙৰ পৰা, গৈ 1990 চনত সেইখন ছপা কৰিলোঁ। গঢ়ি উঠি যিখন বিদ্যালয়ৰ বঁটা বিতৰণী সভা, তাতে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীক মই মাতি লৈ গ'লোঁ, নিমন্ত্ৰণ দি লৈ গ'লোঁ। তেখেতৰ হতুৱাই আছাৰ আলী, মহম্মদ আছাৰ আলী আছিল, তেখেতে সেইখন কিতাপ উন্মোচন কৰিছিল 1990 চনত। সেই 1500 কপি কিন্তু মোৰ গোটেই হেৰি হৈছিল, 1500 টকা দাম আছিল, 10 টকাকৈ ৰেহাই মূল্যত মই দিছিলোঁ, বিক্ৰী হৈছিল গোটেই।
1: সুন্দৰ প্ৰথম আপুনি কৈছে যে মঞ্চস্থ
0: হৈছে, পূৰ্ণাংগ নাটক ছাদ্দাম হুছেইনৰ পাছি 2008 চনত হৈছে। মণিকাঞ্চন থিয়েটাৰ বুলি এটা এই উজনি অসমৰ এটা ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠী, সেইটোগৰাকী তেওঁৰ এদিনাখন মোৰ ওচৰলৈ আহিল এই প্ৰযোজকগৰাকী পুলক ফুকন। আহি উঠি ক'লে যে আপুনি আমাৰ চৰচাপুৰি অঞ্চলত মঞ্চস্থ কৰিব পৰাকৈ এই এখন নাটক লিখক, এই ছাদ্দাম হুছেইনৰ ফাঁচি আৰু ৰমজানৰ জোন, এই দুয়োখন নাটক প্ৰথম এখন লিখিলোঁ, লিখি উঠি ভাবিলোঁ, তেওঁ আকৌ ক'লে যে আৰু এখন লিখক, এইখনতো ভাল হৈছে,
1: এইখন ভাল চলিছে
0: চলিছে, এইবুলি দুখন নাটক লিখিলোঁ।
1: আৰু আপুনি একাংকিকা নাটক কেইবাখনো লিখিছে,
0: হয় হয়,
1: তেজৰ জখলা,
0: হয়,
1: নিশাৰ সপোন, মাটিৰ পুতলা,
0: হয়,
1: বৈদ্যভূমিৰ জোন, এনেকুৱা ধৰণৰ একাংকিকা নাট,
0: হয়,
1: এইবিলাক আপুনি স্কুলত মঞ্চস্থ কৰিছে?
0: স্কুলত কৰিছোঁ, কলেজতো কৰা হৈছে। কলেজত এই তেজৰ জখলাখন অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰি পুৰস্কাৰ পাইছে। পোৱাৰ পিছত আৰু সেই মঞ্চস্থ কৰা এই অভিনেতাসকলে কি কৰে, চিঠি লিখিছে, তেতিয়া আৰু মোবাইল নাছিল সেই সময়ত, এই চিঠি লিখি মানে মোক হেৰি কৰিছে, উৎসাহ উদ্দীপনা দিছে, এনেকুৱা নাটক আৰু লিখক এইবুলি মোক উৎসাহ দিছিল।
1: এই নাটকৰ লগত আপুনি কাব্য গ্ৰন্থ লিখিছে, প্ৰবন্ধ সংকলন আছে আপোনাৰ, উপন্যাস লিখিছে কেইবাখনো, গল্প সংকলন লিখিছে, পৌৰাণিক কাহিনীও আপুনি লিখিছে, পুৰাণৰ মৌ কোহ বুলি আপুনি লিখিছে, পুৰাণৰ অমিয়া সুৰ বুলি লিখিছে, পুৰাণৰ ৰহ ঘৰা বুলি লিখিছে। গতিকে এই যিবিলাক গ্ৰন্থৰ প্ৰতি আপোনাৰ গ্ৰন্থ ৰচনাৰ প্ৰতি, পঢ়া লিখাৰ প্ৰতি এটা বেলেগ ধৰণৰ আকৰ্ষণ আমি দেখিছোঁ। প্ৰায় 2 কুৰিমান পুথি হ'ব চাগে প্ৰকাশ হৈ,
0: সংখ্যাটো
1: কম নহয়, এতিয়া আপুনি নিৰন্তৰভাৱে লিখি
0: নিৰন্তৰভাৱে, তাৰমানে মোৰ পাঠকৰ যিটো আকৰ্ষণ,
1: হয়,
0: সেই আকৰ্ষণবিলাক মই লক্ষ্য কৰিলোঁ সাধাৰণতে কোনবিলাক পুথিতে কোনখিনি মানুহে পঢ়ে ভাল পায়। সেইমতে মই 18খন পুৰাণ কিনিলোঁ, 18খন পুৰাণ কিনি 18 পুৰাণখনৰ আকৰ্ষণীয় কিছুমান কাহিনী বাছি নিৰ্বাচন কৰিলোঁ, চুটি চুটি কাহিনী, আৰু সেইবিলাক মোৰ নিজৰ ভাষাত সহজতে বুজিব পৰাকৈ লিখিলোঁ, লিখি ছপা কৰিলোঁ।
1: আৰু এটা ডাঙৰ কাম আপুনি কৰিছে, আপুনি অসমীয়া সংস্কৃত শব্দকোষ লিখিছে, অভিধান,
0: সংস্কৃতৰ শিক্ষক হিচাপে মই ছাত্ৰ ছাত্ৰীসকলক এই সংস্কৃত অভিধানখন দিব পৰা নাছিলোঁ। এখন যিখন উলিয়াইছিল আনন্দৰাম বৰুৱাই সংস্কৃত ইংৰাজী অভিধান, তাৰপিছততো আৰু কোনেও উলিওৱা নাছিল, যদি উলিয়াইছিল যদিও আমাৰ হাতত পৰা নাছিল। কিন্তু মই ভাবিলোঁ আমাৰ পাঠ্যক্ৰমৰ ভিত্তিত অষ্টম নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যে যদি সহজ সৰল ভাষাত কামত অহাকৈ এই অভিধান এখন লিখোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব, এইবুলি ভাবি মই হাত দিলোঁ। সেইটো প্ৰথমতে ভাবিছিলোঁ যে মই আৰু দুগৰাকী এজন হিন্দী শিক্ষকক আৰু ইংৰাজী শিক্ষক এজনক মই হেৰি কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ। মই যেতিয়া প্ৰথমতে অসমীয়াৰ পৰা সংস্কৃত কৰিলোঁ, তেওঁলোকক কৰিলোঁ আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীখিনি দিয়ক একেটা শব্দৰে, আকৌ হিন্দী শিক্ষকজনক ক'লোঁ আপুনি হিন্দীৰ শব্দখিনিও দিয়ক, তেতিয়াহ'লে 4টা ভাষাত হ'ব। তেতিয়া পাঠকসকলে, সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে একেটা বহাতে গোটেইখিনি শব্দৰ অৰ্থ জানিব, ট্ৰেঞ্চলেশ্যন অনুবাদ কৰাৰ ক্ষেত্ৰত সহজ হ'ব।
1: হয়,
0: এনেকৈ কথাটো চিন্তা কৰি মই আগবাঢ়িলোঁ আগতে, কিন্তু বাকী কেইজনে কিন্তু
1: আগনাবাঢ়িলে। তাৰপিছত ইংৰাজী আৰু হিন্দীটো নহ'লগৈ,
0: নহ'ল নহ'ল,
1: যি নহওক আপোনাৰ নিজা প্রচেষ্টাত এইখন ধুনীয়া অসমীয়া সংস্কৃত শব্দকোষ

0: হয়
1: হৈছে, খুব এটা প্ৰেৰণাদায়ক কথা, ছাত্ৰ ছাত্ৰীৰ কামত অহা
0: কামত
1: আপুনি এই জীৱনযোৰ আপোনাৰ যি শিক্ষকতা বা লেখকৰ যিটো যাত্ৰা বা ইমানখিনি আপুনি কৰিছে কৰি আছে এতিয়াও, তাৰপৰা আপুনি বিভিন্ন বঁটা বাহন লাভ কৰিছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ
0: পৰা
1: সাহিত্যৰ ক্ষেত্ৰতো পাইছে, সাহিত্য ৰত্ন বঁটা পাইছে, লগতে জীৱন সমৃদ্ধ বঁটা লাভ কৰিছে, ভাষা গৌৰৱ বঁটাও লাভ কৰিছে, ভাৰত গৌৰৱ বঁটা লাভ কৰিছে আপুনি, মহা বংগ সাহিত্য পৰিষদ চেৰিটেবল ট্ৰাষ্ট কলকাতাৰ যি হয় তাৰ পৰা আপুনি লাভ কৰিছে, গুৰু বৈভৱ বঁটাও পাইছে, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই আপোনাক দিছে, বিভিন্ন সাহিত্য জিলা সাহিত্য সভাই দিছে, আপোনাৰ ওদালগুৰি জিলা সাহিত্য সভাই দিছে, ডক্টৰ কেশৱ চন্দ্ৰ দত্ত সাহিত্য সন্মান 2025 এইখিনি বঁটা দিছে, আৰু সাহিত্য সমাজ সংস্কৃতি সেৱা মঞ্চ অসমে আপোনাক দিছে অসম জ্যোতি সন্মান বঁটা 2025 চনত। কেনে এক অনুভৱ জীৱনৰ এই সময়ছোৱাত আপোনাৰ?
0: এতিয়া যিখিনি মই ভাবিছোঁ, যিখিনি কাম কৰিলোঁ, গতিকে এই কামখিনিকেই, কৰ্মকেই জীৱনৰ শ্ৰেষ্ঠ উপাসনা বুলি গণ্য কৰি মই আগবাঢ়ি গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত ঈশ্বৰে কৃপাৰ দৃষ্টিৰে চোৱা যেন লাগিছে, বা বহুতে বিভিন্নজনে মোৰ গ্ৰন্থ পঢ়ি ফোন কৰে, মই গ্ৰন্থতে মোৰ ফোন নম্বৰটো আছে, যে কিতাপখন একেবহাতে তিনিবাৰ পঢ়িলোঁ ছাৰ, আপোনাৰ কিতাপখন একেবহাতে মানে তিনিবাৰ পঢ়িবলৈ মন গ'ল। আৰু এটা কথা হৈছে যে মই যিটো গুৱাহাটীৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়, এই তাত মই এপ্লাই কৰিলোঁ। এপ্লাই কৰিলে প্ৰথমতে মোৰ চাৰিখন কিতাপ তেওঁলোকে ল'লে, পুৰাণৰ মৌকুখন তেওঁলোকে প্ৰথম ল'লে। লৈ উঠাৰ পিছত ধুবুৰীৰ পৰা এজন মানুহে মোক ফোন কৰিছে, পুৰাণৰ মৌখন ধুবুৰীত এই যিটো হেৰিত ধুবুৰী জিলা পুথিভঁৰালত এই পুৰাণৰ মৌকুখন গৈ পাইছেগৈ। তাৰে পাঠক এজনে মোক পঢ়ি কৈছে, ক'লে যে দাদা আপুনি মোক ঘৰত ৰাখিব পৰা কাৰণে এখন কিতাপ পঠিয়াব পাৰিবনে, আপোনাক যি লাগে মই দিম, খা খৰচ পৰে। তো মইতো খুব উৎসাহ পালোঁ, ধুবুৰীটো পাইছেগৈ মোৰ কিতাপ। হয় হয় হয়। তেতিয়া মই তেওঁলৈ স্পীড পোষ্টত কিতাপখন পঠাই দিলোঁ। মই ক'লোঁ একো মোক পইচা আৰু নালাগে, পঢ়াটোৱে আপুনি যে পঢ়ি মোক উৎসাহ উদ্দীপনা দিছে সেইটোৱে ডাঙৰ পুৰস্কাৰ মোৰ কাৰণে। আৰু
1: খুব ভাল লগা কথা এজন লেখকৰ বাবে, খুব সুন্দৰকৈ গৈ পাইছে। গতিকে আমাৰ লাহে লাহে অনুষ্ঠানৰ যি নিৰ্ধাৰিত সময় সেয়ে হ'ব হৈছে। গতিকে আমাৰ জীৱন সুৰভী বুলি যিটো কওঁ, আমাৰ এটা উদ্দেশ্য যে একো একোজন ব্যক্তিৰ সেই জীৱনৰ যিটো এটা ধৰক এটা অভিজ্ঞ
0: জীৱনৰ
1: সেইটো বিলাই দিব খোজে। আপুনি ইতিমধ্যে ক'লে যে কৰ্মই আপোনাৰ জীৱনৰ মূল মন্ত্ৰ, শ্ৰেষ্ঠ উপাসনা বুলি কৈছে। আৰু কিবা অনুভৱ ক'ব খোজে নেকি?
0: আৰু মানে এতিয়া কথা হ'ল, এই অভাজনক এই বিভিন্ন সভা সমিতিবিলাকত মাতে, ভাগৱত পাঠত মাতে। এতিয়া আমাৰ চুবুৰীটোত এই কাতি মাহৰ 1 তাৰিখৰ পৰা ভাগৱত সাতদিনীয়া অখণ্ড ভাগৱত পাঠ কৰা, আৰু তাৰে দায়িত্ব মোৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে সেনেকৈ এই ভাগৱত পাঠত যাওঁ, ধৰ্মালোচনী সভাবিলাকত মাতে, আৰু সেইবিলাকত গৈ আধ্যাত্মিক দিশৰ কথা কৈ উঠি আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি পৰামৰ্শ দিওঁ যাতে তেওঁলোকে আধ্যাত্মিক দিশত তেওঁলোকে চৰ্চা কৰে। আৰু এতিয়া অসম চৰকাৰৰ ফালৰ পৰাও কি কৰিছে, এই নামঘৰবিলাক সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণে আৰ্থিক বৰঙণি দিছে। গতিকে নৱপ্ৰজন্মই নামঘৰলৈ গৈ তেওঁলোকে কি কৰিব লাগে, এই ভাগৱতৰ ৰস আস্বাদন কৰিব লাগে। হয় আৰু তেওঁলোকক কৈছোঁ মই যে সকলো নৱপ্ৰজন্মই যিহেতু প্ৰহ্লাদে 5 বছৰতে কি কৰিছিল, ঈশ্বৰ আৰাধনা কৰিছিল, ধ্ৰুৱয়ো সেইদৰে 5 বছৰতো কৰিছিল আৰাধনা। যদি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এইদৰে ঈশ্বৰ আৰাধনা কৰে, তেন্তে তেওঁলোকৰ মনৰ পৰা এই যিটো বিশৃংখলাৰ মনোভাৱ এইটো আঁতৰি যাব, আৰু তেতিয়া সমাজখন সুশান্তিৰে ভৰি পৰিব। গতিকে সুশান্তি বা সমাজখন সুন্দৰ কৰিবলৈ হ'লে আমি এইদৰে কি কৰিব লাগিব, ঈশ্বৰক আৰাধনা কৰিব লাগিব আৰু আধ্যাত্মিক দিশ চৰ্চা কৰিব লাগিব। এই কথাবিলাক আমি এই ধৰ্মালোচনী সভাবিলাকত কৈ আছোঁ। আমি কি কৰোঁ, পৰিবাৰ আৰু মই যিদিনা মইনা কলিতা, মইনা কলিতা পৰিবাৰ, আমি দুয়োগৰাকী কি কৰোঁ, এতিয়া ঘৰৰ ছোৱালী 3 জনী বিয়া দিছোঁ, গতিকে আমি দুয়োজনে কি কৰোঁ, মেট্ৰিকৰ ৰিজাল্ট দিবাৰ দিনাই এই পাছ কৰা ফেল কৰা আটাইৰে ঘৰলৈ গৈ তেওঁলোকক উৎসাহ উদ্দীপনা দিওঁ। উচ্চতৰ মাধ্যমিক বিদ্যালয়টো সেইদৰে

0: পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই যাওঁ, যাই তেওঁলোকক হেৰি কৰোঁ,
1: পাছ কৰিব লাগিব কথা নাই, ফেইল কৰিলেও যাব নালাগে,
0: মানে ফেইল কৰাবিলাক উৎসাহ দিওঁ, এইবাৰ ফেইল কৰিলে কথা নাই, অহাবাৰ তুমি নিশ্চয় পাছ কৰিবা,
1: খুব ভাল দিশ, মানুহে যায়।
0: আৰু শিক্ষক দিৱসৰ কথা মই কওঁ ছাত্ৰ ছাত্ৰীসকলক, যে শিক্ষাগুৰুসকলক সদায় সন্মান কৰিব লাগে, শিক্ষাগুৰুসকলে এই তোমালোকৰ অজ্ঞান আন্ধাৰ দূৰ কৰিছে, গতিকে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক যাতে এখন গামোচা দি এটা কলম দি তেওঁলোকক কি কৰিব লাগে, সেৱা কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক এইটো বুজাওক।
1: খুব সুন্দৰ কাম কৰি আছে আপুনি, এনেকে আৰু উঠি অহা চামক আপুনি উৎসাহ উদ্দীপনা দি আছে, গতিকে এনেদৰে আপোনাৰ এই যাত্ৰা, যি আপোনাৰ লেখকৰ যাত্ৰা অব্যাহত থাকক। পুনৰম কলিতা ডাঙৰীয়া, আপোনাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি খৈৰাবাৰী সেই অঞ্চলৰ পৰা আহিলে, ইমান দূৰৰ পৰা আহি আমাৰ অনুষ্ঠানত ভাগ লৈছে, আৰু জীৱনৰ ইমান কথা আপুনি বিলাই দিলে, আৰু যি আপোনাৰ কৰ্মৰ কথা কৈছে, সেই কৰ্মই নিশ্চয় যি শুনি আছে তেওঁ আটাইকে অনুপ্ৰাণিত কৰিব, আৰু আপোনালৈ আমি এয়াই আগ্ৰহ কৰিছোঁ যে আপোনাৰ এই কৰ্ম আপুনি এনেদৰেই সুস্থ সুঠাম দেহাৰে চলাই গৈ থাকক, তাকে কামনা কৰিছোঁ। আজিলৈ আপোনাক ইয়াতে বিদায় জনাবলৈ
0: বহুত বহুত ধন্যবাদ, ময়ো আপোনাক ধন্যবাদ জনালোঁ, এইদৰে আমাক মাতি আনি এইজনক এইটো সুযোগ দিয়াৰ বাবে, মোৰ অন্তৰৰ অনুভূতিখিনি শ্ৰোতাসকলক বিলাই দিবৰ কাৰণে যিটো সুযোগ প্ৰদান কৰিছে, তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।
1: আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ এই খণ্ডটি আজি ইমানতে সামৰিছোঁ, অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি। নমস্কাৰ।

0: জীবন সুরভি। অনুষ্ঠানটির প্রযোজনা আছিল হিমান্ত বর্মার।
1: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: ইমানপুৰি ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰশিক্ষণ আৰু গৱেষণা পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহ চক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4জন লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰতো 1 লোকে বানত প্ৰাণ হেৰুৱাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন নৈ উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত যোৱা নিশাৰ ভাগত জিলাখনৰ কেইবাটাও অঞ্চলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে। জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এখন জাননী জাৰি কৰি সকলো নাগৰিককে সতৰ্ক হৈ থকাৰ লগতে বান প্ৰভাৱিত এলেকালৈ অপ্ৰয়োজনীয়ভাৱে নাযাবলৈ আৰু জৰুৰী সহায়ৰ বাবে 03731077 আৰু 94353-58371 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা কৃষি বিভাগে এটা বিশেষ বান নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। এই নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে কৃষকসকলে কৃষিৰ ক্ষতি সম্পৰ্কীয় বাৰ্তা তাৎক্ষণিকভাৱে বিভাগক জনাব পাৰিব আৰু এই তথ্যৰ আধাৰতে পৰৱৰ্তী সময়ত ক্ষতিপূৰণ আৰু বান সাহায্য লাভ কৰিব পাৰিব। শিৱসাগৰ মহকুমা কৃষি বিষয়াৰ তত্বাৱধানত 3গৰাকীকৈ সহকাৰী কৃষি পৰিদৰ্শকক এই নিয়ন্ত্ৰণ কক্ষত নিয়োগ কৰা হৈছে। কৃষকসকলে 6900872364-93652-14631 আৰু 94012-08784 ফোন নম্বৰলৈ ফোন কৰি ক্ষয় ক্ষতিৰ পৰিমাণ জনাব পাৰিব। ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰ ফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱাকৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰ ফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। একাংশ ব্যৱসায়ীয়ে যাত্ৰীবাহী বাছত সামগ্ৰী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ ল'বলৈ আহ্বান জনায়। আনহাতে কৰ ফাঁকিৰ বাবে এছাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা নথিসমূহ ভালদৰে চালি জাৰি চাবলৈ তেওঁ নিৰ্দেশ দিয়ে।
2: আজি মই বঙাইগাঁওলৈ আহিছিলোঁ আৰু বঙাইগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি ওচৰৰ গোটেইখন ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্ত, জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু কৰ বিভাগৰ বিষয়াসকলক বিশেষভাৱে নিমন্ত্ৰণ কৰিছিলোঁ আৰু ইয়াতে যিখিনি ট্ৰেন্সপৰ্ট ট্ৰেভেল এজেঞ্চি আছে, হাৰ্ডৱেৰ বিজনেছমেন আছে, এই ধৰণৰ মানুহখিনিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। এইকাৰণে যে এই আমাৰ যিটো ইণ্টাৰষ্টেট বৰ্ডাৰ, ই শ্ৰীৰামপুৰে হওক বা বক্সিৰাতে হওক, বিভিন্ন ধৰণৰ পাব্লিক ভেহিকল

0: যিবিলাক চলে বাছ ইত্যাদি নাইট সুপার ইত্যাদি বা ডে সুপার চলে তাত যথেষ্ট পরিমাণে বিনা জি এস টিত গুডস অহাটো আমার তাত ইনফরমেশন আছে যে তাত জি এস টি পেইড করা নহয় বিনা জি এস টিত গুডস আহি থাকে আর যেসমূহ গাড়ি আছে সেই গাড়িবিলাকে মানুষতকৈ আসলে গুডস আনাতে বেশি ব্যবহৃত হয় আর গুডস আনাটোই প্রায়োরিটি যার ফলত এই গুডস বিলাকত যেটা 18% জি এস টি থাকে জি এস টি দি যখন ব্যবসায় করে কম্পিট করব আর সরকারের একটা ডর লস হয়।
1: দেশত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেল টাকেডা বায়োফাৰ্মাটিচিউটিকেল ইণ্ডিয়াৰ দ্বাৰা বিকশিত কিউডেংগা নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্ৰতিষ্ঠান কৰ্তৃপক্ষই জনোৱা মতে প্ৰতি বছৰে কেইবা নিযুত লোকক আক্ৰান্ত কৰা ৰোগবিধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই প্ৰতিষেধকবিধ 4-60 বছৰ বয়সৰ লোকসকলৰ বাবে অনুমোদিত আৰু পূৰ্বে ডেংগুত আক্ৰান্ত হোৱা বা নোহোৱা যিকোনো ব্যক্তিয়ে এই প্ৰতিষেধক ল'ব পাৰিব। আন কেতবোৰ ডেংগু প্ৰতিষেধকৰ বিপৰীতে কিউডেংগা গ্ৰহণ কৰাৰ পূৰ্বে কোনো প্ৰাক প্ৰতিষেধক পৰীক্ষা কৰাৰো প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে নগৰীকৰণ, জলবায়ু পৰিৱৰ্তন, মহৰ আৱাসস্থল সলনি আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বিগত দুটা দশকত দ্ৰুতগতিত বৃদ্ধি পোৱা ডেংগুৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতে সন্মুখৰ পৰা যুঁজ অব্যাহত ৰাখিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে বিশ্বদেৱ স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ, বিপুল কলিতা, বিজিৎ শৰ্মা আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া নিবেদন কৰিছোঁ পৰাগমালা লাইভ আগবঢ়াইছে অমিত বাস্কটাই।
1: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: নমস্কাৰ প্ৰিয় শ্ৰোতাও, আপ সুন ৰহে হে আপকা পচন্দিদা কাৰ্যক্ৰম পৰাগমালা লাইভ। শ্ৰোতাও, ইস কাৰ্যক্ৰম মে মই অমিত বাস্কটা আপ সভি কা হাৰ্দিক স্বাগত কৰতা হওঁ। মই আশা কৰা হওঁ কি যা কে ভি আপ মুঝে সুন ৰে হে খুশ হোগে আৰু জীৱন কি ছোটি ছোটি খুচিও কা আনন্দ লে ৰে হোগে। শ্ৰোতাও, কভি কভি মই সোচতা হওঁ হমাৰা জীৱন ভি কিতনা অজীব হে না। হম দিন ভৰ মে কিতনি তৰহ কে মৌচম অসে গুজৰতে হে। কভি মন উদাস হো জাতা হে, কভি কিছি পুৰানে দোস্ত কি যাদ আ জাতি হে, তো কভি দিল বিনা বজা হি মুস্কুরানে লগতা হে। পর ইন সারি ফিলিংস কো, ইন সারি অনুভবো কো, মন মে উঠে অলগ অলগ খেয়ালো কো শব্দো মে পিরোনে কা কাম ভালা কোন করতা হে। জাহির হে হমারে প্যারে ফিল্মি গীত, আর জব গীত সঙ্গীত কি বাত আতি হে তো এক এসা নাম হমারে সমক্ষ আ জাতা হে জিসনে চার দশকো তক হম সবকো হাসানা রোনা আর মোহব্বত করা সিখাযা। জি হ্যাঁ শ্রোতাও, 21 জুলাই কে ইহ দিন বেহদ খাস হ্যাঁ, ক্যোকি ইসি দিন সুরো কে সবসে বড়ে বাজিগর আনন্দ বক্সি সাহব কা জন্মদিন হ্যাঁ। আজ পরাগমালা লাইভ মে হম বক্সি সাহব কি উসি মখমলি দুনিয়া কি সৈর করনে ওয়ালে হ্যাঁ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জ্যোতিষাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্যৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত পৰিচয় হওঁ, লগতে তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো দুগৰাকী অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। এগৰাকী হৈছে জুপিকা চক্ৰৱৰ্তী,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে ঋষিকা দত্ত,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। প্ৰথমে মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। প্ৰথমে আহিছোঁ মই জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ। আপোনাৰ পৰিচয় তথা শৈশৱৰ পৰা জীৱনটো সম্পৰ্কে অলপ জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, সমূহ শ্ৰোতাক মোৰ সশ্ৰদ্ধা প্ৰণাম। মই নলবাৰী জিলাৰ আৰিকুচি গাঁৱৰ বাসিন্দা। মোৰ স্কুলীয়া জীৱনৰ পাতনি আৰিকুচিতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত, নন্দন কানন শিশু নিকেতন আৰিকুচি নাম। তাৰ পৰাই মোৰ শিক্ষা জীৱনৰ পাতনি মেলোঁ। তাৰপিছত গাঁৱৰে মিলন হাইস্কুল আৰিকুচিৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হওঁ। মই শংকৰদেৱ একাডেমী নলবাৰীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু মই মোৰ স্নাতক বৰ্ষটো পাৰ কৰোঁ নলবাৰী মহাবিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা। মই জীৱ বিজ্ঞান বিভাগত স্নাতকোত্তৰ হিচাপে উত্তীৰ্ণ হওঁ। বৰ্তমান মই নলবাৰীৰে চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ গৱেষণাগাৰ সহায়ক হিচাপে কৰ্মৰত হৈ আছোঁ। মোৰ ঘৰত মা, দেউতা, ভাইটি, ভণ্টি, আমিকেইটাই।
1: হয়, নিশ্চয়। এইবাৰ মই ঋষিকা দত্তৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
4: নমস্কাৰ, মই ঐতিহ্যমণ্ডিত শিক্ষানগৰী পাঠশালাৰ জীয়ৰী আৰু মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ বজালি জাতীয় বিদ্যালয়ৰ পৰা। ইয়াৰ পিছত বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী আৰু কৃষ্ণমন্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা মই দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হওঁ। ইয়াৰ পিছত মই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰা। আৰু বৰ্তমানে মই বি এড কৰি আছোঁ বজালি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা। মোৰ ঘৰত মা, দেউতা, দাদা, আমি চাৰিজনীয়া।
1: এতিয়া জানিব বিচাৰিছোঁ আপোনালোকে সাহিত্যৰ ক্ষেত্ৰখনত কেনেকৈ জড়িত হ'ল। প্ৰথমে মই জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ।
3: সাহিত্য ক্ষেত্ৰখনত অহাৰ বাবে প্ৰথম বাতাৱৰণটো ঘৰৰ পৰাই পাইছিলোঁ। মোৰ মা সংস্কৃতিৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত। লিখা মেলা বুলিয়েই নহয়, কবিতা, গান, নৃত্য, নাটক সকলোৰে লগত জড়িত। তেওঁৰ পৰাই মই প্ৰথম অনুপ্ৰেৰণা পাইছিলোঁ। সৃষ্টি যে ইমান সুন্দৰ।

0: তোর জানিব মই তেওঁৰ পৰাই পাৰিছিলো। একেলগে দেউতাও এজন সমাজ হিতৈষী, তেওঁ সাহিত্যৰ লগত খুব বেছি পৰিমাণে জড়িত। তেওঁলোকৰ পৰাই মোৰ সাহিত্যৰ প্ৰথম আৰম্ভণি। ভাবা এটা কথা লিখি ৰাখিবলৈ প্ৰথম তেওঁলোকে শিকাইছিল। তাৰপিছত লাহে লাহে কিতাপ পঢ়িলোঁ। আমাৰ অসমীয়া সাহিত্য এনেও চহকী, বহুত এনেকুৱা কিতাপ আছে যিবোৰ পঢ়াৰ পিছত নিজৰ অনুভৱটো ব্যাখ্যা কৰিবৰ মন যায়। তেনেকৈয়ে শব্দৰ লগত চিনাকি, শব্দৰ ক্ষেত্ৰখনক শব্দশৈলী সজোৱা, এই যে ইচ্ছা, এই ইচ্ছাবোৰ বাঢ়ি গৈছিল। আৰু বিশেষকৈ পিছত কবিতাৰ ৰূপ ল'লে প্ৰকৃতিৰ সৌন্দৰ্যটোৰ পৰা। মোৰ ল'ৰালি খুব ধুনীয়া। আমাৰ মামাহঁতৰ গাঁও বৰকুৰীয়া, নৈপৰীয়া এটা অঞ্চল, খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশেৰে আৱৰা অঞ্চল। মই ল'ৰালি তাতেই পাৰ কৰা। খুব বেছি সময়ে মই মামাহঁতৰ ওচৰতে আছিলোঁ। নৈ আছিল, পথাৰ আছিল, আৰু আমাৰ ল'ৰালিৰ সেই সময়ত ফুটফুটীয়া জোনাক আছিল, তৰা ভৰা আকাশ আছিল। সেই সকলোখিনিৰ পৰাই সাঙুৰি লৈ মোৰ সাহিত্য, মোৰ কবিতা, মোৰ চিন্তা ভাৱনাৰ উদ্বেগ তাৰ পৰাই জন্ম।
1: মানে প্ৰকৃতিয়ে আপোনাক কবিতা লিখিবলৈ বিশেষভাৱে
0: প্ৰেৰণা
1: যোগাইছে। আৰু আপুনি স্কুলীয়া জীৱনত বা তাৰ পাছত মহাবিদ্যালয়ৰ জীৱনত কেনেধৰণে এয়া আগবঢ়াই নিলে?
0: স্কুলীয়া জীৱনততো মোক ছাৰ বাইদেউসকলে বহুত উৎসাহ জনাইছিল। মই যেতিয়া নন্দন কানন শিশু নিকেতনত আছিলো, তাতেই ছাৰসকলে ভয়টো নোহোৱা কৰি মঞ্চত থিয় দি কথা কবলৈ উৎসাহিত কৰিছিল সেই সময়ৰে ছাৰ বাইদেউসকলে। তাৰপিছত হাইস্কুলীয়া শিক্ষাৰ সময়তো মোৰ সাহিত্য চৰ্চা চলি আছিল ছাৰ বাইদেউৰ উৎসাহত, মা দেউতাৰ উৎসাহত। সেই সময়তে মই বহুত কবিতা লিখিছিলো আৰু অষ্টম শ্ৰেণীত থাকোঁতে এখন নাটকো লিখিছিলোঁ। নাটকখনৰ নাম আছিল মৰম। তেনেকৈ চলি আছিল, উৎসাহ দিছিল, ফুলবোৰ শুধৰাই দিছিল। তাৰপিছত যেতিয়া দ্বাদশ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়াও মই এখন নাটক লিখিছিলোঁ। সেইখন অৱশ্যে নিজৰ বাবে নহয়, ভণ্টিহঁতৰ বাবে লিখি দিয়া আছিল। কবিতাৰ চৰ্চাও চলি আছিল। সেই সময়তে এখন অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাও হৈছিল। সেই ৰচনা প্ৰতিযোগিতাটোত যেতিয়া ভাগ লৈছিলোঁ, পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। সেইটোৱে আৰু বেছি উৎসাহিত কৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। তেতিয়াৰ পৰা কথাবোৰ অলপ বেছি গভীৰকৈ আৰু যিকোনো কাম কৰোঁতে সদায় সতৰ্ক হৈ থাকিবলৈ চেষ্টা কৰিছিলোঁ, যাতে চৰ্চাটো কৰি যাওঁতে ক'তো ভুল নহয়। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ যাত্ৰাও মোৰ খুব ধুনীয়া। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত, নীলাসামৰ চিঠি, সেয়াই আৰু।
1: ঠিক একেখিনি কথাই শিশিকা দত্তৰ পৰাও জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ পথাৰখনত কেনেদৰে খোজ দিলে?
2: মই যদি সেই কথাটো ক'বলৈ যাওঁ, ঘৰখনেই হৈছে প্ৰথম মূল মোৰ ভেটি। সকলোৰে ঘৰখনত এটা ধুনীয়া পৰিৱেশ থাকে যাৰ পৰা আমাৰ চিন্তাধাৰাখিনি ওলাই আহিবলৈ চেষ্টা কৰে। মোৰ মা এগৰাকী বহুত সাংস্কৃতিবান মনৰ মাতৃ বুলি কওঁ, কাৰণ তেওঁ আছিল পাঠশালাৰ আমাৰ লেখিকা চৰা আছিল। মা মানে ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল যে মোক মানে, মই তেতিয়া 7-8 বছৰীয়া, মায়ে মোক তাৰে মাহেকে বষেকে তেওঁলোকৰ সভা কিছুমান অনুষ্ঠিত হয়, তেওঁলোকে কবিতা পাঠ কৰে, গল্প পাঠ কৰে, তাত মোকো লৈ গৈছিল। কিন্তু মাক যেতিয়া মই তাতে দেখিলোঁ যে ইমান ধুনীয়াকৈ কথা কয়, তেওঁলোকৰ বাকী লেখিকাখিনিয়ে ইমান ধুনীয়াকৈ কথা কয়, মোক সেইটোৱে এটা অনুপ্ৰেৰণা যোগাইছিল যে মই কিবা এটা লিখিব লাগে। তেতিয়া আকৌ মোৰ ঘৰত পুথিভঁৰালৰ ব্যৱস্থা আছিল। সৰুৰ পৰা মা দেউতাই মোক জন্মদিনত হওক, বিশেষ দিনত হওক, কিতাপ উপহাৰ দিছিল। গতিকে মই সৰুৰ পৰা সেই পুথিভঁৰালটোত মই ভাবিছিলোঁ যে কেনেকৈ ইয়াত কিতাপৰ সংখ্যা বঢ়াব পাৰি। মই এতিয়াও তেনেকৈ কিতাপ কিনিও পঢ়োঁ। সেইটো আহিছিল মোৰ মা দেউতাৰ পৰাই। মোৰ দেউতা এতিয়াও মানে সাহিত্য সভাৰ লগত জড়িত হৈ আছে পাঠশালাত। গতিকে তাৰ পৰা অনুপ্ৰেৰণা পালোঁ। তাৰপিছত আমাৰ ঘৰত ৰাখিছিল সৰুতে, আমি সকলোৱে পঢ়িছোঁ সুফুৰা, মৌচাক, জিজ্ঞাস, এই আলোচনীবিলাকত মই যেতিয়া দেখোঁ তাতে এটা কিতাপ পঢ়ি লিখা প্ৰতিযোগিতা আছিলে। তেতিয়া খুব সম্ভৱ মই চতুৰ্থ পঞ্চম শ্ৰেণী, তেতিয়া মায়ে ক'লে যে ইমান কিতাপটো সৰু সুৰা কিতাপ পঢ়ি থকা যায়,
1: মানে কিতাপৰ বিষয়ে
2: লিখিব লাগে আৰু ভাল হ'লে তাতে প্ৰকাশ পায়। মায়ে ক'লে, মই মানে কওঁ যে প্ৰকাশ যদি নাপায়, মায়ে ক'লে লিখি থকা চেষ্টা কৰা। তেনেকে মোৰ প্ৰায় 2-3 বাৰমান মোৰ প্ৰকাশ হৈছে। মোৰ মানে প্ৰথম লেখা প্ৰকাশ হোৱা আলোচনীখনেই হৈছে সুফুৰা। তাৰপিছত লাহে লাহে মৌচাকত লিখা কৰিলোঁ, মৌচাক সুফুৰা। তাৰপিছত লাহে লাহে সেইটো বাতৰি কাকতলৈ আহিল, দৈনিক অসমত লিখিলোঁ, নৱপ্ৰজন্মত লিখিলোঁ, এনেকৈ এতিয়ালৈকে সেইটোৱে চলি আছে।
1: হয়, মই আচলতে যুৱ সাহিত্যৰ যিকেইটা খণ্ড কৰিছোঁ সেই আটাইকেইটাতে যিকেইগৰাকী আমাৰ অতিথি আহিছে আটাইকেইগৰাকীৰ মুখতেই শুনিছোঁ তেখেতসকলৰ পঢ়াৰ অভ্যাস আছে। আৰু বিশেষকৈ সফুৰা, মৌচাক সকলোৱে এই আলোচনীসমূহৰ নাম লয়। আৰু

0: নিশ্চয়কৈ এই আলোচনীসমূহে শৈশৱৰ পৰাই আমাৰ মনটো উদ্বুদ্ধ কৰি তোলে, সাহিত্যৰ পথাৰখনলৈ আমাক আগুৱাই দিয়ে। মই যুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
1: হয়, প্ৰকৃতি মোৰ প্ৰথম প্ৰেৰণা, কিন্তু তাৰ উপৰিও সমাজ, জীৱন, সেইবোৰক সাঙুৰি লৈ লোৱা যায়। এইখিনিতে কওঁ, মোৰ প্ৰেৰণাৰ এটা বিশেষ উৎস হৈছে আমাৰ শ্ৰদ্ধাৰ হিয়াৰা মথু জুবিন গাৰ্গ। আচলতে তেওঁক এৰি মোৰ এই সৃষ্টিৰ জগতখন ভাবিবই নোৱাৰোঁ। তেওঁ মোৰ বাবে আচলতে প্ৰেৰণাৰ এক অনাবিল উৎস। মোৰ ভালপোৱা, মোৰ যৌৱন, মোৰ জীৱন, মোৰ চিন্তা, গোটেইখিনি কেনেকৈ মোক আগুৰি আছে মই আচলতে কোনোদিন বুজাবই নোৱাৰিম। জুবিন দাৰ নামতে লিখা এটা কবিতাৰে আৰম্ভ কৰিব বিচাৰিম। কবিতাৰ শিৰোনাম জুবিনেই থৈছোঁ। এজা জোৰ মলয়া নিজৰাৰ জিৰি জিৰি ঢৌ, নাইবা লুইতখনেই চেনিবা নতুন, সদায় নতুন কুঁহিপাতৰ লেখিয়া সৰি পৰা এজা বৰষুণ। তুমি জীৱনৰ এক সুন্দৰ উপমা, এক জীয়া শিল্পকলা, তুমি উৰণীয়া নেগুৰ কটাচিলা হৃদয়ে হৃদয়ে স্থিত, তুমি সুৰ হৈ উঠে উঠে গুঞ্জিত, কেতিয়াবা সুৰুজ কলা আকাশ, কেতিয়াবা জোনাকী পৰা দুপৰীয়া, চকু মুদিলেই বতাহ, চকু মেলিলেই শিখা, আহত চোটৰ ঔষধি বৰষা, চিৰ যৌৱনা সুন্দৰৰ পূজাৰী, তুমি মৃত্যুঞ্জয়ী উশাস, তুমি তোমাৰ দৰে আজীৱন অনাবিল কৃষ্ণবাহীৰ ধ্বনি। মোৰ দ্বিতীয়টি কবিতাৰ শিৰোনাম শ্বেতা। বলাকাৰ পাখিত কোনে গুজে ৰঙা, কাৰ ইমান সাহ, মোৰ অভ্ৰৰূপী কলিজা সেউজীয়া হীৰেৰে জাল বন্ধা, মনবন্দী স্বপ্ন পক্ষী অশ্ৰু নৈৰ উত্তাল যাত্ৰা, এই আকাশ সৰু, এই সাগৰ সৰু, মই চকুত সামৰো পাৰাপাৰ হীন পৰিধি, মোৰ কাণত ওলমে জোন, বলাকাৰ পাখিত সোণচতিওৱা তুমি কোন, এন্ধাৰ কিমান কলা, মোৰ নাভিত অংকুৰিত শুকুলা।
0: খুব সুন্দৰ, আপুনি কবিতাৰ মাধ্যমেৰে আপোনাৰ ভাৱৰ গুৰগুৰণি খুব সুন্দৰকৈ প্ৰকাশ কৰি উলিয়াইছে। এইবাৰ মই ঋষিকা দত্তৰ ওচৰলৈ আহিছোঁ। আপুনি যে গল্প লিখে, গল্প লিখাৰ ক্ষেত্ৰত আপুনি কোনবিলাক বিষয়ক সামৰি ল'ব চেষ্টা কৰে?
2: মই ইতিমধ্যে ক'লোঁ, মই এটা নগৰীয়া এটা অঞ্চলত ডাঙৰ দীঘল হৈছোঁ। হয়, মোৰ ল'ৰালি খুব ধুনীয়া আছিল, তথাপিতো কিছুমান সমাজৰ নিষ্ঠুৰ বাস্তৱৰ লগত মই মুখামুখি হৈছোঁ, মই দেখিছোঁ সেই মানুহবোৰৰ ৰূপ দেখিছোঁ। গতিকে সেই সমাজৰ মানুহখিনিক মোৰ গল্পত স্থান দিবলৈ মই চেষ্টা কৰিছোঁ। তাৰ মাজত প্ৰকৃতি থাকিবই, প্ৰকৃতি আমাৰ চাৰিওফালে থাকে যিহেতু, কিন্তু সমাজৰ অকল হাতী খোৱা জনতা বুলিয়ে নহয়, সমাজৰ প্ৰায়বোৰ মানুহকে যাতে মই মোৰ গল্পত লৈ আহিব পাৰোঁ, এটা এটা চৰিত্ৰত উপস্থাপন কৰিব পাৰোঁ, তাৰ চেষ্টা কৰিছোঁ।
0: হয়, বাস্তৱ জীৱনৰ ছবিবোৰ আপুনি আপোনাৰ গল্প আঁকিবলৈ চেষ্টা কৰে। ঠিক আছে, তেতিয়াহ'লে আপোনাৰ গল্প শুনিব বিচাৰিছোঁ।
2: মোৰ গল্প পাঠ কৰাৰ আগতে মই কথা এটা কওঁ। মোৰ গল্পটোৰ নাম দিছোঁ, শিৰোনাম হৈছে মোৰ কেৰেলুৱা। কেৰেলুৱা আমাৰ জীৱনত আমি দেখি থাকোঁ কেনেদৰে পাক খাই পেলাই থাকে, আমাৰ জীৱনটো যেন তেনেকুৱাই, ক'ৰবাত নহয় ক'ৰবাত আমাৰ ঘটনাবোৰ, জীৱনৰ ঘটনাবোৰ ক'ৰবাত পাক লাগি থাকে যেন এটাৰ লগত এটা ঘটনা। সেইকাৰণে মই মোৰ গল্পটোৰ নাম তেনেকৈ কেৰেলুৱা দিছোঁ, আমাৰ সমাজৰ কিছুমান ঘটনা লগ লগাই পেলাই। গল্পৰ শিৰোনাম কেৰেলুৱা। চাৰে চাৰি বজাৰ ক্লাছৰ পিছত আৰু কোনো মানুহ ৰৈ থকাত নাই, সেইবুলিয়ে মই দৰ্জাখন থমহকৈ বন্ধ কৰি কলেজৰ ডিপাৰ্টমেণ্টৰ পৰা কৰিডৰটোতে ওলাই আহিছোঁ। চাৰে ছয় বজাৰ ট্ৰেইনত হয়তো ঘৰলৈ যাম, নাযাবও পাৰোঁ। তাৰ আগত টিউচনৰ পইচা এটা পাবলৈ আছিল, তালৈ ফোন কৰিবলৈ লওঁতে অনিচ্ছাসত্ত্বেও চুলিত ইখত হালধীয়া ৰং কৰা ইকনমিক্সৰ কৰ্মীমে মোলৈ চাই হঁহাত ময়ো হাঁহিলোঁ। বাৰাণ্ডাতে ল'ৰা দুজনমানক কিবা কথাত গালি পাৰি থকা জিঅ'গ্ৰাফীৰ নেহা মেমক আৰ চকুৰে চাই গুচি আহিলোঁ। ভাব হ'ল নেহাৰ চিঞৰকেইটা, কৰবীৰ মুহি নিব পৰা হাঁহি, ষ্টুডেণ্টৰ ক্লাছৰ বহী, পৰীক্ষাৰ বহীয়ে খুন্দা মাৰি মোক যেন এতিয়াই

কলেজৰ কাষৰ নদীখনৰ দলঙৰ পৰা গতিয়াই দিব। উফ, অশান্তি। আচলতে এইখন কলেজ নহয়, নতুনকৈ হোৱা ইউনিভাৰ্চিটিহে। দিনত ভৰি চোচৰাই ইয়ালৈ আহোঁ, ওপৰৱালাৰ কথামতে কাম কৰোঁ, ক্লাছত পঢ়াওঁ, শেষ হ'লে ৰুমলৈ যাওঁ। কেতিয়াবা অত্যধিক অশান্তিত দুই এজন বন্ধুৰ লগত বিনা দ্বিধাই বাৰত সোমাওঁ। লাইফ এনেকুৱাই দোষ্ট। কান্ধত থকা এটা মাৰি চিগাৰেটৰ ধোঁৱা উৰুৱাই বন্ধুৱে কৈ উঠে, টিউচন কৰ না, ধনী ঘৰৰ ছোৱালীক লাহেকৈ টিউচন নল'লে নম্বৰ নাপাব বুলি পতাই লওঁ, তাৰপিছত খেল ষ্টাৰ্ট, 3-4 হাজাৰ, যি ৰেট ক সেইমতে পইচা, নোট দিবি, মুখস্থ কৰিব, পৰীক্ষাত লিখিব, বাচ কাম শেষ পায়। নহ'লে দেখাত ইউনিভাৰ্চিটি অথচ কলেজতকৈ অধম এইখনত তহঁতক গাধৰ দৰে খটুৱাব, অথচ পাবলগীয়া পইচাকেইটা মাহৰ মূৰতো নিদিব। কোৱালিফিকেশ্যন কি নাই তোৰ?

ৰেপ ক সেইমতে পইচা, নোট দিবি, মুখস্থ কৰিব, পৰীক্ষাত লিখিব, বাছ কাম শেষ পায়। নহ'লে দেখাত ইউনিভাৰ্চিটি অথচ কলেজতকৈ অধম এইখনত তহঁতক গাধৰ দৰে খটুৱাব, অথচ পাবলগীয়া পইচাকেইটা মাহৰ মূৰতো নিদিব। কোৱালিফিকেশ্যন কি নাই তোৰ? নেট শ্লেট, এতিয়া পি এইচ ডি, তহঁতৰ ডিপাৰ্টমেণ্টৰ এইচ অ ডিতকৈও বেছিহে আছে। সি ৰৈ যায়। মই তাৰ কাষৰ পৰা দূৰত আহোঁ। সি আৰু এটা পেক ঢালি লৈ কথা কৈ থাকে। তাৰ প্ৰতিটো কথাই মোৰ মূৰত লাতুম এটাৰ দৰে কোব মাৰি দিয়ে। আৰু বাৰত বাজি থকা গানৰ শব্দই হওক বা তীক্ষ্ণতাই হওক, সহ্য কৰিব নোৱাৰি মই কাণত হাত দি আধা কিলোমিটাৰ দূৰৈত থকা মোৰ সৰু ভাড়া ৰুমটোলৈ দৌৰি দৌৰি পলাই আহোঁ। অনবৰতে অসহ্যকৰ গুণগুণনি চাৰিওফালে। আহি পোৱাৰ অলপ পিছতে ভাড়া ৰুমৰ মালিকে আহি ভাড়া দিবলৈ কৈ গৈছে। তিনিটা মাহৰ ভাড়া এতিয়ালৈকে দিয়া নাই মই। তেওঁলোকৰ আগততো ক'লেও নহ'ব, বিশ্বাস নকৰিব যে কলেজ, ক্ষমা কৰিব, ইউনিভাৰ্চিটিৰ ডাঙৰ মালিকে যে লকডাউনৰ দৰে দীঘলীয়া বন্ধৰ পিছত দৰমহাৰ দহটো দিবলৈও মন কৰা নাই। টিউচন কৰোঁ এটা, তাকে হাতে পাছে মিলালেও 7000 মান আহে, আধা ঘৰত দিওঁতে আৰু আধামান নিজা খৰচ কৰোঁতে শেষ হয়। এতিয়া কাক খুজি কাৰ ঘৰত চাকৰ হাতী 10000 টকা মই মালিকৰ মূৰত মাৰিব পাৰোঁ? কাৰ কপালত পিষ্টল এটা লগালে থাউকতে ইমানখিনি পইচা পাম মই তাকে চিন্তা কৰিলোঁ। পূজা পাৰ হৈ এতিয়া দেৱালীৰ সময়, হাতত পইচা এটা নাই, খাওঁ কি, পিন্ধো কি, দৈনিক তেল নিমখৰ খৰচটোতো আছেই। ঘৰলৈ নগৈ বিচনাতে লাং খাই পৰি থকা মানুহ যদিও মই নহয়, বৰ্তমান তেনেদৰেই আছোঁ। ফটকাৰ ডাঙৰ ডাঙৰ শব্দ এইফালে কাণ নষ্ট কৰি দিছে। খংটো উজাই আহে আকৌ মোৰ। টকা থকা মানুহ ভাই পইচাৰ দমত লাখ লাখ টকা উৰুৱাইছে মাত্ৰ এদিনীয়া উল্লাসৰ নামত। আমি কঙাল, বুকুত থপৰিয়াই নিজে নিজকে নিচুকাওঁ। প্লেনিং মতে কথাবোৰ হ'লে ভাল, নহ'লে আমাৰ দৰে চিধাই ৰাস্তাত পৰি থকা সৰা কুকুৰটোৰ দৰে জীৱন হয়গৈ। মোৰ বেমাৰী দেউতাই ফোনত হাত হেপিয়াই বাবা ৰুম পালিনে বুলি কাহি কাহি যিটো মাতেৰে মোক সোধে, মোৰ তাকৰীয়া পইচাৰে দেউতাক গুৱাহাটীলৈ নি ভাল ডক্তৰ এজনক দেখুৱাব নোৱাৰাৰ দুখে মোৰ মাত থকাথকি কৰি দিয়ে। ফোন কাটি দি মনে মনে উচুপি উঠোঁ। লাভ লাভ ক'ত এইবোৰ শুনি? নাহ, তাতকৈ ভাল ফোন চুইচ অফ কৰি এন্ধাৰ মন্ধাৰ এই ঘৰত বহি থকা। বিন্দাছ ভাই, মূৰৰ প্ৰেছাৰ দূৰ কৰাত ইয়াতকৈ আৰু ভাল উপায় আৰু আছেনো কি? প্ৰেমিকাই ফোন কৰে। একো নাই ক'বলৈ মোৰ আজি, তাই বুজে, মোক বুজাই, ভাল দিন আহিব, ধৈৰ্য ধৰা। আৰে তাই কি বুজিব, ডেৰ বছৰ ধৰি কলেজ প্ৰফেচাৰৰ এডভাৰটাইজমেণ্ট বন্ধ হৈ আছে, তাৰ আগত এপ্লিকেশ্যন বায়'ডাটা দিওঁতে দিওঁতে পইচা শেষ। তাই কি দিব মোক? তাইওতো পঢ়ি আছে কলেজত, আজিলৈকে তাইক বস্তু এটা দিব নোৱাৰাৰ বাবে দুখ লাগে মোৰ। অথচ কলেজৰ কাম নোহোৱা হ'লেও প্ৰফেচাৰ মই, কান্দি দিওঁ এইকাৰণেই কেতিয়াবা, তাইক নেদেখাওঁ মোৰ চকুপানীৰ মুখ। কতবাৰ কৈছোঁ গুচি যা মোৰ জীৱনৰ পৰা, একো নাই মোৰ, তথাপি মোৰ দৰে অধমক এৰি যাব নোৱাৰে তাই। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তাইক অনৰ্গল এফালৰ পৰা কষ্টৰ কথাবোৰ কৈ থাকিলেও মনে প্ৰাণে তাই শুনি থাকে। বন্ধুৱে মোক তাইৰ কথাকৈ জোকালে সিহঁতৰ গাত থপৰিয়াই বলিউডী ষ্টাইলত মই কওঁ, দোষ ভাগ্য লাগিব বুজিছ তাইৰ দৰে এজনীক পাবলৈ, ক'ৰবাত হুলস্থুল লাগে। মালিকে চিঞৰে মোৰ ল'ৰাৰ হাতখন জ্বলি গ'ল বুলি। মই জাপ মাৰি উঠোঁ। হঠাৎ ঘটনাবোৰ ঘটি যায়। মই তাক কোলাত লৈ ৰাস্তাইদি দৌৰোঁ, কাষত নাৰ্ছিং হোম এখন, সোমাই যাওঁ। আকৌ প্ৰেমিকাৰ ফোন, শুনাচোন কালিৰ পৰা পেপাৰ চোৱা নাই তুমি, আসাম ট্ৰিবিউনত কলেজ প্ৰফেচাৰৰ এডভাৰ্টাইজমেণ্ট ওলাইছে, হোৱাটছএপত দিছোঁ, চোৱাচোন সোনকালে। নাৰ্ছিং হোমৰ ৱেটিং ৰুমত বহি বেৰত মূৰটো আওজাই দিছোঁ। কোনোবাই পিছপিনে কান্দি থাকে, ৰৈ চাম নেকি, যদি মোৰ মা হয়, যদি ভণ্টি হয়, হ'বওতো পাৰে,

0: যদি মই মৰি পৰি আছোঁ, যদি জ্বলি গৈছে মোৰ সমগ্ৰ দেহ, মুখখন চাই মোৰ মায়ে যদি হাউলি কান্দিছে, যদি ভণ্টিয়ে কৈছে উঠ দাদা দহটকা এটা দে বুলি, নাই কোনেও একো কোৱা নাই, মই দম এটাত পৰি নাই, অথচ ভ্ৰমৰ কোলাত শুই আছোঁ আচৰিতভাৱে। ভ্ৰমৰ দুনিয়াত সকলো সঁচা সকলো মিছা, ভ্ৰমতে যেন মই চাকৰি পাইছোঁ, দেউতাক হস্পিটেললৈ নিছোঁ, ক্ৰমাৎ সুস্থ হৈছে তেওঁ। মোৰ মায়ে নতুন কাপোৰ লৈছে, ভণ্টিক এম এ পাছ কৰাৰ পিছত বি এডত এডমিশ্যন দিছোঁ, ঘৰ এটা আটম টকাৰিকৈ সাজিছোঁ, দুদিন পিছত মোৰ প্ৰেয়কীও আহিব, কি লাগে আৰু। ক'ৰবাত এটা ডাঙৰ বিসংগতি, কেৰেলুৱা এটাৰ দৰে চাৰিওফালৰ ঘটনাৰ সূতাডাল পাক খাই ৰৈছে, মই যেন দুলি আছোঁ গোলক এটাৰ দৰে। বন্ধৰ পিছত আকৌ ছেচনেল পৰীক্ষা আছে, হেড ছাৰৰ হিষ্ট্ৰীৰ পেপাৰকেইখন এদিনতে মোক কাটিবলৈকৈ মেছেজ দিছে, লগত ভ্ৰম আৰু ভুৱা প্ৰতিশ্ৰুতিৰ ৰহণ লগাই কৈছে, তোমাৰতো আমাৰ ইয়াত পোষ্ট ওলালে চাকৰি হ'বই, মই কৈ থৈছোঁ ভিচিক। স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মেছেজৰ ৰিপ্লাইত মই লিখিলোঁ, সিংহক জোকাই ল'লে পিছলৈ কুকুৰেই হওক বা হৰিণেই কোনো সাৰি যাব নোৱাৰে ছাৰ।
1: হয়, খুব সুন্দৰ বাস্তৱ জীৱনৰ এখন জীয়া ছবি আপোনাৰ গল্পৰ মাজেদি প্ৰকাশ পাইছে। আপুনি গল্প লিখাৰ ক্ষেত্ৰত কোনোবা লেখকৰ পৰা বিশেষ প্ৰেৰণা পাইছিল নেকি?
0: মই গল্পৰ কিতাপ পঢ়িছোঁ ভূপেন্দ্ৰনাথ শইকীয়া ছাৰৰ, তেওঁ লিখে বাস্তৱ সমাজৰ কাহিনী। একেবাৰে সৰুৰ পৰা সৰু আমি যিটো বস্তু ক্ষুদ্ৰ বুলি কওঁ, ক্ষুদ্ৰতম বুলি কওঁ, আমি আমি চকুৱে নিদিওঁ, আমি লক্ষ্যই নকৰোঁ, সেই কথাটোকো ভূপেন্দ্ৰনাথ শইকীয়া ছাৰে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে। গতিকে তেওঁৰ কিতাপখিনি নামেই কম মই, তেওঁৰ গল্পৰ কিতাপ।
1: অনুষ্ঠানত এইবাৰ জুপিকা চক্ৰৱৰ্তীৰ ওচৰলৈ আহিছোঁ, পুনৰ আপোনাৰ পৰা কেইটামান কবিতা শুনিব বিচাৰিছোঁ।
2: কবিতাৰ শিৰোনাম জুন ভাৰ্চেছ মই। তোমাৰেই ভাল দিয়া, আকাশ আছে মোৰ বেয়া, এবুকু সপোন আছে যে, তুমি ঘূৰণীয়া মই ঘূনীয়া, তুমি ধুনীয়া মই দুখীয়া, তোমাৰেই ভাল দিয়া, আকাশ আছে মোৰ আছে বছৰি পানে ধোৱা মাটি। কবিতাৰ শিৰোনাম নিশিগন্ধা। খুপি খুপি কি বিচাৰিছা, যান্ত্ৰিকতাত ডুব যোৱা কবিতা, নে নিৰাশাত হেৰুৱা আকুলতা, জীৱনৰ গতি খেদি আপোনজনৰ পৰা আঁতৰি যোৱাজনক চিনা নেকি, মোক ঠিকনা এটি লাগে সম্পূৰ্ণ অচিনাকি, ক'লা চাই বৰণীয়া মানুহ এজনক বিচাৰিছোঁ, আচলতে শেষবাৰ তেনেকৈয়ে আমাৰ দেখা, বাদ দিলোঁ তুমি কি বিচাৰিছিলা, এন্ধাৰত কি পাবা, এন্ধাৰত মুখা খোলা দেখিছা, এন্ধাৰত সুবিধা পালে প্ৰেম অপ্ৰেম হয়, কামনাৰ সুবাসত স্বাক্ষৰুদ্ধ হয় মৰে প্ৰেমৰ কবিতা, মই বাৰে বাৰে কথাৰ বাট হেৰাওঁ, অস্বস্তি পাইছা এৰা ময়ো পাইছিলোঁ সিদিনা, বুজা নাই নহয় আচলতে তুমি এটা খুব বেয়া সপোন দেখিছা, মিছা নক'বা তুমি ভাগৰিছা নহয়নে, অৰ্থহীন যেন লাগিছে নেকি জীৱন নথবা জীৱিকা, চহৰত হৃদয় নাই কৰবী ফুল চহৰত পাব নাইকিয়া, এচাৰ মাৰি এৰুৱাই দিয়া হাতখন এতিয়া খেপি আইছা, বেছি উচ্চতাত উশাহ লোৱা কঠিন, তললৈ নাচাবা ভয় খাবা, দুখেৰে কওঁ তুমি আৰু খুব কম সময় জীয়াই থাকিবা, তাতে আৰু তুমি অকল হৰিয়া, ডিঙিত মেৰ বান্ধি ধৰিছে নেকি কিবা এটাই, হাস্যকৰ তুমি চোন নিজেই চিপ জৰি লৈছা শূন্যতা, তোমাৰ চাৰিওফালে মৰিশালি এইখন চিনিছা, নিচিঞৰিবা তুমি এতিয়া সম্পূৰ্ণ অকলশৰীয়া, দৌৰিছা যে ৰবা দৌৰি।

0: যোৱা, যি পোহৰ দেখি দৌৰিছা সেয়া ভুৱা, ৰৈ যোৱা, ৰবা, জ্বলি যাবা, জ্বলি যাবা, তুমি জ্বলি যাবা। মৰিচিকা চিনিব তুমি কোনো কালেই নিশিকিলা, জীৱনটো জুহালৰ সাধু কথা, উমি উমি জ্বলে তুহ জুই একপুৰা, এৰা এবাৰলৈও মই কোন তুমি নুসুধিলা। আকৌ এটা কবিতা, কবিতাৰ শিৰোনাম মোৰ বুকুত জ্বলিছে কি, মোৰ বুকুত জ্বলিছে কি, সোণাৰুৰ পাপৰিৰ গুৰি গুৰি সোণ, সোণপুৰি তুমি গৰাই দিয়া নুপুৰ, জুনজুন জুনজুন। মই এতিয়া খোজ দিওঁ হাতত হাৰে ভৰিত হাৰে, কেনিবা ভাঙি যায় তোমাৰ টোপনি, তুমি আৰু সোধা মোৰ বুকুত চলে কি, মোৰ হৃদয় কঁঠালিত হেজাৰ জয়াঙনি। নাহৰ ৰূপালী নাহৰ মোহাৰী মোলৈ বুলি গঢ়াবা নেকি নাক ফুলি।
1: খুব সুন্দৰ। এইবাৰ অনুষ্ঠানৰ শেষত মই ঋষিকা দত্তৰ পৰা জানিব বিচাৰিছোঁ সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে।
2: বহুতখিনি কৰিবলগীয়া আছে, তথাপিতো কওঁ এগৰাকী প্ৰতিষ্ঠিত লেখিকা হ'বলৈ মন আছে। কিন্তু লেখিকা হোৱাতকৈ বৰ্তমানে মোৰ ইচ্ছা আছে এগৰাকী ভাল পঢ়ুৱৈ হোৱা। কাৰণ যিটো দেখিছোঁ আজিকালি সকলোৱে কিতাপ কিনে, কিন্তু কিতাপ কিছুমানে কিনে আলমাৰিত সজাই থ'বৰ কাৰণে। মই বিচাৰোঁ কেৱল আমাৰ দৰে মানুহখিনিয়েই নহয়, আমাৰ যিখিনি বস্তি অঞ্চল আছে, বাহিৰা কিছুমান কিতাপ আমি যিখিনি কোৰ্চৰ বুলি নহয়, সেইখিনি বেলেগকৈও আমি বিভিন্ন কিতাপ আমাৰ লেখক লেখিকাই শিশুসকলৰ কাৰণে লিখি থৈ গৈছে। গতিকে সেই কিতাপখিনি যাতে তেওঁলোকৰ মাজলৈ লৈ যাব পাৰোঁ, তেওঁলোকৰ যাতে সেইখিনিৰে জ্ঞান অন্বেষণ হয়, তাৰ পৰিকল্পনা আছে মোৰ, যাতে তেওঁলোকে সেই জ্ঞানখিনি পাব পাৰে।
1: হয়, নিশ্চয়কৈ আপুনি সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ শিশুসকলৰ কথা চিন্তা কৰিছে, আপোনাৰ এই পৰিকল্পনা বাস্তৱত ৰূপায়িত হওক। মই জুপিকা চক্ৰৱৰ্তীৰ পৰা জানিব বিচাৰিছোঁ আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনসকল কবিৰ দ্বাৰা আপুনি অনুপ্ৰাণিত হৈছে?
0: কবিতাৰ ক্ষেত্ৰত মোক সকলোতকৈ বেছি প্ৰেৰণা দিয়া কবিজনেই হৈছে শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ কবিতাৰ দ্বাৰাই কবিতাৰ প্ৰতি প্ৰেম জন্মি উঠিছে। তেখেতে কৈছিল যে কবিতা মনৰ ভাৱ প্ৰকাশ নহয়, মনৰ ভাৱ উদ্বেগ জন্মোৱা সৃষ্টিৰাজি হ'ব লাগে, কবিতাই মনত উদ্বেগ সৃষ্টি কৰিব পাৰিব লাগিব। মই সেই কথাষাৰি নতহিৰে পালন কৰোঁ। যদি কবিতাৰ জগতখনত থাকোঁ তেনেহ'লে মোৰ এইটোৱেই লক্ষ্য যে মোৰ কবিতাৰ মাজেৰে মানুহৰ মনত যাতে চিন্তাৰ সৃষ্টি হয়। মানুহে যিমানে চিন্তা কৰিব পাৰিব, মানুহৰ যিমানে চিন্তা শক্তিৰ প্ৰকাশ বৃদ্ধি হৈ যাব, সিমানেই বিজ্ঞানসন্মত ধাৰণাসমূহ বাঢ়ি যাব, মানুহ হিচাপে জীয়াই থাকিবলৈ শিকিব, সমাজৰ দুৰ্নীতি, সমাজৰ অবিচাৰ অনীতি, এই সকলোবোৰক সামৰি ৰখাৰ বল কবিতাৰ আছে। সেইবাবে মোৰ উদ্দেশ্য এইটোৱে যে সৃষ্টিৰ এই ক্ষেত্ৰখনত থাকি শব্দৰ মাজেৰে এই শক্তি সৃষ্টি কৰি সমাজত মানুহ হিচাপে প্ৰতিষ্ঠিত হ'বৰ মন, মানুহৰ মাজত এটা হাঁহি হৈও যদি বিয়পি যাব পাৰোঁ তাতেই মোৰ জীৱন সফল বুলি মই ভাবিম।
1: নিশ্চয় আপুনি বিচৰা ধৰণে আপুনি আগবাঢ়ি যাওক, আৰু দুয়োগৰাকীকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে সাহিত্যৰ পথাৰখনত খুব সুন্দৰকৈ আগবাঢ়ি যাওক, আপোনালোকে সফলতা লাভ কৰক আৰু পাঠকৰ মাজত ভৱিষ্যতে প্ৰতিষ্ঠিত লেখক হিচাপে পৰিচয় লাভ কৰক, তাকে কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্যৰ খণ্ডটি শুনিলে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল ঋষিকা দত্ত আৰু জুপিকা চক্ৰৱৰ্তী। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাৰ্গৱ কলিতায়ে। আমাৰ

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ সাম্প্ৰতিক বানত 3,62,000 আৰু অধিক লোক ক্ষতিগ্ৰস্ত 10 জনৰ প্ৰাণহানি মুখ্যমন্ত্ৰী কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন দেশত প্ৰথমবাৰৰ বাবে ডেংগু ৰোগৰ প্ৰতিষেধকত আনুষ্ঠানিক অনুমোদন আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহ চক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ, ডিজুৰ, বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৰহাট জিলাৰ টিয়ক নগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিতাবৰত বান পৰিস্থিতি পৰিদৰ্শন কৰে।
1: আজি আমি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছোঁ যে 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহোলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত, আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে নহ'লে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ, গৰুৰ পশু খাদ্য আজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰ যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে আৰু ভৱিষ্যতেও আমি খেতি পথাৰ যিখিনি ডেমেজ হৈছে সেইখিনিও এছেছ কৰিছোঁ আৰু ইয়াত 2গৰাকী শিশুৰ মৃত্যু হৈছে আৰু তেখেতসকলক 2ঘৰকে আমি 2দিনৰ ভিতৰত 4,00,000 টকা আমি আগবঢ়াম।
0: মন্ত্ৰী অজন্তা নেওগেও কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। যোৰহাট জিলাৰ আয়ুক্তই আজি জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এলেংমাৰা অঞ্চলকে ধৰি বানপীড়িত এলেকাৰ পৰিস্থিতিৰ বুজ লৈ তেওঁ ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চল শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। গোলাঘাট জিলাৰ বোকাখাটৰ বান পৰিস্থিতি কালি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। অঞ্চলটোত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 4টা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে।
2: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমাৰ ব্ৰহ্মপুত্ৰৰ ফালে পানী বাঢ়ি আছে আমি দেখিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ কিছুমান নদী তাৰ পৰা অৰিজিনেট হয় এইকেইটাও পানী বাঢ়ি আছে। তবে ভিতরত ইমান সময় নাই, এটিলেকে তেনেকুৱা সিচুয়েশন অহা নাই। কারেন্টলি আমি লেটেস্ট আপডেট পাইছো আমার 4টা ক্যাম্প এরিয়া ইনন্ডেটেড কন্ডিশনত আছে, বাকি এভাকুয়েট করবলগিয়া সিচুয়েশন অহা নাই আর জন্তুর মুভমেন্টও আরম্ভ হওয়া নাই ভিতরতে আছে। এটি 4টা রেঞ্জতে 1টা ক্যাম্প তেনেকে হয়েছে। এবার আমি দেখছো আগ্রাতলি, কোহরা, বাগরি আর বুড়ো পাহাড়ত 1টা রেঞ্জ ইনন্ডেটেড।

0: কন্ডিশনত আহিছে। পানী যদি বাঢ়ি থাকে তেতিয়া ভিতৰত সোমোৱা চান্স আছে, সেইটো কাৰণে আমি ৰেডি আছোঁ অলৰেডি। আমাৰ প্ৰত্যেক কেম্পেট মনিটৰিং কৰি আছে, যদি জন্তুৰ মুভমেণ্ট বন্য প্ৰাণীৰ মুভমেণ্ট আৰম্ভ হৈ যায় ইমিডিয়েটলি আমি আমাৰ যিকোনো ষ্টেপ ল'ব লাগিব আমি।
1: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাজগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া আদি ব্যৱস্থাৰ বুজ লয়। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পলাইন নম্বৰ জাৰি কৰিছে। সেই অনুসৰি শিৱসাগৰৰ বাবে 8471864355, চৰাইদেউৰ বাবে 9085412180, যোৰহাটৰ বাবে 03762301240, গোলাঘাটৰ বাবে 93949854421 আৰু কামৰূপ মহানগৰৰ বাবে 93654293401 নম্বৰ কেইটাৰ লগতে আটাইকেইখন জিলাৰ বাবে 1077 টল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে। ইপিনে কামৰূপ মহানগৰত কৃত্ৰিম বানৰ লগতে মালিগাঁও, পাণ্ডু আৰু কামাখ্যাকে ধৰি বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাৰ জৰুৰীকালীন সহায়ৰ বাবে 93654293140 ফোন নম্বৰটো মুকলি কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বানপীড়িত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰিবলৈও আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎসৰ্গতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত IIT ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। ইয়াৰ পাছতে তেওঁ পলাশবাৰীত CDCৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানৰ অংশ হিচাপে কামৰূপ জিলাৰ আৰক্ষীয়ে 24 কিলোগ্ৰাম কানি জব্দ কৰিছে। নিচাজাতীয় সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 1,60,00,000 টকা হ'ব বুলি প্ৰকাশ কৰা হৈছে। এই ঘটনাত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত চলি আছে। সামাজিক মাধ্যমৰ পৃষ্ঠাত এই কথাৰ উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে কামৰূপ আৰক্ষীক প্ৰশংসা কৰিছে। ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকক লৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে টাকেডা বায়ো ফাৰ্মাকিউটিকেলছ ইণ্ডিয়াৰ দ্বাৰা বিকশিত কিউডেংগা নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্ৰতিষ্ঠান কৰ্তৃপক্ষই জনোৱা মতে প্ৰতি বছৰে কেইবানিযুত লোকক আক্ৰান্ত কৰা মহামাৰী ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126 জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78 গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48 গৰাকী মহিলা খেলুৱৈ আছে। মুঠ 32জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14জনকৈ তথা ভাৰোত্তোলনত 12জন খেলুৱৈ আছে।

ৰাজ্যৰ সাম্প্ৰতিক বানত 3,62,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত, 10 জনৰ প্ৰাণহানি। মুখ্যমন্ত্ৰী কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন, দেশত প্ৰথমবাৰৰ বাবে ডেংগু ৰোগৰ প্ৰতিষেধকত আনুষ্ঠানিক অনুমোদন আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মূল সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।

0: বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাৰ সংগীত যাত্ৰাৰ আজি দ্বিতীয় খণ্ড। আমি প্ৰথম খণ্ডত আপোনাৰ একেবাৰে শৈশৱৰ যেতিয়া গানৰ প্ৰথম শিক্ষা আপোনাৰ আৰম্ভ হৈছিল সেইখিনি কথা পাতিছিলোঁ। তেতিয়াও মোৰ কথা এটা বাকী থাকি গ'ল, আপোনাক হাৰমনিয়ামখন কোনে কিনি দিছিলে? দেউতাই?
1: সঁচাকৈ বৰ ডাঙৰ কথা এইটো। হাৰমনিয়ামখন দেউতাই কিনি দিছিলে আৰু এই হাৰমনিয়ামখনত মোৰ ডাঙৰ বাইদেউৰ পৰা আৰম্ভ কৰি সৰু দাদালৈকে সকলোৰে হাতৰ পৰশ, মা দেউতাৰ হাতৰ পৰশ আৰু যিসকল ব্যক্তি আমাৰ ঘৰলৈ আহিছিল তেতিয়া হাতৰ পৰশ চবৰে আছে। আৰু এই হাৰমনিয়ামখন এতিয়া মই গুৱাহাটীলৈ আহিছোঁ, গুৱাহাটীৰ মোৰ ঘৰত আছে আৰু মই ব্যৱহাৰ কৰি আছোঁ। বেছি ডাঙৰ নহয়, ছিংগল হাৰমনিয়াম, কিন্তু মাতটো ইমানেই মিঠা মই তোমাক বুজাব নোৱাৰোঁ আৰু সুন্দৰ হৈ আছে। তাৰপিছত মই এটা স্কেল চেঞ্জাৰ লৈছিলোঁ বিয়াৰ পিছত, এওঁৰ এটা হাৰমনিয়াম আছিলে ডাবল, সেইবিলাকো ভাল, কিন্তু এই হাৰমনিয়ামটোৰ মানে বেলেগ ধৰণৰ মৰমৰ মোৰ খুব ভাল লাগে, খুব ভাল লাগে।
0: এতিয়া এই হাৰমনিয়াম যে কিনি দিছিলে আপোনাক দেউতাই, তেতিয়া মানে কাক কিনি দিছিলে? আপোনাৰ ঘৰত বাকী সকলো যিহেতু গীতৰ লগত কিছু সম্পৰ্ক
1: আছিলে, আছিলে গীত মাত নৃত্য চবেই আছিলে, মই কৈছিলোঁ তোমাক। আৰু মই আচলতে মই ডান্সো শিকিছিলোঁ, মণিপুৰী ডান্স, কথক ডান্স, আৰু সেই সময়ত পুষ্পা বাইদেউ আছিলে, পুষ্পা ভূঞা, আৰু কাৰোবাৰ কাৰোবাৰ পৰা মই শিকিছিলোঁ হ'লেও বাৰু। কিন্তু হাৰমনিয়ামখনৰ সকলোৱে ব্যৱহাৰ কৰা হাৰমনিয়াম আছিলে আমাৰ ঘৰত, মানে মোৰ বাইদেউহঁতে গাইছিলে গান, গাই পেলাই পিছত দুজনী বাইদেউৱে চেতাৰ শিকিছে, এজনী বাইদেউ আকৌ হাৱাইন গীটাৰ শিকিলে, আৰু দাদা দুয়োটাই, ডাঙৰ দাদা খুব ভাল গাইছিলে আৰু গীত লিখিছিলে, সুৰ কৰিছিলে, তেওঁ সুৰ মই গাইছোঁ নৱকান্ত বৰুৱা দাদাৰ গীতত, তাৰপিছত সন্ধ্যাদেৱীৰ গীতত তেওঁৰ সুৰ গাইছোঁ। গতিকে সেই তাৰ পৰা মই শিকিছিলোঁ, তেওঁৰ পৰা বহুতখিনি মই শিকিছোঁ সংগীতৰ বিষয়ে। সৰু দাদাই তাবলা খুব ভাল বজাইছিলে, গতিকে ক'ৰবাত অনুষ্ঠানতো তেওঁ মই গ'লে গালে, সৰুতে মই থাকোঁতে তেওঁলোকে অনুষ্ঠান চলাব পৰাকৈ আছিলে। আৰু দেউতাইতো হাৰমনিয়াম বজাইছিলেও আৰু বাঁহী বজাইছিলে দেউতাই, আৰু মায়ে যে গীতবোৰ, সেই বৰগীতৰ যিখিনি সুৰ, মায়ে দিয়া বৰগীত, এইটো ক

0: মা খুৱৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, বহুত মৰম পাইছোঁ।
1: এইখিনি মায়ে শিকাইছিলে?
0: মাৰ পৰা শিকা।
1: এতিয়া ঘৰখনত সকলোবিলাকে গীতৰ লগত বা বাদ্য সংগীতৰ লগত জড়িত হৈ আছিল, তাৰ ভিতৰত কিন্তু মানে প্ৰশস্তভাৱে ওলাই আহিল অকল আপুনি নে আৰু তেখেতসকলেও কিবা ৰেকৰ্ডিং কোনোবাই কৰিছিল নেকি?
0: ৰেকৰ্ডিং বাইদেউহঁতে এনেই কলেজত বেষ্ট ছিংগাৰ হৈছে দুইজনী বাইদেউ, অঞ্জলি বাইদেউ, আৰতি বাইদেউ, আৰু DCP কলেজত পঢ়িছিলে তেওঁলোকেও, ময়ো তাতে পঢ়িছিলোঁ। আৰু কোনোবা বাইদেউৰ আকৌ বিয়াৰ পিছত বন্ধ হৈ গৈছে, আৰু আৰু তেজপুৰত থকা অঞ্জলি বাইদেউৰ কথা যাৰ কথা মই কৈছোঁ, তেওঁ থিয়েটাৰ শিকাইছিলোঁ জ্যোতি কলা কেন্দ্ৰ বুলি সংগীত কলেজখনত,

0: তেওঁ প্ৰিন্সিপাল আছিলে, এতিয়া নাই অৱশ্যে। তাৰপিছত আৰতি বাইদেউ টেবুল টেনিছত আৰু চেত্ৰা বজায় আৰু ডান্সত খুব ভাল আছিলে, এক্টিঙো কৰিছিলে। এক্টিঙৰ সেইটো আমাৰ সকলোৰে অলপ অলপ আছিলে, কাৰণ থিয়েটাৰবোৰ পাতিছিলে দেউতাহঁতে বাগানত। গতিকে অনুষ্ঠান পতা, আনকি স্ক্ৰীণ যে সৰু সৰু ল'ৰা ছোৱালীয়ে যে টানে বনাই, তেনেকুৱা আছিলে। গতিকে সেই আভাসটো, সৰুৰ পৰা আইডিয়াটো আমি পাইছিলোঁ কেনেকুৱা হয়, কি কৰিব লাগে, কিমানখিনি কেয়াৰফুল হ'ব লাগে, কিমানখিনি প্ৰেক্টিছ কৰিব লাগে। তাতকৈও ডাঙৰ কথা ঘৰৰ পৰা মই পাইছিলোঁ, আমি সকলোৱে পাইছিলোঁ, সেইটো হৈছে নিয়মানুৱৰ্তিতা। ৰাতিপুৱা উঠি ভৰি তলত মিঠাতেল সানি ঘাঁহনিত খোজকঢ়া, ব্যায়াম কৰা, সংগীত অলপ হ'লেও প্ৰেক্টিছ কৰা, এইবিলাক কৰিবই লাগিব। আৰু আমি যিমান পঢ়া শুনা কৰি নাথাকোঁ, যোৰহাটত অহাৰ পিছতো যদি আলহী আহে ঘৰলৈ, তেতিয়াহ'লে এবাৰ আমি মাত দি আহিবই লাগিব যে আপুনি বহক, পঢ়িবলৈ যাওঁ। এইখিনিও শিকাইছিলে মাহঁতে। এইবিলাকৰ পৰা ডাঙৰ হৈ যেতিয়া গম পাইছোঁ যে বহুত দৰকাৰী কথা আছিলে, আৰু নিয়মানুৱৰ্তিতাই সময় বচায়। সেইকাৰণে মোৰ এতিয়া কি হয়, ইমান বেছি এক্টিভ হৈ থাকোঁ কিন্তু মই সময় এনেই পাৰ হ'বলৈ নিদিওঁ। প্ৰতিক্ষণ মানে মোৰ কাৰণে খুব
1: গুৰুত্বপূৰ্ণ
0: আৰু ভালভাৱে ইউজ কৰোঁ, মই ব্যৱহাৰ কৰোঁ।
1: বাইদেউ, এইবিলাক কথাই আপোনাৰ সংগীতৰ জীৱনটোকো গঢ় দিছে।
0: হয়,
1: এই যে সংগীতৰ জীৱনটো আগুৱাই গ'ল, যাওঁতে আপুনি প্ৰথমতে ক'লে আমাৰ কেইবাগৰাকীও আপুনি প্ৰখ্যাত সংগীতজ্ঞৰ কথা কৈছিলে আমাৰ প্ৰথম খণ্ডতে, যিসকলে যোৰহাটত আপোনাক সংগীতৰ শিক্ষা দিছিল। তাৰপিছত আপুনি
0: এটা কথা মই মাজতে অকণমান ক'বলৈ খুজিছোঁ, মই খুব প্ৰমিনেণ্ট এগৰাকী লোকৰ মই নামটো তেতিয়া কোৱা নহৈছিল, তেখেত আছিলে ইন্দ্ৰেশ্বৰ শৰ্মা। ইন্দ্ৰেশ্বৰ শৰ্মা অসমৰে, অকল যোৰহাটৰ বুলি নহয়, খুব এজন বিখ্যাত ভায়লিনিষ্ট আছিলে আৰু তেওঁ বহুতো ল'ৰা ছোৱালীক গঢ় দিছে। তেওঁৰ সুৰ মই পিছতো বহুত গাইছোঁ আৰু সৰুতে ভাল ভাল অনুষ্ঠানত আমাক যোগ কৰাবলৈ লৈ গৈছিলে, সেইবিলাকে আমাক বহুত অভিজ্ঞতা দিছিল। মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ইন্দ্ৰেশ্বৰ শৰ্মাক। তাৰোপৰি আৰু হয়তো বহুতো আছিলে, মোৰ এতিয়া মনলৈ অহা নাই, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ।
1: এতিয়া যেতিয়া আপুনি অকণমান ডাঙৰ হ'ল, আপুনি স্কুল পালেগৈ, স্কুলৰ অকণমান উচ্চ শ্ৰেণী পালেগৈ বা কলেজ পালেগৈ, তেতিয়া আপুনি নিশ্চয় গীত গাবলৈ আৰম্ভ কৰিছেই ভালকৈ মঞ্চত,
0: নহয় জানো? মঞ্চত গাবলৈ আৰম্ভ,
1: কলেজৰ বেষ্ট ছিংগাৰটো হৈছিলেই নিশ্চয়।
0: হয় হয়।
1: সেইখিনি সময়ত কাৰ গান গাইছিলে?
0: মই অলপ ডাঙৰ হোৱাৰ পিছত, ধৰা হাইস্কুল পাওঁতে তেতিয়াও গীতসমূহ গাওঁতো, গতিকে হাইস্কুলৰ শেষ হ'বই লাগে, তেতিয়া আকৌ বেলেগ বেলেগ কাম কৰিবৰ কাৰণে সেই সময়ত ধৰা ৰেডিঅ'টো হাইস্কুল নকৰাকৈ নাহে, আৰু ইমান দূৰৰ পৰা আমি, মই অকণিমেল বা হেৰিত অহা নাছিলোঁ যুৱবাণীৰ কাৰণে, কিন্তু মোৰ ছোৱালীহঁতে ল'ৰাই যুৱবাণীলৈ আহিছিল, তেওঁলোকে মানে হেৰি হোৱাৰ সুযোগ, যোগ্য হোৱাৰ পিছত। কিন্তু মই, মোৰ অকল মই ডাঙৰ হৈ পেলাইহে আহিছিলোঁ ৰেডিঅ'লৈ। কিন্তু সেই সময়তে মই বিউটি বৰুৱা বুলি পপুলাৰ হ'ব পাৰিছিলোঁ, কাৰণ মই গীতসমূহ গাই অকণমান ভগৱানৰ কৃপাত নাম হৈছিলে মোৰ। আৰু সেইবিলাক গীত আছিলে যোৰহাটৰে সংগীতজ্ঞসকলৰ, গীতিকাৰ যেনেকৈ যোৰহাটৰ আছিলে নুৰুল হক, তাৰপিছতে বিমল ৰাজখোৱা, মিত্ৰদেৱ মহন্ত, আৰু এনেকৈ এনেকৈ বহুতকেইজন আছে যোৰহাটৰ, নগেন বৰাও আছিলে। তাৰপিছত সুৰবিলাক তেনেকৈ যিটো তপন, যিটো দা তপন দাহঁতৰ আছিলে, ইন্দ্ৰদাৰ আছিলে, তাৰপিছত মহম্মদ হুছেইনৰ আছিলে। গতিকে সেই গীতসমূহ মই ফাংচন যেতিয়া যাওঁ, মই গাবলৈ যাওঁতে লোকে ভাল পায়, ভাল পাই পেলাই অলপ অলপকৈ নাম কৰিবলৈ মই লৈছিলোঁ হাইস্কুলৰ সময়ত। আৰু সেই হাইস্কুল পোৱাৰ পিছত, অলপ হায়াৰ ক্লাছ পোৱাৰ পিছত মোৰ কিন্তু বহুতখিনি শিকা হৈছিলে তেতিয়া। কিয় হৈছিলে, এইবিলাক সুযোগো ভগৱানে দিয়া বুলি মই লওঁ এতিয়া, তেতিয়া বুজা নাছিলোঁ মই। মই যে অলপ আগতে কৈছিলোঁ যে মই ৰেডিঅ' প্ৰায় মই ভজন গজল এইবিলাক শিকিছিলোঁ, ঠুমৰি পৰ্যন্ত মই শিকিছিলোঁ লাইট ক্লাছিকেল, কাৰণ লক্ষী বাইদেউ অহাৰ পিছত ৰাগবিলাক শিকিবলৈ ল'লোঁ। আৰু ইন্দ্ৰদাক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ এইটো কাৰণে, মই প্ৰথমা যেতিয়া পৰীক্ষা দিছিলোঁ ক্লাছিকেল শিকাৰ পিছত, মই আছিলোঁ আৰু কোনোবা কোনোবা আছিলে, তিনিচুকীয়ালৈ লৈ গৈছিলে পৰীক্ষা দিবলৈ, কাৰণ যোৰহাটত সুবিধা নাছিলে। তাৰপিছত মধ্যমাও তেনেকৈ তেখেতে কৰি পেলাই লৈ গৈছিলে আৰু লক্ষী বাইদেউৰ ওচৰত শিকিছিলোঁ তেতিয়া। গতিকে এইখিনি সুযোগ ইন্দ্ৰদাই দিছিলে আৰু গঢ় দিয়াৰ নিচিনাই। আৰু যেতিয়া মই ৰেয়াজ কৰি থাকিছিলোঁ ঘৰত, কি ক'ম এতিয়া মনত পৰিছে।

0: ওচৰৰ মানুহে মানে জোকাইছিলে ছাগলী বুলি। খুব ৰিয়াজ কৰোঁ যে আকাৰ কৰিব লাগে, স্বৰ্গম কৰিব লাগে। আৰু ইন্দ্ৰদা যদি যায় আগবেলা গ'লে মোক বিলাৱল বুলি মাতে, এই বিলাৱল হ'ল নে নাই হেৰি কৰা, মানে বিলাৱল হৈছে তাৰ আগৰ নাম। শুদ্ধ স্বৰ কৰোঁ মই পাল্টা, ইমান জীৱনত পাল্টা প্ৰেক্টিচ কৰিছোঁ। তাৰপিছত জানা এটা ডাঙৰ কথা হৈছিলে, এই মই ঠিক কলেজ পাইছোঁ কি নাই এনেকুৱা ধৰণৰ, তেতিয়া মহম্মদ ৰফি আৰু মুকেশ যি আহিছিলে যোৰহাটত ফাংচন কৰিবলৈ, তেতিয়া বহুত কথা বতৰা হৈছিলে। আমি ফাংচনখনত মোৰো সুযোগ হৈছিলে গোৱাৰ উৎকৰ কলেজ পোৱাত। তেতিয়া মই তেখেতে মানে ৰিয়াজৰ কথা মানে সুধিছিলোঁ মই, তেতিয়া কৈছে কৈছে আভি ভি ডট চে স্বৰ্গম প্ৰেক্টিচ কৰোঁতে হে আভি ভি, মানে তেতিয়া সেই জাপান লভ ইন টকিঅ' এইবিলাক গান চলিছিলে দেই সেই সময়ৰ কথা। আৰু জাপান লভ ইন টকিঅ'টোত তেওঁ মোৰ নামটো কৰি পেলাই গাইছিলে তাতে, এইটো খুব ডাঙৰ কথা। আৰু পানী পৰ্যন্ত বম্বেৰ পৰা লৈ গৈছিলে, তাত পানীও খোৱা নাছিলে তেওঁ তেতিয়া, তেওঁ পৰিবাৰ। আৰু মুকেশজী খুব শান্ত, কথা বতৰা ইমান চিম্পল, এইবিলাক আকৌ আশীৰ্বাদ মোৰ কাৰণে পাইছিলোঁ মই যোৰহাটতে। গতিকে সেয়া আৰু সেই তেতিয়া মই অলপ পপুলাৰ হৈছিলোঁ মোৰ নামেৰে। তাৰপিছত কলেজ জইন কৰিলোকোৱেই নাই, তাৰপিছত কিন্তু হেৰিলৈ আহি গৈছিলোঁ, ৰেডিঅ'লৈ কলেজ জইন কৰিছোঁ বুট কৰোঁ, তেতিয়া প্ৰি ইউনিভাৰ্চিটি এনেকুৱা ধৰণৰ আছিলে। গতিকে কলেজৰ পিছত আকৌ মিউজিক ছেক্ৰেটাৰী, বেষ্ট ছিংগাৰ এইবিলাক আহি গৈছিলে, সেইবোৰ হ'লোঁ। বিভিন্ন ধৰণৰ গীত শিকিব লগা হয় কম্পিটিশ্যনত জইন কৰিবৰ কাৰণে, সেইবিলাকৰ সুযোগ পাই পেলাই মই পাৰিছিলোঁ গেলে কপি কৰিবলৈ দেউতাহঁতে সৰুতে আমাক। তেতিয়া খুব মিউজিক কনফাৰেঞ্চবিলাক হৈছিলে, হোল নাইট মিউজিক কনফাৰেঞ্চ, আৰু বিসমিল্লা খাঁ, আমজাদ আলী খান, তাৰপিছত তোমাৰ বাঁহী বজাইছিলে আগৰজন হৰিপ্ৰসাদ চৌৰাচীয়া, তাৰপিছত হীৰাদেৱী মিশ্ৰ, এনেকৈ এনেকৈ যিসকল বেষ্ট প্ৰমিনেণ্ট, তেওঁলোকৰ প্ৰগ্ৰেম আছিলে, গোটেই ৰাতিটো চলে আৰু ৰাতিটোৰ সময় অনুযায়ী সেইমতে তেওঁলোকে ৰাগ পৰিৱেশন কৰে। ৰবিশংকৰ আছিলে, গতিকে সেইবিলাক আমি যে শুনিছিলোঁ, ঠাণ্ডা দিন আছিলে মোৰ মনত আছে, বহুত কাপোৰ পিন্ধাই লৈ যায়, সেইবোৰ চোৱাৰ বা শুনাৰ অভিজ্ঞতাই বহুত শিক্ষা দান কৰিছিলে, সেইকাৰণেহে মই এই কথাটো ক'লোঁ। কিন্তু যিটো বস্তুৱে আমাক বহুত ধৈৰ্য গুণ দিয়ে, যিটো বস্তুৱে মনত পবিত্ৰতা আনে
1: আৰু সংগীতৰ যিটো ভিত্তি
0: তৈয়াৰ কৰে আৰু ভগৱানৰ কাষ চপায়, কাৰণ সংগীতটো ভগৱানহে। দেউতাই সৰুতে মোক শিকাইছিলে, তুমি গান গাবা, গান গাই পেলাই তুমি কিবা পাম বুলি আশা নকৰিবা, আশীৰ্বাদ পালে বহুত।
1: এই যে আপোনাৰ ধৰক আপুনি কৈছে যে কলেজীয়া জীৱনটো যেতিয়া পালেগৈ তেতিয়া সেইখিনি সময়ত আপুনি ইতিমধ্যে কিছু জনপ্ৰিয় হৈ গৈছিল, যে এগৰাকী শিল্পী হিচাপে আপোনাৰ প্ৰতিষ্ঠা ইতিমধ্যে হৈ গৈছে, আৰু সেইখিনি সময়ত আপুনি হিন্দী গীত গাইছিল নেকি কেতিয়াবা?
0: হিন্দী গীত মই খুব টান, ক্ৰিটিকেল গানবোৰ গাই মই ভাল পাইছিলোঁ, সৰুৰে পৰা মই খুব ক্ৰিটিকেল গানবোৰ শিকিছিলোঁ। সেইকাৰণে ফাংচনত গ'লেও মই তাৰে ছিলেক্টেড দুই এটা হিন্দী গীত গাব লাগিছিলে, কাৰণ যোৰহাটত এয়াৰফৰ্চখন আছিলে, তাৰে ফাংচন হয়, তাত মই ভজন গজল আৰু চিনেমা গান মই গাবই লাগিব, লগত অসমীয়া। আৰু এটা মই কাম কৰিছিলোঁ, মই তেতিয়া বিহু ইমান গাব নাজানিছিলোঁ, ঠিক নৰুলাক মই কৈছিলোঁ যে বিহু সুৰীয়া অকণমান সুৰ কৰিবলৈ, যিটো দাহঁত অপন দাহঁতক কৈছিলোঁ, যাতে খেমটা তালৰ গান অলপ উঠা উঠা গান বিহু নিচিনা তেনেকুৱা গান বনাই গাইছিলোঁ। আৰু আমাৰ আগৰ যিসকল ধৰা বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা, তেখেতসকলৰ গীতৰ বিচাৰিলে এনেকুৱা ধৰণৰ গীতবোৰ বিচাৰি পায়, সৰু সৰু গীতবিলাক, গতিকে সেইবিলাক মই ব্যৱহাৰ কৰিছিলোঁ
1: মঞ্চত
0: গাইছিলোঁ।
1: বাইদেউ আমাৰ এই দ্বিতীয় খণ্ডটো আমি শেষৰ পিনে আহিছোঁ, খালি মই কথা এটা সুধিবলৈ বাকী থাকি গৈছে, আপুনি আনুষ্ঠানিকভাৱে সংগীতৰ শিক্ষা কিমানলৈ আগবঢ়াই নিলে?
0: আনুষ্ঠানিকভাৱে মই সংগীতৰ শিক্ষা আচলতে মই মধ্যমা দি পেলাই অলপ দিন গেপ হৈ গৈছিলে, কাৰণ মই মোৰ ইণ্টাৰেষ্ট নাছিলে পৰীক্ষাত, সঁচা কথা কৈছোঁ, মোৰ গোৱা আৰু ৰিয়াজত বেছি ইণ্টাৰেষ্ট আছিলে। ঠিক তেনেকুৱা সময়তে যোৰহাটত থাকোঁতেই আৰু এটা মোক ভগৱানে আশীৰ্বাদ দিলে, পণ্ডিত মতিলাল শৰ্মাজী, যি মোৰ গুৰু কিৰাণা ঘৰাণাৰ টিকেট, আৰু তেখেতৰ ল'ৰা এয়াৰফৰ্চত চাকৰি কৰি এটি ল'ৰা জন্ম হৈছিলে, তেওঁলোকৰ ল'ৰা আৰু বোৱাৰীৰ শিশু জন্ম হোৱা বাবে তেওঁ অসমলৈ আহিছিলে লক্ষ্ণৌৰ পৰা, আৰু তেওঁক অহাৰ কাৰণে এখন অনুষ্ঠান পাতিছিলে সংগীতৰ, আৰু মোৰ ভাগ্য হৈছিলে তাতে মই এটা ছোটা খেয়াল মই পৰিৱেশন কৰিছিলোঁ, বাগেশ্ৰী ৰাগৰ গাইছিলোঁ মই, আৰু

0: তেখেতেও তাত পৰিৱেশন কৰিছিলে। গতিকে তাৰপিছত তেখেতে খুব ভাল পাইছিলে মোৰ কথা শুনি পেলাই। মই প্ৰণাম জনাইছোঁ যেতিয়া আশীৰ্বাদ ল'বলৈ গৈছোঁ, তেতিয়া মোক সুধিছিলে যে বেটি আপোনাক শিখনা হে কিয়া। তেতিয়া মই খুব ভয় ভয়ে ভয়ে তেওঁলৈ চাইছিলোঁ যে মই মানে ইমান ডাঙৰ গুৰুজী, মই শিকিম মানে কি ক'ম মানে মই। তেতিয়া মোক ইন্দ্ৰেশ্বৰ শৰ্মা আকৌ সহায় কৰিলে, কৈছে যে তোৰ শিকিবৰ মন আছে যদি মই লৈ যাম তেখেতক ঘৰলৈ। আৰু ইন্দ্ৰদাই তেখেতক ঘৰলৈ লৈ আহিছিল। সেই যে মোৰ আৰম্ভ হ'ল শিক্ষাৰ যাত্ৰা। তেওঁ বহুত দিন থাকিছিলে যোৰহাটত।
1: শ্ৰোতাসকলে ইমান পৰি মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনি।

আই ডি বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই মামণি তালুকদাৰে আজিৰ বুলনী মুকলি কৰিবলৈ লৈছো। আজিৰ বুলনীত আপোনালোকক শুনাবলৈ লৈছো এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে গুৱাহাটীৰ হাতীগাঁও শতদল নবাৰুণ শাখা সাহিত্য সভাৰ সদস্যসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি সমবেত সংগীত। আহকচোন শুনো

0: বৰ্ণালী বৰা বৈশ্য, কামনা বৰুৱা, জ্যোতি কলিতা ডেকা, বিজু দাস, জ্যোতিকা গোস্বামী, নিজৰা জান্নাথ, ৰিবি হাজৰিকা আৰু ক্ষীৰদা দাসে। অনুষ্ঠানত এইবাৰ জ্যোতি কলিতা ডেকাই পৰিৱেশন কৰিবলৈ লৈছে এটি কবিতা আবৃত্তি।
1: কবিতাৰ শিৰোনাম এখন নদী আছিল। কবি নৱকান্ত বৰুৱা। দেখিছো নদীৰ বানে বলাৎকাৰ কৰা পথাৰক, পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাত কৰি এৰি থৈ যোৱা শ্মশানৰ প্ৰশান্তিৰ গান। উদগ্ন ধ্বংসৰ নিচা লোভৰ কুটিল দুঃসাহস, চলনাৰ জীৱন্ত ধেমালী আৰু পাপৰ কুৎসিত অবিহাৰ। তাৰো সৌন্দৰ্যই মোক দিছিল স্বপ্নৰ জাল ৰচি, কাৰণ মই যে দিওঁ স্বপ্নকো স্বপ্নৰ মৰ্যাদা, সিও বন্দী সূৰ্যকণা। আহিছিল ভাঙি ছিঙি পৃথিৱীৰ কঠিন জৰায়ু, কিন্তু মৰুভূমি আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। আহতৰ খুৰুঙত এপাহি কপৌ ফুল সোনকালে সৰে, গোপন ব্যাধিৰ দৰে লাহে লাহে মচিনিয়ে প্ৰাণৰ যিমান ৰং সেউজী সোণালী, আৰু আঁকি দিয়ে তাম্ৰমীয়ে এখন আকাশ আৰু ফুটছাই বৰণৰ এখন পৃথিৱী। নদীক নিজৰা কৰি জুৰিক হিলনি কৰি বালিৰ দলেৰে গঢ়ে গছ লতা ফুলৰ সমাধি। ছয়াময়া জীয়াতি বালিয়ে বালিয়ে উৰি পানীৰ কাৰণে ঘূৰি ক'ৰবাত বাট হেৰুৱাই, মৰুভূমি এইদৰে আহে লাহে লাহে, মাহে মাহে, বছৰে বছৰে। দূৰৰে নীল সেই গাঁওখনলৈ এইবেলি সোনকালে আঘোণ আহিল আহিনতে, এইবাৰ বহাগৰ ঢল নাহে নেকি? উজানৰ বগা মাছ ৰূপোৱালী নকৰে নিজৰা, আহাৰৰ ক'লা মেঘ পাহাৰৰ সিপাৰে থাকিল। পাহাৰ ইমান ওখ, ওখনে মেঘতকৈও, ওখনে প্ৰেমতকৈও বৰষুণ। ধাননিত নগজিল জোৱাৰ বজ্ৰা, আমাৰ বনত দুনাশালে খেজুৰি, কেৱল ফুলিব সিজু মাজনিশা তৰাৰ পোহৰে ৰেণুতাৰ বালিৰাহী হাপক বিলাব। দুবৰি ধৰিব ছাতি কাঁইটীয়া বনে, কাঁইটীয়া বনে। ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ, দিনৰ পোহৰে তাত ঠালি দিব কমলা ৰঙৰ গলা লোহা। তাৰ পিছে উত্তৰ ডিঙিৰ ছা, দীঘল ডিঙিৰ ছা, শুই ৰ'ব হাৰ হৈ সাগৰৰ বাবে। এইদৰে শেষ হোৱা এই যে ৰোমাঞ্চ মৰণৰ, ইয়ে পৌৰা ৰমণীৰ ৰমণ বিলাস অনভিজ্ঞ কিশোৰৰ সতে। য'ত গ্লানিৰ তৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই, ধ্বংসৰ সৌন্দৰ্য নাই, কেৱল ক্ষয়ৰাবিলতা, অনায়াস গ্ৰহণ, কেৱল তীব্ৰতা। বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য গঢ়েহি, গঢ়ে বিভীষিকা। তাতো যে ৰোমাঞ্চ আছে, যদি আছে সেয়ে জীৱন নালাগে, আশ্ৰয় তাত, ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি।
0: অনুষ্ঠানত এইবাৰ এটি বনগীত পৰিৱেশন কৰিবলৈ লৈছে বিজু দাসে।

0: এটি কবিতা আবৃত্তি কৰিবলৈ লৈছে বৰ্ণালী বৰা বৈশ্যই।
1: মোৰ স্বৰচিত কবিতা হেৰুৱা নৈৰ কান্দোন। ককাই কৈছিল নৈখনৰ সাধু, বৈ যোৱাৰ সাধু, সাগৰ অথবা বিশাল নৈৰ নিজক বিলীন কৰাৰ সাধু। দুয়োপাৰে মিলনৰ সেতু বান্ধি মানুহৰ হৃদয় জোৰাৰ সাধু। লাহে লাহে নৈশয় সলনি হ'ল, সময়ে সময়ে অদ্ভুত ৰূপ লৈ খেদি ফুৰিলে নৈপৰীয়াক খং আৰু ক্ষোভত। ছাৰখাৰ কৰিলে নৈপৰীয়াৰ সপোন। নৈখনে শুনা নাছিল প্ৰাৰ্থনাৰ সুৰ, শুনা নাছিল হৃদয়ৰ আহ্বান। সময়ৰ গতিশীলতাত ধীৰে ধীৰে নৈখনৰ চকুলো শুকাল। উদং হ'ল বুকু, বুকুৰ পথাৰ। কোনেও নুবুজিলে নৈৰ দুখ, নৈৰো জানো দুখ থাকিব পাৰে। এতিয়া আৰু নৈখনে সুতি নসলায়, পাৰত নাবান্ধে মিলনৰ সেতু। মৰহি গ'ল প্ৰাণবোৰ, ভাহি নাহে সেউজীয়াৰ বুকুত সুৱদি চৰাইৰ সুৰ। আজি কোনোবাই আঙুলিয়াই কয় ইয়াত এখন নৈ আছিল, এদিন বৈ আছিল। বতাহে বতাহে এতিয়া কঢ়িয়াই ফুৰে নৈখনৰ নাম। এখন হেৰাই যোৱাৰ নৈৰ নিঃশব্দ কান্দোন হৃদয়ৰ পৰা চেতনালৈ। ধন্যবাদ।
0: এবাৰ এটি আধুনিক গীত পৰিৱেশন কৰিবলৈ লৈছে জ্যোতিকা গোস্বামীয়ে।

0: এইবাৰ তেওঁলোকে এলানী কবিতা আবৃত্তি কৰিবলৈ লৈছে, আহকচোন শুনো।
1: কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এলানী কবিতা, কবিতাৰ শিৰোনাম বহা। পাঠ কৰিবলৈ লৈছো ৰিবি হাজৰিকাই। মই খিৰিকীখন খুলি দিলো, স্তব্ধতাৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি হলো। হীৰৰ সেন্দুৰেৰে সুন্দৰ আকাশৰ মুখত জিলিকি উঠিছে সোণোৱালী বহাগ। মই যেন সমস্ত শৰীৰেৰে গ্ৰহণ কৰিম ক্ৰান্তি লগ্নৰ এই সূৰ্যৰ বুকুৱেদি বৈ অহা কৰণ্যৰ বেগৱতী নৈৰ উত্তাপ, আৰু তাৰ কোবাল সোঁতত লাগি থকা ৰ'দৰ কোমল স্বাদ। আহ, কি সুন্দৰ এই বহাগ, কি যে মায়াবী তাৰ লাৱনী দুখনী হাত।
2: কবিতাৰ শিৰোনাম আই, কবি হীৰেণ ভট্টাচাৰ্য, পাঠ কৰিব ডক্টৰ নিজৰা জন্নাথ। আই আই, তোমাৰ সৈতে শেষ দেখা মোৰ মনত নাই, আজি হঠাৎ তোমাৰ আচলৰে ঢাকি অনা গোপন ইস্তাহাৰৰ কথাবোৰে দাৱনীৰ চোক দিয়া কাঁচিখনৰ দৰে মোক চমকাই গ'ল। আকালৰ জুয়ে পুৰি নিয়া বনুৱাৰ হাতৰ তীখাৰ হাতুৰিটোৰ প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে। তোৰ আই তোৰ সন্মুখত, অত দিনে মই নিজক লৈয়ে ব্যস্ত আছিলোঁ আই, আজি তোমাক পালোঁ তীখাৰ তীক্ষ্ণতা আৰু থোৰ মেলা শস্যৰ মাজত। মোৰ আই, কোন কাহানিবাই আহি ৰৈ আছে মোৰ সন্মুখত।
3: দেশ আৰু অন্যান্য বিষয়ক কবি হীৰেণ ভট্টাচাৰ্য পাঠ কৰিছে কামনা বৰুৱা কলিতা। দেশ বুলি ক'লে আদেশ নালাগে, মোৰ তুমৰলী তেজত টক বগাই উঠে এহেজাৰ এটা ৰৌনুৱা ঘোঁৰা। মোৰ শব্দৰ শোভাযাত্ৰা হওক ক্ৰূৰ কুটিল, ৰাতিৰ প্ৰহৰী হওক তীৰ বিদায় থাকক।

0: বিক্ষোভৰ চোকা তৰোৱাল, তলমল শব্দৰ উচ্চাসিত তেজৰ প্ৰবাহে প্ৰবাহে মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হৈ ঘনিষ্ঠ উশাহ, গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা, সতৰ্ক প্ৰহৰী বতাহ, হঠাৎ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ, মোৰ চৌকাষে উদ্যত মৃত্যুৰ কৌশলী হাত, অথবা মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাস।
1: কবিতাৰ শিৰোনাম তেজৰ আখৰেৰে, পাঠ কৰিছে দিব্যজ্যোতি ডেকা। ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে, শিলোৱা এন্ধাৰে মোক এইবুলি ক'লে, কবি মই নাছিলো কোনো কালে, ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে, কবি মই নাছিলো কোনো কালে। ধন্যবাদ।
2: মই এটি নাটকৰ কালীয় দমনৰ বচন ক'ম।
3: উহি হদে আছে কোনো দুষ্ট দুৰাচাৰ,
2: আৰু মানে ৰাস নৃত্যৰ এটি শ্ৰীকৃষ্ণৰ এটা মই সংস্কৃত শ্লোক ক'ব ওলাইছোঁ।

0: শিক্ষং উত পাত গকুলে সঞ্জাতং।
1: ধন্যবাদ।
2: অনুষ্ঠানৰ শেষত নীলিমা তালুকদাৰ ডেকাই পৰিৱেশন কৰিবলৈ লৈছে এটি আধুনিক গীত।

ইমানপুৰী শ্ৰোতাসকলে গুৱাহাটীৰ হাতীগাঁও শতদল নৱৰুণ শাখাৰ সাহিত্য সভাৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। বিচিত্ৰানুষ্ঠানটিৰ পাদ্যযন্ত্ৰত সংগত কৰিলে খনজিৎ পাঠক আৰু কমল দাসে। ইয়াৰ লগে লগে আজি আমাৰ বুলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তাৰদাৰে বিদায় লৈছো। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰি আইদৰ বোলনি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত আৰু 1:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰো নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুদীপ ৰঞ্জন মেধিৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া মুনেশ্বৰ বৰ্মন ৰচিত এটি গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে সুদীপ ৰঞ্জন মেধিৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ বেণুধৰ কলিতা ৰচিত এটি গীত।

0: শ্ৰোতাসকলে ইমান পৰে সুদীপ ৰঞ্জন মেধিৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে মুনেশ্বৰ বৰ্মন আৰু বেণুধৰ কলিতাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
1: প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক, বতৰৰ সঘন পৰিৱৰ্তনত শিশুৰ ৰোগ প্ৰতিৰোধ আৰু শিশু উপযোগী খাদ্য সন্দৰ্ভত শিশু ৰোগ বিশেষজ্ঞ ডাঃ দিবাকৰ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই।
1: নমস্কাৰ ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: নমস্কাৰ।
1: এতিয়া আমি সততে দেখা পোৱা যায় যে বতৰৰ সঘন পৰিৱৰ্তন হৈছে, গৰমৰ প্ৰকোপ বাঢ়িছে, লগে লগে বৰষুণো দি আছে। এনেকুৱা সময়ত শিশুসকল সাধাৰণতে জ্বৰ, কাহ বা এনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়। গতিকে শিশুসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হয় আৰু কেনেদৰে শিশুটি বাচি থাকিব পাৰিব, সেই সন্দৰ্ভত আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ।
2: এই বিষয়ে ক'বলগীয়া বহুতেই আছে। শিশুটোৰ জন্মৰ পৰা এটা বয়সলৈ কিছুমান অতি প্ৰয়োজনীয় যত্ন লোৱাৰ কথা আছে। এই যত্ন হ'ব লাগে ঘৰত, শিশুটি যিটো পৰিৱেশত থাকে পৰিৱেশটো চাফ চিকুণ হ'ব লাগিব, ধূলি বালি কম হ'ব লাগিব, আৰু শিশুটিৰ শোৱা সময়টো বৰ ডাঙৰ কথা। আজিকালি শিশুবিলাকে খুব কম সময় শুৱে, আৰু এটা শিশুৰ শোৱা সময়টো অতি কমেও 10 ঘণ্টা লাগে। কিন্তু আজিকালি শিশুবিলাকে মই দেখিছোঁ যে ৰাতি 2 বজালৈ জাগি থাকে, মাক বাপেকো জাগি থাকে, আৰু খোৱা লোৱাৰ কোনো পৰিপাতি নাই, সময় নাই। এইমাত্ৰ তেখেতে যিটো প্ৰশ্ন দিলে যে এনেকুৱা বতৰৰ লগত খাপ খুৱাই কেনেকৈ শিশুটি ভালে থাকিব লাগে, যদি ভালে থাকিব লাগে মই আৰম্ভ কৰাৰ দৰে ঘৰৰ পৰিৱেশ চাফ চিকুণ হ'ব লাগিব, খোৱা লোৱাৰ সময় নিৰ্ধাৰিত সময়ত হ'ব লাগিব, টোপনিটো যিখিনি সময় লাগে টোপনিৰ কাৰণে সেইখিনি সময় টোপনি যাব লাগিব, আৰু তাৰ লগতে খাদ্য। এই সঁচা ক'বলৈ গ'লে পৰিৱেশৰ লগত খাদ্যটো খাপ খোৱা হ'ব লাগিব। এনেকুৱা বতৰত এই গৰম, এই ঠাণ্ডা, হিউমিডিটি বেছি, ঘপককৈ শুকান হৈ গ'ল, ঘপককৈ ধূলি আহি গ'ল, এনেকুৱা সময়ত শিশুসকল খুব ভালনাৰেবল। এইকাৰণে সিহঁতৰ খাদ্য সময়ত হ'ব লাগিব। খাদ্যত ভিটামিন চিটো খুব লাগে, কেলছিয়াম লাগে, এইবিলাক ফল মূলত ভৰ্তি, ফল মূলত বহুত আছে, কিন্তু ল'ৰা ছোৱালীয়ে খাই আছে, চিপ্ছ খাই আছে, কুৰকুৰে খাই আছে, চাওমিন খাই আছে, চিকেন পকৰা, পোৰা মাংস, এইবিলাকৰ পৰা সিহঁতে একো পোৱা নাই। এইকাৰণে মই ক'ব ওলাইছোঁ যে বজাৰত মৌচুম্বী আছে, খাওক। বজাৰত আজিকালি গোটেই বছৰেই কমলা পোৱা যায়, য'ত ভিটামিন চি বহুত আছে। আকৌ কমলাত ভিটামিন D3 প্ৰিকাৰ্চাৰ D2 আছে, ৰ'দত ওলাই গ'লে D2 পৰা D3 হৈ যাব, যিটো গঠনত অতি প্ৰয়োজন। আৰু যদি খাদ্যৰ কথা আহে, প্ৰটিনটো আমাৰ এটা মেইন অংশ। এই প্ৰটিনৰ পৰা শৰীৰত যিবিলাক বস্তু হয় সেয়ে আমাক ৰক্ষণাবেক্ষণ দিয়ে। এতিয়া প্ৰটিন বুলি কোৱাৰ লগে লগে চিকেন বেয়া, সকলোখিনিয়েই বেয়া, মাংস। এতিয়া কথা আছে ভাল প্ৰটিন ক'ত পাব, গাখীৰতো আছে, গাখীৰো ভাল নহয়। মই সেইকাৰণে কি ক'ব বিচাৰিছোঁ, অকণমান যত্ন কৰি, আগৰ সমবায় পদ্ধতি আছিল, আজিকালি এইবিলাক নোহোৱাই হৈছে। গোট বনাই যদি গাই ৰাখিব পাৰি, ছাগলী পুহিব পাৰি, মুৰ্গী পুহিব পাৰি, তাৰ পৰাই কণী খাব পাৰি, তাৰ পৰাই মুৰ্গী খাব পাৰি, তাৰ পৰাই ভাল প্ৰটিন পাব পাৰে। বুট, মুগ, ৰাজমাহ, লোভিয়া, সেইবিলাকৰ অৱস্থা নাই, গোটেই ঔষধ দিয়া। মই ভাবিছোঁ কি যে আমি গোট হৈ খেতি কৰোঁ, কাৰণ ভাল খাদ্য অবিহনে ভাল স্বাস্থ্যৰ কোনো গেৰাণ্টিয়েই নাই। মই বিচাৰোঁ যে সকলোৱে লগ হওক, সকলোৱে সমজুৱা হিচাপে কথা পাতক, যে খেতি বাতি আৰম্ভ কৰক। এতিয়াও গাঁৱত বহুত পুখুৰী আছে, তাতে মাছ পোহক, সৰু সৰু পুখুৰীতো সৰু সৰু মাছ পুহিব পাৰি। এতিয়া যিখিনি মাছ আছে একেবাৰে অখাদ্য, মাছবিলাক ভাল নহয়। মই যিমানখিনি গম পাওঁ যে এক প্ৰজাতিৰ মাছ আছে, সেইটো ৰূপচান্দ বুলি কয়, সেইবিলাকক গাহৰি, মুৰ্গীৰ নাড়ী ভুৰি খুৱাই পেলাই ডাঙৰ কৰিছে। এইবিলাক মাছ চিকাৰী মাছ, খুব টেষ্টি, কিন্তু সিহঁতক ভালদৰে ডাঙৰ কৰিব পৰা গ'লহেঁতেন। কিন্তু এইবিলাকত চকু দিব লাগিব। আমাৰ ল'ৰা ছোৱালী যদি সঁচাই স্বাস্থ্যকৰ হ'ব লাগে, তো পুষ্টিকৰ খাদ্য পাব লাগিব। ক'ৰ পৰা পাব যদি আমি নিদিওঁ, ক'ৰ পৰা পাব? সেইকাৰণে কৈছোঁ যে ভাল প্ৰটিন, ভাল মাইক্ৰ' এলিমেণ্টছ যেনেকৈ কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, এইবিলাক খাদ্যত আছে, কিন্তু খাদ্যবিলাক অনুপযোগী। মই আকৌ

0: দোহাৰি ক'ব বিচাৰিছোঁ যে খাদ্য হৈছে মূল, তথাপিও এতিয়াও ভাল নেমু কেইটামান পোৱা যায়, ৰবাব টেঙা পোৱা যায়, ৰবাব টেঙাৰ বতৰ আহি আছে, অকণমান পানীত অকণমান নিমখ অকণমান চেনি অকণমান নেমু দি পাতলকৈ খাওক, বেছি চেনি বেছি নিমখ বেছি নেমু দি পেলাই খাব নালাগে, পাতলকৈ নেমুৰ চৰবত দিনত 2-4 গিলাচ খাওক, যদি ঘৰত অকণমান জেগা আছে তাতে অকণমান শাকৰ গুটি চুটি ছটিয়াই দিয়ক, ভাতৰ লগত দুপাত পালেং দুপাত লাই বা দুপাত ধনিয়া আনি ঘৰৰ এটা বিলাহীৰ লগত কাটি বা ঘৰৰ এটা তিয়ঁহত কাটি সিহঁতক ছালাড বনাই দিয়ক। মই ভাবোঁ যে যেতিয়া আমি এইবিলাক কৰিব আৰম্ভ কৰিম তেতিয়া বজাৰৰ বেপাৰীবিলাকৰ চিন্তা তাত আহি যাব যে কি হয় আমাৰ পৰা দেখোন আজিকালি মানুহে নিকিনে, কাৰণ কিয় আমি ঘৰত বনাই আছোঁ, ঘৰত খেতি কৰি আছোঁ। মই আজি 15 বছৰে এখন বাগান চলাই আছোঁ, শাক পাচলি বিলাহী তিয়ঁহ তিতা কেৰেলা ভাতকেৰেলাই হওক সকলোখিনি আম জামু গোটেইখিনি আছে, গোটেই বছৰ হয়তো মই কৰিব পৰা নাই, বৰ সহজ নহয়, কিন্তু কৰিছোঁ। আৰু বহুতকো মই পৰামৰ্শ দিছোঁ যে আপোনালোকৰ ৰূপত জেগা আছে, আজিকালি যদি নিজে কৰিব নোৱাৰে কৰি দিয়াও মানুহ আছে, সেই পৰামৰ্শ লৈ বহুত গুৱাহাটীত ফেমিলি আৰম্ভ কৰিছে, মই তেওঁলোকক ওলগ জনাইছোঁ। শেষত মই এটা কথা ক'বলৈ ওলাইছোঁ, এই যে চৰ্দি কাহ খুব ঘনাই হয় তাৰ কাৰণ অকল ভাইৰাছটোৱে নহয়, ধূলি বালিও তাৰ কাৰণ হয়। আৰু যিবিলাক ল'ৰা ছোৱালীৰ এলাৰ্জি আছে, এলাৰ্জি মানে কি সঘনাই চৰ্দি কাহ হয়, মানে একেবাৰে নাকৰ পৰা শ্বাস প্ৰশ্বাসৰ নলী তললৈ যদি ধূলিয়ে খাই থাকে এটা সময়ত গৈ সেইবিলাক ঠাইত ইনফেকশ্যন বেছি হয়। আমি কি ক'ব বিচাৰিছোঁ যে সেনেকুৱা ভাইৰেল ইনফেকশ্যনৰ বাচাৰ কাৰণে পৰিৱেশৰ কাৰেকশ্যনটো লাগিবই, আৰু অলপ মেডিকেলৰ সহায়ো এটা আছে যে ইনফ্লুৱেঞ্জাৰ ভেকচিন আছে, ইনফ্লুৱেঞ্জাৰ ভেকচিনটো আমি ল'ৰা ছোৱালীবিলাকক আজিকালি ৰেগুলাৰ দিওঁ, নতুনকৈ জন্ম হোৱা ল'ৰা ছোৱালীবিলাকক আমি 7 মাহত 2টা দিওঁ, তাৰপিছত বছৰত এটাকৈ 5 বছৰলৈ দিয়া হয়, তেওঁলোক বহুত ছেফ হৈ থাকে চৰ্দি কাহৰ পৰা। আপোনালোকে এইটো কৰিব পাৰে, আপোনালোকৰ নিজৰ নিশ্চয় শিশু বিশেষজ্ঞ আছে, তেখেতসকলৰ লগত কথা পাতিলে তেখেতসকলে ভালদৰে বুজাই ক'ব।
1: আৰু সততে আমি দেখা পাওঁ যে শিশুৰ ৰাতি ধৰক জ্বৰ উঠিলে সাধাৰণতে মাক বাপেকে আপোনাৰ বেছি জোতা মোজা বা এনেকুৱা গৰম কাপোৰ ঢাকি দিয়ে, কিছুমান তেনেকুৱা ভুল কৰা দেখা যায়। আচলতে শিশু এটি জ্বৰ উঠিলে কেনেকৈ ঘৰতে যিটো প্ৰাথমিক চিকিৎসা দিব পাৰি বা কি কৰিব লাগে আচলতে অভিভাৱকে?
0: যদি শিশুটিৰ জ্বৰ হৈছে, প্ৰথম কথাটো হৈছে শিশুটো ঘামে, জ্বৰ এৰাৰ সময়ত ঘামৰ লগে লগে গোটেই ছালখন তিতি যায়, আঠা আঠা হয়, নোমৰ গুৰিবিলাক বন্ধ হৈ যায়। খুব ভাল হয় সেইখিনি সময় শিশুটিক স্পঞ্জ কৰি দিব পাৰি কুহুমীয়া গৰম পানীৰে, এখন টাৱেলেৰে বা শিশুটিক কুহুমীয়া গৰম পানীৰে গাটো ধুৱাই দিব পাৰি, কাপোৰ সলাই দিব পাৰি। আমাৰ যেনেকৈ পেচাবত টক্সিক ছাবষ্টেঞ্চ ওলাই যায়, ঘামেৰেও ওলাই যায়, শিশুটোক বহুত ৰিলিফ পায়। আৰু সেনেকুৱা কৰিলে সাধাৰণতে জ্বৰ বহুত কমিও যায় আৰু ঔষধৰ সহায় নোলোৱাকৈও কেতিয়াবা পাৰি, যিটো আমি সাধাৰণতে পেৰাচিটামল দিওঁ। কিন্তু মই ভাবোঁ যে মই কোৱাৰ দৰে আপোনালোকে শিশুটিক সেইধৰণে স্পঞ্জ কৰি দিব, গাটো গৰম পানীৰে ধুৱাই দিব, কাপোৰ সলাই দিলে খুব ৰিলিফ পায়, নোমৰ গুৰিবিলাক খুলি গ'ল, তাৰপৰা সিফালে টক্সিক ছাবষ্টেঞ্চবিলাক ওলাই গ'ল, যথেষ্ট পানী খুৱাব, যিমান পেচাব বেছি হয় সিমান টক্সিক ছাবষ্টেঞ্চবিলাক ওলাই যায়। আৰু শিশুটি সাধাৰণ যদি জ্বৰ হৈছে এনেকৈও চিকিৎসা কৰিব পাৰি।
1: ধন্যবাদ, আপুনি ইমানখিনি যথেষ্ট সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
0: মই ধন্যবাদ জনাইছোঁ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত বতৰৰ সঘন পৰিৱৰ্তনত শিশুৰ ৰোগ প্ৰতিৰোধ আৰু শিশু উপযোগী খাদ্য সন্দৰ্ভত শিশু ৰোগ বিশেষজ্ঞ ডাঃ দিবাকৰ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।

0: ইমান পৰি অনুপম চৌধুৰীয়ে বজোৱা একৰ্ডিয়ানত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, এন ডি এৰ সাংসদসকলে কৈছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ দেশৰ বিভিন্ন পৰীক্ষাসমূহ স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফালিলৈকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যত শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ছিকিমৰ নামচি জিলাৰ চামৰডাঙত এন এইচ পি চিৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। স্কটলেণ্ডৰ গ্লাছগত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে।

0: এন ডি এৰ সাংসদসকলে কৈছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ দেশত বিভিন্ন পৰীক্ষাসমূহ স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এন ডি এৰ অংশীদাৰ দল ৰাষ্ট্ৰীয় লোকমৰ্চাৰ সভাপতি উপেন্দ্ৰ কুশৱাহাই কয় যে মংগল মিলন অৰ্থাৎ এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ অনুষ্ঠিত কৰাত স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা ঘোষণা কৰিছিল। সংসদ ভৱন চৌহদত আকাশবাণীক শ্ৰীকুশৱাহাই কয় যে নীটৰ পুনৰ অনুষ্ঠিত কৰা পৰীক্ষা সম্পূৰ্ণ সততাৰে সম্পন্ন হৈছিল। তেওঁ লগতে কয় যে ভৱিষ্যতে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাই স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত হ'ব।
1: नीट को लेकर के उन्होंने कहा कि जो गड़बड़ी हुई लोग पकड़े गए हैं उनको कड़ी से कड़ी सजा दिलाने का काम करना है और आगे बेहतर से बेहतर व्यवस्था होगी इसको सुनिश्चित किया जा चुका है और यही कारण है कि फिर से जो परीक्षा नीट की हुई है बहुत ही बेहतर तरीके से हुई।
0: এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰথমবাৰৰ বাবে উপস্থিত থকা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অশোক মিট্টালে আজি কয় যে চৰকাৰ সদায় শিক্ষাৰ্থীৰ পক্ষত থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে। শ্ৰীমিট্টালে আকাশবাণীৰ আগত এই কথা প্ৰকাশ কৰি বিৰোধী দলসমূহক সমালোচনা কৰে আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ বিৰোধী দলসমূহে কিছুমান ভুৱা প্ৰচাৰ কৰা বুলি অভিযোগ কৰে। তেওঁ কয় যে পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱা ঘটনাত জড়িতসকলক চিনাক্ত কৰি শীঘ্ৰে উপযুক্ত শাস্তিৰ যাতে ব্যৱস্থা কৰিব পৰা যায় তাৰ বাবে চৰকাৰে জ্যেষ্ঠ আইনী বিশেষজ্ঞক নিযুক্তি দিয়াটো নিশ্চিত কৰিছে। আন এজন বিজেপি সাংসদ জনাৰ্দন সিং সিগ্ৰিৱালে কয় যে এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ সমাজ মহিলাসকলৰ লগতে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে। শ্ৰী সিগ্ৰিৱালে আকাশবাণীক জনায় যে প্ৰধানমন্ত্ৰীয়ে 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ দৃষ্টিভংগীকো তুলি ধৰে। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। প্ৰথমবাৰৰ বাবে কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত সদনে বিৰোধী পক্ষৰ হুলস্থূলৰ মাজতে সংসদৰ বিভিন্ন সমিতিৰ বাবে নিৰ্বাচনৰ প্ৰস্তাৱক লৈ আলোচনা আৰম্ভ কৰে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সন্ধ্যা ৰায়ে প্ৰতিবাদৰত সদস্যসকলক নিজৰ আসনলৈ ঘূৰি যাবলৈ আৰু সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাত সহযোগিতা কৰিবলৈ আহ্বান জনায়। সদস্যসকলে শূন্যকালত নিজৰ বিষয়সমূহ উত্থাপন কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে দেশে সদনৰ কাৰ্যক্ৰমণিকা প্ৰত্যক্ষ কৰি আছে। শ্ৰীমতী ৰায়ে বাৰে বাৰে অনুৰোধ জনোৱা সত্ত্বেও বিৰোধী পক্ষৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড লৈ সদনৰ মজিয়ালৈ উঠি যায় আৰু নীট তথা শিক্ষাৰ্থীসকলৰ প্ৰতিবাদক লৈ শ্লোগান দিবলৈ ধৰে। এনে পৰিস্থিতিত সদনৰ কাম কাজ দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে নীটৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোধী পক্ষৰ সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছতে অধ্যক্ষই নিম্ন সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। সভাপতিয়ে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ

সময়ত কেন্দ্ৰীয় মন্ত্ৰীসকলে নথি দাখিল কৰে আৰু সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁলোকৰ বিষয় উত্থাপন কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ পাছতে শ্ৰীখাৰ্গে নীতক লৈ নতুন দিল্লীত কালি ছাত্ৰসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰে। বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত হোৱা তীব্ৰ বাক বিতণ্ডাৰ বাবে উচ্চ সদনৰ কাম কাজ প্ৰথমে দুপৰীয়া 12 বজালৈকে আৰু পাছত দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ শেহতীয়া বানত 11খন

বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 36টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4 লোকৰ মৃত্যু হৈছে। একেদৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰতো 1 লোকে বানত প্ৰাণ হেৰুৱাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা গাড়ীসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ছিকিমৰ নামচি জিলাৰ চামৰডঙত NHPCৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈকে 9টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 25 লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। ভূমিস্খলনৰ ফলতে এই দুৰ্ঘটনা ঘটা বুলি প্ৰাথমিকভাৱে প্ৰকাশ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, STNM হাস্পাতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নামচি জিলা প্ৰশাসনে NHPCৰ কৰ্তৃপক্ষৰ লগতে SDRF, NDRF, ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সৈতে সহযোগিতাৰে উদ্ধাৰ কাৰ্য চলাই আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছিকিমৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত হোৱা দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ভুক্তভোগী পৰিয়ালকেইটালৈ সমবেদনা জনায়। লগতে শ্ৰীমতী মুৰ্মুৱে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ছিকিমৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংগলেৰ সৈতে কথা পাতে। শ্ৰীমোদীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পৰিস্থিতিৰ লগতে উদ্ধাৰ কাৰ্যৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে লগতে এই শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ 2,00,000 টকাৰ সাহায্য ঘোষণা কৰে। আনহাতে প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ প্ৰত্যেককে 50,000 টকাকৈ দিয়া হ'ব বুলি প্ৰকাশ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উদ্যোগত আজি কুঁৱৰী টোলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা সমষ্টিটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। স্কটলেণ্ডৰ গ্লাছগ'ত পৰহিলৈ আৰম্ভ হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126 খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10 খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8 প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78 পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48 মহিলা খেলুৱৈ আছে। মুঠ 32 সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14 তথা ভাৰোত্তোলনত 12 খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া, পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। পৰহিলৈ হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলক জাতীয় পতাকা আৰু বেতন লৈ লাভলীনা আৰু মীৰাবাইয়ে নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীটৰ প্ৰশ্নকালত ফালিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা 2 স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু স্কটলেণ্ডৰ গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126 খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব।

ইন্দাত দুলাল চন্দ্ৰ ৰয়, বাহিত প্ৰাণকৃষ্ণ ৰয় আৰু ঢোলত ৰাকেশ মালীয়ে। এয়া শুনক পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পবিত্ৰ ৰয়ৰ কণ্ঠৰ দুটি লোকগীত। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিছে দোতাৰাত বাবলু চন্দ্ৰ ৰয়।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত।

0: ইমানপুৰে পবিত্ৰ ৰয়ৰ কণ্ঠৰ দুটি লোকগীত শুনিলে, শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে, দোতাৰাত বাবলু চন্দ্ৰ ৰয়, চৰিন্দাত দুলাল চন্দ্ৰ ৰয়, বাহিত প্ৰাণকৃষ্ণ ৰয় আৰু ঢোলত ৰাকেশ মালীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the Midday News. The headlines. Prime Minister Narendra Modi calls for coordinated efforts to prevent paper leaks in future examinations. Reiterates government's commitment to ensuring strict action against those involved in NEET paper leak. Proceedings in both houses of parliament disrupted amid opposition.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যত শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈছে। তথ্য অনুসৰি শেহতীয়া বানত 36টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4জন লোকৰ মৃত্যু হৈছে। একেদৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰতো 1জন লোকে বানত প্ৰাণ হেৰুৱাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে।

0: ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। বিভাগীয় বিষয়াসকলক তেওঁ পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদিৰ দৰে প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মা, মেয়ৰ মৃগন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে জি এম ডি, লোক নিৰ্মাণ, জলসম্পদ আদি সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো অসমৰ বাবে গৌৰৱৰ দিন, কাৰণ আজি আন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে অসমত আত্মপ্ৰকাশ কৰিলে। ডঃ শৰ্মাই কয় যে আজি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অব বিজনেছ এডমিনিষ্ট্ৰেচন পাঠ্যক্ৰম আৰম্ভ কৰিলে।
1: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীক সাক্ষাৎ কৰি অসমৰ গুৰুত্বপূৰ্ণ খনিজ খণ্ডৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াকো সাক্ষাৎ কৰে। এই সাক্ষাতত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ মুঠ 134খন প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ মুঠ 2,981টা পদ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। স্থায়ী কৰা এই পদসমূহৰ ভিতৰত 1,696টা শিক্ষক পদ হোৱাৰ বিপৰীতে 1,225টা অন্যান্য অশৈক্ষিক পদ আছে। অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011ৰ অধীনত পদ স্থায়ীকৰণৰ এই অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি কয় যে এই সিদ্ধান্তই অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক দীৰ্ঘম্যাদী প্ৰাতিষ্ঠানিক স্থিতিশীলতা প্ৰদান কৰাৰ লগতে শিক্ষাগত আৰু প্ৰশাসনিক সামৰ্থ্যকো সুৰক্ষিত কৰিব। মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে দৰং জিলা সাহিত্য সভাৰ 54সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ, অন্তৰংগ অনুষ্ঠান আৰু 10গৰাকী নিৰ্বাচিত কবিৰ কবিতা পাঠৰ আয়োজন কৰা হয়। বিয়লি মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে সংগীতা কাকতিৰ কণ্ঠৰ এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰ সংগীতা কাকতি আৰু দিলীপ দাসৰ দ্বৈতকণ্ঠৰ এটি গীত।

ইমান পৰে সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই নেপালী অনুষ্ঠান শুনিবলৈ পাব।

0: सखी सहेली
1: Thank you.

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 4 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 21 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ মঙলবৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত, কিলোহাৰ্টজ 1125। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মৃগাংক শৰ্মা আৰু অম্লানজ্যোতি দত্ত। ট্ৰেন্সমিটাৰত আছে ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী। প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

স্বামী বিবেকানন্দই কৈছিল, খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণ নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। অৰ্ধ আকাশ অনুষ্ঠানত মোৰ কথা শিতানত শুনাবলৈ লৈছোঁ ৰুণু কলিতাৰ কিছু মনৰ কথা।
1: মোৰ নাম ৰুণু কলিতা। মই কামৰূপ জিলাৰ বাৰাংহাটী গাঁৱৰ জীয়ৰী আৰু দিপলাং গাঁৱৰ বোৱাৰী। বৰ্তমান মই ৰঙাপুখুৰীপাৰ গাঁৱৰ বাসিন্দা হয়। মই ভাল পাওঁ লোকগীত গাই। লোকগীত গোৱাৰ আগতে মই এটা কথা ক'বই লাগিব যে মোৰ পতিদেৱ, তেখেতৰ বিষয়ে মই অকণমান কৈ ল'ম। তেখেতে মানে মোক বিয়া হোৱাৰ পিছৰে পৰা বহুত সহায় সহযোগিতা মোক কৰিছে। মই 2005ত যেতিয়া বিয়া হৈ আহোঁ, তেখেতে অনাতাঁৰ কেন্দ্ৰলৈ গৈ মোক লোকগীত গোৱাইছিলে। গতিকে তেখেতে কিন্তু গান নাগায়, গান শুনি বহুত ভাল পায়। আপোনালোকৰ এটা লোকগীতৰ কলি গাই শুনাইছোঁ।

হ'ল আৰু মই ভাল পাওঁ মানে মই খানা বনাই বহুত ভাল পাওঁ আপোনালোকক কৈ দিছোঁ কচুখিনি ভালকৈ ধুই লৈ কাটিব লাগিব তাৰপিছত নিমখ হালধি নহৰু আদা কেঁচা তেল এইবিলাক দি কলপাতত বান্ধি ল'ব লাগিব তাৰপিছত কুকাৰত দি ঢাকনি মাৰি চিটি লগাব লাগিব চিমত দি থাকিব লাগিব দেই তাৰপিছত নমাই আনি কেঁচা তেল সানি খাব লাগে ধন্যবাদ।

এ আছিল মোৰ কথা শিতানত ৰুণু কলিতাৰ কিছু মনৰ কথা। এতিয়া অৰ্ধকাশ অনুষ্ঠানৰ শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। প্ৰথমে শুনক তৰালী শৰ্মাৰ কথা আৰু সুৰেৰে এই গীতটি।

0: অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত। আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি
2: শ্ৰোতাসকলে, অৰ্ধ আকাশ অনুষ্ঠানত গীতালী ক্ষমা কৰিব, তৰালী শৰ্মাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ হেমন্ত দত্তৰ কথাৰে তৰালী শৰ্মাৰ সুৰেৰে এই গীতটি।

অনুষ্ঠানত শিল্পীগৰাকীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ হীৰেণ ভট্টাচাৰ্যৰ কথা আৰু তৰালি শৰ্মাৰ সুৰেৰে এই গীতটি।

0: আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত। আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে

শ্ৰোতাসকলে মেন পৰে অৰ্ধকাশ অনুষ্ঠানত তৰালি শৰ্মাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতেই অৰ্থাৎ 6 বজাত দিল্লী কেন্দ্ৰযোগে হিন্দী বাতৰি আৰু 6:05 মিনিটত প্ৰচাৰিত ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্রোতাসকলে ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত ছায়া গাংগুলীৰ কণ্ঠৰ ভজন কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতাসকলে শুনিবলৈ পাব গীতালি। আজিৰ অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 প্ৰচাৰ কৰা হ'ব কৃষিভিত্তিক অনুষ্ঠান শিৰলো। 7:50 আজিৰ দিনটোৰ ওপৰত আধাৰিত আজিৰ দিনটো। 8:00 সংসদ সমাচাৰ প্ৰচাৰ কৰা হ'ব। 8:02 আইন আৰু আমি। 8:45 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শ্ৰোতাসকলে শুনিবলৈ পাব প্ৰকৃতি বিষয়ক বিশেষ অনুষ্ঠান সেউজী ধৰণী আৰু নিশা 9:30 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে আগবঢ়োৱা হ'ব। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 10:30 লগে লগে আমাৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব। এই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ গীতালি। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছোঁ মুকদ্দৰ কা সিকন্দৰ বোলছবিত আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰ আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত কৰ্মা বোলছবিৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত 11 জন লোকৰ বানত মৃত্যু, 11খন জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন, মহিলা উদ্যমিতা অভিযান নিযুত মইনাৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজি বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 11 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 37টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভুগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানে নোচোৱা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জলৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে আজি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি অভূতপূৰ্ব দুৰ্যোগ বুলি অভিহিত কৰি সমষ্টিটোৰ বিধায়ক অখিল

0: কথাৰ যিখিনি ডেমেজ হৈছে সেইখিনিও এছেছ কৰিছো আৰু ইয়াত গৰা কিশোৰটো হৈছে তেখেতসকলৰ দুই ঘৰকে আমি অতি সোনকালে দুদিনৰ ভিতৰত 4,00,000 টকা আমি আগবঢ়াম।
1: কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদুলিপাৰৰ জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱাৰ ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদিৰ দৰে প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে জি এম ডি এ, লোক নিৰ্মাণ আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যিক নিৰ্বাচন আয়োগে বানৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ সময়সূচী কিছু সলনি কৰিছে। সেই অনুসৰি অহা 29 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ভোটাৰ তালিকা সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে 13 আগষ্টৰ ভিতৰত জনাব পৰা যাব আৰু 20 আগষ্ট ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 24 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন কৰে। ডঃ শৰ্মাই প্ৰথমে বঙৰাৰ টেকচিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়।
2: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ।
1: তেওঁ লগতে পলাশবাৰীত সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি জালুকবাৰীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ লয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মৰমী কাশ্যপে।
3: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয়ৰ নিচিনা আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰৱৰ্তন কৰা এই যুগান্তকাৰী আঁচনিয়ে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে অৱদান যোগাবলৈ সক্ষম কৰি তুলিছে। কোনোধৰণৰ বৈষম্য অবিহনে ৰাজ্যৰ সকলো শ্ৰেণীৰ সমবিকাশৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ পুনৰ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে মহিলাসকলক স্বাৱলম্বী হিচাপে গঢ়ি তোলাৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। পৰৱৰ্তী সময়তো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অভূতপূৰ্ব সুযোগ আৰু সুবিধাৰ সৃষ্টিৰে চৰকাৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে

0: হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4-60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। এই প্ৰতিষেধকে ইতিমধ্যে ইউৰোপীয় সংঘ, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি 42খন দেশত অনুমোদন লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই অনুমোদন ডেংগু প্ৰতিৰোধৰ লগতে দেশৰ সামগ্ৰিক স্বাস্থ্যসেৱা ক্ষেত্ৰত এটা মাইলৰ খুঁটি স্বৰূপ বুলি অভিহিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি গুৱাহাটীত আফ্ৰিকান ছুৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিষয়ত এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ 11খন ৰাজ্যৰ নীতি নিৰ্ধাৰক, বিজ্ঞানী আৰু পশু চিকিৎসা বিশেষজ্ঞসকলৰ লগতে কেনিয়া আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ছুৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ নীতিগত আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবে আলোচনা কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ আয়ুক্ত ডঃ নবীনা বি মহেশ্বৰপ্পা, আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণাৰ প্ৰতিষ্ঠানৰ মহাপৰিচালক এপলেনিয়াৰ জিকেঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ বিশেষ এন ডি পি এছ আদালতে আজি হেৰইন সৰবৰাহ গোচৰত অনিতা পাল নামৰ এগৰাকী মহিলাক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 1,00,000 টকাৰ জৰিমনা বিহে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই ৰেল সুৰক্ষা বাহিনীৰ সহযোগত 2022 চনৰ 13 জুনত অনিতা পালক 289 গ্ৰাম হেৰইনসহ গ্ৰেপ্তাৰ কৰিছিল।
1: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ৰেডিঅলজি বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ অধ্যক্ষ উচ্চ্যুত বৈশ্যই আজি এই কথা প্ৰকাশ কৰে। ইয়াৰ ফলত ৰোগীয়ে 24 ঘণ্টাৰ ভিতৰত MRI চিটি স্কেনৰ ৰিপৰ্ট লাভ কৰাৰ পথ প্ৰশস্ত হ'ল বুলি তেওঁ উল্লেখ কৰে।
2: আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা খুব ভাল খবৰ আহিছে। ৰাতিপুৱাই নেশ্যনেল একৰিডিটেশ্যন বোৰ্ড অফ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা চাৰ্টিফিকেট অফ একৰিডিটেশ্যন আমি ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ কাৰণে পাইছোঁ আৰু সেইটো আমাৰ কাৰণে খুব ভাল খবৰ। জনাব পাই সুখী যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে NABL চাৰ্টিফাইড হস্পিটেল আমাৰ লেবৰেটৰীৰ কাৰণে, পেথলজি, মাইক্ৰবায়লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰীৰ কাৰণে। আমাৰ ৰেডিঅ'লজিটো আমাৰ চাৰ্টিফাইড নাছিল, এইবাৰ আমি এপ্লাই কৰিলোঁ। এপ্লাই কৰোঁতে ফেব্ৰুৱাৰীত আমাৰ যি সমীক্ষাৰ কাৰণে আহে, সেই সমীক্ষা কৰিলে সেই সমীক্ষাৰ ওপৰত ভিত্তি কৰি যিমান প্ৰচিডিঅ'ৰ আছে সেই গোটেই প্ৰচিডিঅ'ৰৰ যিবিলাক আমি কৰিছোঁ এই সকলো প্ৰচিডিঅ'ৰকে সামৰি আমাক চাৰ্টিফিকেট অফ একৰিডিটেশ্যনটো দিছে। আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতিপ্ৰাপ্ত হস্পিটেল আমাৰ এই ৰেডিঅ'লজি চাৰ্ভিচৰ কাৰণে।
1: ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত অসমৰ গহপুৰৰ এগৰাকী শ্ৰমিক আছে। নিহত শ্ৰমিকজন বাবুল বৰদলৈ বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ বাবে কালি খহি পৰা সুৰংগটোত এতিয়াও কমেও 25জন লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰথম আটাকিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিয়ে ডি মুকুট লাভ কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ একক শাখাত বিজয়ীৰ খিতাপ দখল কৰে। সদৌ অসম টেনিছ সন্থাই তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে TPLৰ সহযোগত আয়োজন কৰা ৰেছ টু গোল্ড শীৰ্ষক প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ 10, 12 আৰু 14 বছৰ অনুৰ্ধ 3টা শাখাত খেল অনুষ্ঠিত হয়। গ্লাছগোত পৰহিলৈ হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া, পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। গোৱালপাৰাৰ বিশেষ পক্সো আদালতে আজি ভাৰতীয় ন্যায় সংহিতাৰ 376নম্বৰ ধাৰা আৰু পক্সো আইনৰ 4নম্বৰ ধাৰা অনুসৰি ছামিউল ইছলাম নামৰ এজন যুৱকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা

0: Individual has succumbed to his injuries after being shot in the head by forces. Meanwhile, JAAC has urged people of the POJK to participate in the protests on 23rd of July with full strength to demand implementation of their demands and pray for those who were killed by Pakistani authorities during the movement. Seven Indian players have progressed to the next round at World Squash Junior Championships in Niagara-on-the-Lake, Canada. India kick-started the campaign in the championship strongly with women's top seed Anahat Singh advancing to the next round after a straight game victory against Australia's Lily Wilson today. India's Sanvi Kalanki booked her place into the next round after enduring a five-game battle against the Netherlands seed Ekle Mua. Meanwhile, Anika Dobe registered a straight game victory over Anna Kuwahara of Japan and Rudra Singh received a walkover. And that is the end of this news bulletin.
1: Batorir hoite moi Onuja Lupamudra. Etia pradhan batori homu hoise. ভাৰত আৰু উত্তৰ মেচিডনিয়াই দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে আৰু কানাডাত চলি থকা বিশ্ব স্কোৱাশ জুনিয়ৰ চেম্পিয়নশ্বিপত 7গৰাকীকৈ ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু উত্তৰ মেচিডনিয়াই গণতান্ত্ৰিক মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত দুয়ো দেশৰ মাজত গঢ়ি উঠা গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ নিশ্চিত কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিঅ'ত দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভস্কা দেৱকোভাৰ সৈতে মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী মুৰ্মুৱে কয় যে আজি উভয় দেশে দ্বিপাক্ষিক সহযোগিতাৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সম্পৰ্কে আলোচনা কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশে তথ্য প্ৰযুক্তি তথা তথ্য প্ৰযুক্তিৰে পৰিচালিত বিভিন্ন সেৱা আৰু কেইবাটাও খণ্ডত সহযোগিতা বৃদ্ধিৰে বাণিজ্য আৰু বিনিয়োগৰ অধিক প্ৰসাৰ ঘটাব।
2: द्विपक्षीय संबंधों का एक अत्यंत महत्वपूर्ण स्तंभ है। हम अपने द्विपक्षीय व्यापार को दोगुना करने पर भी सहमत हुए। हमने आईटी, कृषि, फूड प्रोसेसिंग, फार्मास्यूटिकल्स, टेक्सटाइल्स तथा टूरिज्म, हॉस्पिटैलिटी और फिल्म मेकिंग सहित प्रमुख क्षेत्रों में सहयोग पर चर्चा। हम स्वास्थ्य सेवा में सहयोग पर अपने द्विपक्षीय अग्रीमेंट को भी रिन्यूअल कर रहे हैं।
1: ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ এই ঐতিহাসিক উত্তৰ মেচিডনিয়া ভ্ৰমণে দুয়োখন দেশৰ বহুমাত্ৰিক সহযোগিতাক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে উত্তৰ মেচিডনিয়া ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানাই তেওঁৰ স্কপিঅ'ত থকা চৰকাৰী বাসভৱন ভিলা ৱদনত আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৰ সন্মানাৰ্থে আনুষ্ঠানিক গাৰ্ড অৱ অনাৰ প্ৰদানৰ পাছত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে হৈছে উত্তৰ মেচিডনিয়া ৰাষ্ট্ৰ ভ্ৰমণলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা, নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে বিৰোধী পক্ষৰ তীব্ৰ প্ৰতিবাদৰ বাবে তিনিবাৰকৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 2 বজাৰ পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাৰ সময়তে বিৰোধী পক্ষৰ সদস্যসকলে অত্যন্ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অৱশেষত দিনটোৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে আজি দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোধী পক্ষৰ সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছতে অধ্যক্ষই নিম্ন সদনৰ

কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। সভাপতিয়ে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। সদন পুনৰ আৰম্ভ হোৱাৰ পাছতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হোৱাত দিনটোৰ বাবে উচ্চ সদনৰো কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ নামচি জিলাৰ চামৰডাঙত NHPCৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনা হোৱা সুৰংগটোত 25 জন লোক আবদ্ধ হৈ পৰিছিল আৰু এতিয়ালৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি NHPCয়ে এটা বিবৃতিযোগে জানিবলৈ দিয়ে। আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলি নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, STNM হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নামচি জিলা প্ৰশাসনে NHPCৰ কৰ্তৃপক্ষৰ লগতে SDRF, NDRF, ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সহযোগত উদ্ধাৰ কাৰ্য চলাই আছে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থা NCBয়ে 27খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু 19খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহক নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু অপব্যৱহাৰৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ NCBয়ে যোৱা মাহত 2026-2029 বৰ্ষৰ ভিতৰত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ভৱিষ্য নথি মুকলি কৰিছে। আমাৰ দেশে ম্যানমাৰ, নেপাল, থাইলেণ্ড, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহৰ সৈতে সময়ে সময়ে সঞ্চালক প্ৰধান পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি আহিছে বুলিও শ্ৰীৰায়ে জানিবলৈ দিয়ে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে। নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ যশো নায়কে ৰাজ্যসভাত আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে নবীকৰণযোগ্য শক্তি ক্ষমতা 2014 বৰ্ষৰ 76 গিগাৱাটতকৈ চলিত বছৰৰ 30 জুনলৈকে 288 গিগাৱাটলৈ বৃদ্ধি পায়। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত শ্ৰীনায়কে কয় যে সৌৰশক্তিৰ স্থাপিত ক্ষমতা 162 গিগাৱাটতকৈ অধিক, বায়ু শক্তি প্ৰায় 58 গিগাৱাট, জলবিদ্যুৎ শক্তি 57 গিগাৱাট আৰু জৈৱ শক্তি 11 গিগাৱাটতকৈ অধিক হৈছে। 2013-14 বিত্তীয় বৰ্ষৰ পৰা 2025-26 বিত্তীয় বৰ্ষলৈ দেশৰ নবীকৰণযোগ্য শক্তিখণ্ডত $4,600 কোটি প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইপিনে সেই সময়ছোৱাতে 12টা ৰাজহুৱা খণ্ডৰ বেংক শক্তি বিত্ত নিগম লিমিটেড REC, ভাৰতীয় নবীকৰণযোগ্য শক্তি বিকাশ সংস্থা লিমিটেডকে ধৰি ভালেমান ঘৰুৱা বিত্তীয় প্ৰতিষ্ঠানে 12 লাখ কোটিতকৈও অধিক টকা নবীকৰণযোগ্য শক্তিখণ্ডত বিনিয়োগ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডাই আজি নতুন দিল্লীস্থিত ডঃ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈ চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁ লগতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কালি নতুন দিল্লীত হোৱা প্ৰতিবাদৰ সময়ত আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ শাৰীৰিক অৱস্থাৰ সম্পৰ্কেও বুজ লয়। শ্ৰীনাড্ডাই লগতে লেডী হাৰ্ডিং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ তাত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলকো সাক্ষাৎ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে সমাজকৰ্মী সোনম ৱাংচুকক শীঘ্ৰেই নতুন দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা গুৰগাঁৱৰ মেদান্তা হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ DK উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কাৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে ৱাংচুকৰ পন্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ে যোৱা দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত হাস্পতালত ৱাংচুকৰ চিকিৎসা চলি থকা বিষয়টোত হস্তক্ষেপ কৰিবলৈ অমান্তি হৈ প্ৰদান কৰা এটা ৰায়ক প্ৰত্যাহ্বান জনাই ৱাংচুকৰ পন্নীয়ে এই আবেদন দাখিল কৰিছিল। কেন্দ্ৰৰ হৈ যুক্তি দৰ্শোৱা মহাধিবক্তা তুষাৰ মেহতাই কয় যে মেদান্তা হাস্পতাললৈ ৱাংচুকক স্থানান্তৰ কৰা বিষয়টোত চৰকাৰৰ কোনো আপত্তি নাই। জ্যেষ্ঠ ন্যায়িক বিষয়াগৰাকীয়ে অৱশ্যে সমাজকৰ্মীগৰাকীয়ে যাতে চিকিৎসকৰ পৰামৰ্শৰ বিৰুদ্ধে মেদান্তা হস্পিটেল এৰি যোৱাৰ বাবে অনুমতি নিবিচাৰে তাৰো পৰামৰ্শ আগবঢ়ায়। কানাডাত চলি থকা বিশ্ব স্কোৱাশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত 7গৰাকী ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। মহিলাৰ ছিংগলছ শিতানত অনাহত সিং, সানভি কলংকি আৰু অনিকা ডুবে জয়লাভ কৰাৰ লগতে ৰুদ্ৰ সিঙে ৱাকোভাৰ লাভ কৰে। পুৰুষৰ ছিংগলছ শিতানত আৰ্যবীৰ দেৱান, য়ুশান নফিছ আৰু গুৰবীৰ সিঙে

0: পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰিছে। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4-60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। ভাৰত আৰু উত্তৰ মেচিডনিয়াই দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ তিষ্ঠা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে আৰু কানাডাত চলি থকা বিশ্ব স্কোৱাশ জুনিয়ৰ চেম্পিয়নশ্বিপত 7 গৰাকী ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো কৃষকসকলৰ উদ্দেশ্যে ইতিপূৰ্বে প্ৰচাৰিত কৃষিভিত্তিক অনুষ্ঠান শিৰলো।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কৃষিভিত্তিক অনুষ্ঠান শিৰলো।

0: শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি ধান খেতিৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ এই বিষয়ে কিছু কথা পাতিম আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ শস্য কৃমি বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাঞ্জল প্ৰতিম নেওগক। নমস্কাৰ ডক্টৰ নেওগ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি জানিব খুজিম যে ধান খেতিত হোৱা বিভিন্ন সমস্যাবোৰ কি কি আৰু কৃষকসকলক এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: নিশ্চয়, ধান খেতিৰ বিভিন্ন সমস্যা বুলিলে ধান খেতিত হোৱা কেতবোৰ ৰোগ, বিভিন্ন কীট পতংগ তথা শস্য কৃমি আক্ৰমণৰ কথাই প্ৰধানকৈ উনুকিয়াব পাৰি। বিভিন্ন কীট পতংগ ৰোগ তথা শস্য কৃমিবিলাকে বিভিন্ন সময়ত ধান খেতি যথেষ্ট অনিষ্ট কৰি উৎপাদন হ্ৰাস কৰে।
0: হয়, এই ধান খেতিত কি কি ৰোগেনো অনিষ্ট কৰে অলপ জনাওকচোন।
1: ধানৰ কঠীয়া পৰাৰ পৰা বীজ সিঁচাৰ পৰা আৰম্ভ কৰি ধান চপোৱা সময়লৈকে ধান খেতিত বিভিন্ন ৰোগে আক্ৰমণ কৰি যথেষ্ট ক্ষতি কৰে। ধান খেতিৰ প্ৰধান ৰোগ বুলিলে আমি পাত জ্বলা বা ব্লাষ্ট ৰোগ, মুগা দাগ পৰা ৰোগ, চিট ব্লাইট বা বৌখা জ্বলি যোৱা ৰোগ, চিট ৰড বা বৌখা পচা ৰোগ, ষ্টেম ৰড বা কাণ্ড পচা ৰোগ, ধান গছৰ পোখা ওখ হৈ যোৱা ৰোগ, ধানৰ মাহি ৰোগ, বেক্টেৰিয়াজনিত ব্লাইট ৰোগ ইত্যাদি কথাই প্ৰধানকৈ উনুকিয়াব পাৰি।
0: হয়, ধানৰ এই প্ৰধান ৰোগসমূহৰ বৈশিষ্ট্যপূৰ্ণ লক্ষণবিলাকৰ বিষয়ে কিছু ক'ব নেকি?
1: হয়, এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, কিয়নো ৰোগৰ লক্ষণসমূহ অধ্যয়ন কৰি ৰোগটো চিনাক্ত কৰি ল'লেহে আমি ৰোগ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়িব পাৰিম। পোনপ্ৰথমে আমি ধানৰ ব্লাষ্ট ৰোগৰ কথালৈ আহোঁ। এই ৰোগ ব্লাষ্ট ৰোগ ভেঁকুৰজনিত এবিধ ৰোগ। এই ধান খেতিৰ গোটেই জীৱন কালচোৱাতে এই ৰোগ হ'ব পাৰে। কঠীয়াতলি ধানৰ ৰোৱাৰ 15-30 দিনৰ মানৰ পাছত আৰু ধানৰ থোক ওলোৱাৰ সময়ত এই ৰোগ বেছিকৈ হয়। আক্ৰান্ত ধান গছৰ পাতত মাকুৰ নিচিনা দুইমূৰ জোঙা, মাজভাগ বহল, দাঁতিটো মুগা বৰণীয়া আৰু কেন্দ্ৰভাগ ধোঁৱা বৰণীয়া দাগ দেখা যায়। পাছলৈ এই দাগবিলাক লগ লাগি পাতবোৰ জ্বলি যোৱাৰ দৰে হয়। ৰোগাক্ৰান্ত ধান গছবিলাকৰ গা গছ গাঁঠি আৰু থোকৰ গুৰিত থকা গাঁঠি ক'লা পৰি যায় আৰু শেষত গছজোপা বা থোকটো আক্ৰান্ত হোৱা গাঁঠিতে ভাগি থাকে। ব্লাষ্ট ৰোগৰ দ্বাৰা আক্ৰান্ত গছৰ পৰা উৎপন্ন হোৱা ধানবোৰ আকৌ পতনুৱা হৈ যায়। ব্লাষ্ট ৰোগৰ পিছত আমি প্ৰধান ৰোগ বুলিলে আমি মুগা দাগ হোৱা ৰোগৰ কথা ক'ব পাৰোঁ। এই ৰোগ কেতিয়াবা মাটিৰ দোষ বা সাৰৰ ভুল প্ৰয়োগৰ বাবেও হ'ব পাৰে। সাধাৰণ খেতিয়কৰ ধান খেতিত য'ত গছৰ প্ৰকৃত যত্ন লোৱা নহয় তাত এই ৰোগ বেছিকৈ হয়, সেয়েহে ইয়াক দুখীয়া মানুহৰ ৰোগ বুলি কোৱা হয়। ৰোগৰ লক্ষণ হিচাপে আক্ৰান্ত ধান গছবিলাকৰ পাতত মুগা বৰণীয়া তিলৰ দৰে উপবৃত্তাকাৰ দাগ সিঁচৰিত

0: দেখা যায়। আৰু পাছলৈ এই দাগবোৰ ইটোৱে সিটোৱে লগ লাগি গোটেই পাতখিলা আগুৰি ধৰিব পাৰে। এই দাগবোৰ গা গছ বা ধানৰ বীজতো হয়। বীজ আক্ৰান্ত হ'লে প্ৰথমতে সৰু ক'লা মুগা বৰণৰ দাগ পৰে আৰু পাছত গোটেই বীজটো ক'লা পৰিবলৈ ধৰাৰ লগতে ফাটিবলৈও ধৰে। তৃতীয়তে আমি ধানৰ অন্য এবিধ প্ৰধান ৰোগ বুলি ক'বলৈ হ'লে চিথ ব্লাইট বা বৌখা জ্বলি যোৱা ৰোগৰ কথা ক'ব পাৰোঁ। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ বেছি বৰষুণ, বেছি উষ্ণতা, বেছি আৰ্দ্ৰতা আৰু এচিডযুক্ত মাটিৰ বাবে এই ৰোগ বেছিকৈ হয়। এই ৰোগৰ দ্বাৰা আক্ৰান্ত ধানৰ পাত আৰু পাতৰ তলৰ অংশ বা বৌখাত পানীৰ ঠিক ওপৰত কিছুমান দাগৰ সৃষ্টি হয়। ক্ৰমাৎ এই দাগবিলাক বাঢ়ি 2-3 চেণ্টিমিটাৰ দীঘলৈ সেউজীয়া পৰা গেৰুৱা বৰণ হয় আৰু দাগবোৰৰ চাৰিওকাষে ডাঠ মুগা বৰণৰ হয়। পাছলৈ এই দাগবোৰ একো একোটা পতি আকাৰ ধাৰণ কৰে আৰু বেছিকৈ আক্ৰান্ত পাত আৰু বৌখা শুকাবলৈ ধৰে। আক্ৰান্ত বৌখাৰ ওপৰত ভালকৈ লক্ষ্য কৰিলে মুগা বৰণৰ কিছুমান চিল্ক সদৃশ সূতাৰ আৱৰণ দেখা যায়। পাছলৈ বৌখাৰ ওপৰত কিছুমান ক'লা বৰণৰ গুটি সদি স্ক্লেৰচিয়াৰ উদ্ভৱ হয়। এই স্ক্লেৰচিয়াৰ সহায়ত ভেঁকুৰবিধে শস্য নষ্ট থকা অৱস্থাতো মাটিত বহুত দিন বৰ্তি থাকিব পাৰে। চিথ ব্লাইটৰ পাছত ধানৰ প্ৰধান ৰোগ বুলিলে আমি চিথ ৰড বা বৌখা পচি যোৱা ৰোগৰ কথা ক'ব পাৰি। এই ৰোগবিধো এবিধ ভেঁকুৰৰ আক্ৰমণ ফলত হোৱা ৰোগ। নকৈ মেলা ধৰা ধানৰ থোক আগুৰি থকা বৌখাত এই ৰোগৰ লক্ষণে দেখা দিয়ে। অনিয়মিতকাৰ মুগা বৰণৰ দাগ বৌখাত দেখা যায় আৰু ৰোগাক্ৰান্ত ধান গছবিলাকৰ থোকবোৰ সমূলি মেল নাখায়, নতুবা আংশিকৰূপে মেল খায় আৰু ধান থোকবিলাকত ধাৰৰ সলনি কেৱল পতানে হয়। ইয়াৰ উপৰি ধান খেতিৰ অন্য এবিধ ৰোগ হৈছে ষ্টেম ৰড বা কাণ্ড পচা ৰোগ। এই ৰোগো ভেঁকুৰৰ আক্ৰমণৰ ফলত হোৱা ৰোগ। পৈণত গছৰ পোখাবিলাকত কাণ্ডৰ পৰাই পানীৰ ওপৰত থকা অংশৰ পৰা গাহ মুগা বা ক'লা বৰণীয়া আক্ৰান্ত অঞ্চলৰ সৃষ্টি হয় আৰু অতিকৈ আক্ৰান্ত পোখাবোৰ কাণ্ডভাগ পচি যায় আৰু পাতবোৰ হালধীয়া পৰি শুকাই যায়। এই ৰোগবিলাকৰ উপৰিও কেতিয়াবা অন্য কেতবোৰ ৰোগো ধানত দেখা যায়। তাৰ ভিতৰত বাকানি বা ধান গছৰ পোখা ওখ হৈ যোৱা ৰোগ, বাকানি ৰোগ কঠীয়াতলিত বেছিকৈ হয়। ইয়াৰ দুই প্ৰকাৰৰ লক্ষণ দেখা যায়। গজালি ওলোৱা গুটিবোৰ মৰি যায় বা বগা বা গুলপীয়া ভেঁকুৰ এই গজালি ওলোৱা গুটিবোৰৰ গাত দেখা যায় আৰু আক্ৰান্ত কঠীয়াবোৰ অস্বাভাৱিকৰূপে ওখ, লেংপেঙীয়া আৰু হালধীয়া বৰণীয়া হৈ পৰা দেখা যায়। ধানৰ পথাৰত মাহী ৰোগেও অনিষ্ট সাধন কৰা দেখা যায়। ৰোগাক্ৰান্ত ধানৰ থোকৰ ধানবিলাক হালধীয়া বা সেউজীয়া টুকুৰাৰে ঢাক খাই থাকে আৰু এনে টুকুৰা ধাৰণ কৰা থোকত কিছুমান ধান পতান হৈ পৰে। এই ভেঁকুৰজনিত ৰোগৰ উপৰিও ধান খেতিত কেতিয়াবা অন্য এবিধ বেক্টেৰিয়াজনিত ব্লাইট ৰোগ হয়। পুৰত একেবাৰে ওপৰৰ পাতবোৰ ফুল ফুলাৰ সময়ত লেৰেলি মেল খাই যায়। ৰোগাক্ৰান্ত গছৰ পাতৰ আগটোৰ পৰা শুকান খেৰ বৰণীয়া আক্ৰান্ত অংশ আৰু দুই দাঁতিলৈকে তললৈ আগবাঢ়ি আহে। তদুপৰি পুৱাৰ ভাগত নিয়ৰ সদৃশ বেক্টেৰিয়াৰ টোপাল আক্ৰান্ত অংশত দেখা যায় আৰু গছবোৰ 3-4 সপ্তাহৰ ভিতৰত শুকাই যায়। এইবিলাকেই হৈছে ধান খেতিৰ বিভিন্ন ৰোগ।
1: এই ধান খেতিত হোৱা এই ৰোগবিলাক যিবিলাকৰ বিষয়ে আপুনি জনালে, এই ৰোগবিলাকক কেনেকৈ নিয়ন্ত্ৰিত কৰিব পাৰি এই বিষয়ে আমাৰ কৃষক ৰাইজক কওকচোন।
0: সকলো খেতিৰে কৃষি কৰ্ম আৰম্ভ কৰাৰ পৰাই বিভিন্ন ৰোগে যাতে খেতিডৰাত অনিষ্ট সাধন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যদি কৃষকসকলে উপযুক্ত প্ৰতিবিধান গ্ৰহণ কৰে তেন্তে খেতিডৰাৰ পৰা আমি নিশ্চয় ভাল ফল পাব পাৰোঁ। পোনপ্ৰথমে আমি ব্লাষ্ট ৰোগৰ নিয়ন্ত্ৰণ ব্যৱস্থালৈ আহোঁ। যিহেতু এই ৰোগ বীজৰ দ্বাৰা হোৱা সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি, বীজৰ দ্বাৰা হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ বীজবোৰ সিঁচাৰ আগতে শোধন কৰিব লাগে। বীজবিলাক আমি দুটা পদ্ধতিৰে শোধন কৰিব পাৰি। প্ৰথম পদ্ধতিটো হৈছে তিওৱা পদ্ধতি। এই পদ্ধতিত প্ৰতি কিলোগ্ৰাম বীজৰ বাবে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম কাৰ্বক্সিন নামৰ ঔষধ ভালদৰে গুলি তেনে ঔষধৰ মিশ্ৰণত বীজবোৰ 24 ঘণ্টা তিয়াই ৰাখি টুকি আনি পাছত 48 ঘণ্টা সময় গাপ দিব লাগে। বীজ শোধন কৰা দ্বিতীয় পদ্ধতিটো হৈছে শুকান পদ্ধতি। ঢাকোন বন্ধ কৰিব পৰা এটা শুকান পাত্ৰত প্ৰতি কিলোগ্ৰাম বীজৰ লগত 2 গ্ৰাম কাৰ্বক্সিন নামৰ ঔষধ লৈ 5 মিনিটমান সময় ভালদৰে জোকাৰি মিহলাই দিব লাগে। তাৰ পাছত গুটিখিনি তিয়াই গাপ দিব লাগে। যিহেতু ৰোগবিধ কঠীয়াতলীয়াৰ ৰোপণ ক্ষেত্ৰত যিকোনো সময়ত হ'ব পাৰে, সেয়েহে ধাননিৰ দ্বাৰা সময়ে সময়ে আমি নিৰীক্ষণ কৰি থকাটো অতি প্ৰয়োজন। ধান গছৰ পাতৰ 5% ঠাই ৰোগবিধৰ দ্বাৰা আক্ৰান্ত হ'লে

0: কাণ্ডডালহে পথাৰত দেখিবলৈ পোৱা যায়। ইহঁতে অতি কম সময়তে আক্ৰমণ কৰি ধাননি পথাৰবিলাক গৰুৱে খোৱাৰ নিচিনা কৰি পেলায়। ধানৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰা পোক বুলিলে গান্ধী পোকৰ কথা ক'ব পাৰি। গোন্ধৰ কাৰণে গান্ধী পোক সকলোৰে পৰিচিত। ইহঁতে সাধাৰণতে গাখীৰতী অৱস্থাত ধানৰ থোকবিলাক আক্ৰমণ কৰি গাখীৰ বা ৰস শুহি খায়। তাৰ ফলত থোকবিলাক পতনুৱা হৈ পৰে। কেতিয়াবা কেতিয়াবা ধান খেতিত অন্য কেতবোৰ পোক যেনে থ্ৰিপছ, সেউজীয়া খহনী পোক ইত্যাদিও দৃষ্টিগোচৰ হয়। এই থ্ৰিপছ নামৰ ওকণিৰ দৰে অতিকৈ ক্ষুদ্ৰ কলাবৰণীয়া পতংগবিধে পাতৰ ৰস শুহি খোৱাৰ ফলত পাতৰ আগবোৰ ৰঙচুৱা হৈ লাহে লাহে ওপৰ ফালৰ পৰা পাতবোৰ মেৰ খাই শুকাই যোৱাৰ দৃষ্টি হয়। ইহঁতে কঠীয়া পোখা মেলা আৰু ধানৰ ফুল ধৰা সময়ত আক্ৰমণ কৰে। এইবিধ ক্ষুদ্ৰ পতংগৰ আক্ৰমণ পানী নথকা পথাৰতহে পৰিলক্ষিত হয়। তদুপৰি সেউজীয়া খহনী পোকো সেউজীয়া বৰ্ণৰ এবিধ ক্ষুদ্ৰ পতংগ। এইবিধ পতংগই বিভিন্ন ভাইৰাছ বহন কৰি নিয়াৰ ফলত ধানৰ টুংৰু, হালধীয়া পৰা ইত্যাদি কেতবোৰ ৰোগৰো সৃষ্টি হয়। এইদৰে আমি বিভিন্ন পোকৰ আক্ৰমণ আমি ধান খেতিত বিভিন্ন সময়ত আমি দেখা পাওঁ।
1: এই ধান খেতিৰ এই অনিষ্টকাৰী পোক বা কীট পতংগবিলাকক আমাৰ কৃষকসকলে কেনেকৈ নিয়ন্ত্ৰণ কৰিব এই বিষয়ে জনাওকচোন।
0: এই অনিষ্টকাৰী কীট পতংগবিলাক নিয়ন্ত্ৰণ কৰিবলৈ আমি বিভিন্ন ব্যৱস্থা কৰোঁ। কীট পতংগ নিয়ন্ত্ৰণ কৃষিকাৰ্যৰ এক অবিচ্ছেদ্য অংগ। অধিক উৎপাদন লাভ কৰিবৰ বাবে আৰম্ভণিৰ পৰাই শস্যৰ প্ৰতিপালনৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে। কীট পতংগ নিয়ন্ত্ৰণত বিশেষকৈ ৰাসায়নিক ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। সেয়েহে অনিষ্টকাৰী কীট পতংগ দেখা মাত্ৰকে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিবলৈ যোৱাতকৈ সমন্বিত ব্যৱস্থাৰ ওপৰত অধিক জোৰ দিব লাগে। বিভিন্ন সমন্বিত ব্যৱস্থাৰ দ্বাৰা আমি কীট পতংগবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। পথৰুৱা আলিত আৰু পথাৰৰ ওচৰ পাজৰে মাজত থকা সকলোবোৰ বন বাট আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। কাৰণ এই এনেধৰণৰ সকলোবোৰ বন বাটে বিভিন্ন পোকৰ খাদ্য আৰু বংশবৃদ্ধিৰ স্থল। ৰোৱাৰ আগতে ধানৰ কঠীয়াবিলাকৰ আগ কাটি পেলাব লাগে। এইবিলাক ততালিকে গৰু ম'হক খাবলৈ দিব লাগে বা অন্য উপায়েৰে নষ্ট কৰিব লাগে। কিয়নো চৰহা, মজা খোৱা আৰু অন্যান্য প্ৰায়বিলাক ধানৰ অনিষ্টকাৰী কীট পতংগই পাতৰ আগ অংশত কণী পাৰে। সেয়েহে ধানৰ ৰোৱাৰ আগতে পাত কঠীয়াৰ পাতবিলাক আগ অংশটো কাটি দিয়াটো অতিকৈ প্ৰয়োজন। চৰহা পোকৰ দ্বাৰা আক্ৰান্ত পথাৰবিলাকৰ নৰাবিলাক পুৰি বা অন্য উপায়েৰে নষ্ট কৰিব লাগে। কিয়নো ধানৰ মুহা নাইবা শিপাত চৰহা পোকৰ পূৰ্ণাংগ গোবৰাবিলাকে শীতকালত অতিবাহিত কৰে। চৰহা পোকবিলাকে বছৰত ধান নথকাৰ সময়ছোৱা দলনি আৰু পিটনিত থকা দল, উৰি দল, বাঁহপতীয়া আদি ঘাঁহবিলাকত মাঘ মাহৰ পৰা বহাগলৈ বংশবৃদ্ধি কৰে। এনেধৰণৰ ঘাঁহবিলাক ফাগুন চ'ত মাহৰ ভিতৰত সম্পূৰ্ণভাৱে নষ্ট কৰিব লাগে। এইদৰে আমি বিভিন্ন ব্যৱস্থা কৰিব পাৰোঁ। সেইদৰে আমাৰ মজা খোৱা পোক, পাতমেৰুৱা পোকৰ পলুবিলাক খাবলৈ পথাৰত চৰাই বহিব পৰাকৈ বাঁহৰ জেং কেতবোৰ পুতি থোৱাৰ ব্যৱস্থাও আমি কৰি সুফল পাব পাৰোঁ। তাৰোপৰি কেৰাচিন তেলত ডুবোৱা ৰছী এডাল দুজন মানুহে যদি দুমূৰে ধাননি পথাৰ দৰাত জোকাৰি দিয়া হয় তেন্তে কেতবোৰ পোকৰ আক্ৰমণ কমি যায়। সেইদৰে বগৰী গছৰ কাঁইটীয়া ডালেৰে ধান গছবিলাক কোবাই দিলেও চৰহা পোক মৰে। বিহটো প্ৰয়োগ কৰিও ধানৰ বহুত পোক মাৰিব পাৰি। এনেটো প্ৰয়োগ কৰোঁতে টোপত আকৰ্ষণযুক্ত পদাৰ্থ যেনে গান্ধী পোকৰ কাৰণে মৰা ভেকুলি, কেঁকুৰা নাইবা গেলা মাছ ব্যৱহাৰ কৰি অধিক ফলৱতী হ'ব পাৰে। মজা খোৱা পোক বা পাতমেৰুৱা পোকৰ জৈৱিক নিয়ন্ত্ৰণৰ উপায় হিচাপে ট্ৰাইকগামা জেপনিকাম নামৰ উপকাৰী পতংগবিধ প্ৰতি হেক্টৰ মানে 7.5 বিঘা মাটিত 50,000 প্ৰতি সপ্তাহৰ মূৰে মূৰে ছবাৰকৈ প্ৰয়োগ কৰি সুফল পাব পাৰি। এই অতিকৈ ক্ষুদ্ৰ পতংগবিধ কেতবোৰ কাৰ্ডত পোৱা যায় যাক ট্ৰাইকোকাৰ্ড বুলি কোৱা হয়। জৈৱিক নিয়ন্ত্ৰণৰ উপায় হিচাপে বিভেৰিয়া বেচিয়ানা নামৰ ভেঁকুৰবিধ চৰহা পোক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াক এক বিশেষ মাধ্যমত বংশবৃদ্ধি কৰা হয়। প্ৰতি 400-700 লিটাৰ পানীত 3 কিলোগ্ৰাম উক্ত ভেঁকুৰবাহক মাধ্যমটি মিহলি কৰি প্ৰতি হেক্টৰ মাটি খেতিত প্ৰয়োগ কৰিব লাগে। বিভেৰিয়া বেচিয়ানাৰ উপৰিও অসমত যথেষ্ট সংখ্যক ঔষধিযুক্ত গছ গছনি আছে। সহজে পোৱা নিমৰ গছ, জাৰ্মানী বন, পথৰুৱা বিহলাঙনি ইত্যাদি গছলতাবোৰো ব্যৱহাৰ কৰিব পাৰি। জৈৱিক কীটনাশক ঔষধ হিচাপে নিমৰ দ্বাৰা তৈয়াৰী বহুত ঔষধ বজাৰত উপলব্ধ হয়। গতিকে নিমৰ দ্বাৰা তৈয়াৰী এনে ঔষধ প্ৰয়োগ কৰিও সুফল পাব পৰা যায়। গতিকে কৃষকসকলে সঠিক সময়ত সঠিক মাত্ৰাত জৈৱিক ঔষধ প্ৰয়োগ কৰিলে বহু সকাহ পাব পাৰে। এনে ঔষধ সদায় আবেলি সময়ত প্ৰয়োগ কৰক। এতিয়া আমি

0: ধান খেতিৰ অনিষ্টকাৰী কীট পতংগ যদি সংখ্যা বাঢ়ি আৰ্থিকভাৱে হানি কৰিব পৰা অৱস্থা পায় তেতিয়া আমি ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিব পাৰোঁ।
1: হয়,
0: মজা খোৱা পাত মেৰুৱা, টোপলি কটা, পিঁয়াজি পতিয়া, চৰহা, খুৰপোক আদি নিয়ন্ত্ৰণ কৰিবলৈ আমি থায়মেটাক্সম 25 WG প্ৰতি হেক্টৰত 100 গ্ৰাম বা ক্ৰনটানিপল 0.4 G প্ৰতি হেক্টৰক 1 কিলোগ্ৰাম এটা ক্ৰনটানিপল 25 BCC প্ৰতি হেক্টৰত 30 গ্ৰাম ফিপ্ৰনিল 5 SC প্ৰতি হেক্টৰত 370 মিলিলিটাৰ প্ৰয়োগ কৰিব পাৰে। সেইদৰে ছগা পাত ওকণি আদি নিয়ন্ত্ৰণ কৰিবলৈ থায়মেটাক্সাম 25 WG প্ৰতি হেক্টৰত 100 গ্ৰাম, ইমিডাক্লৰপিড 70 WG প্ৰতি হেক্টৰত 35 গ্ৰাম প্ৰয়োগ কৰিব পাৰে। সেইদৰে গান্ধী পোক নিয়ন্ত্ৰণ কৰিবলৈ 1% শক্তিযুক্ত নিমল নাইবা 1500 PPM শক্তিযুক্ত নিমচিড কাৰ্নেল এক্সট্ৰেক্ট ব্যৱহাৰ কৰিব পাৰি। এইদৰে আমি কীটনাশক ঔষধ ব্যৱহাৰ কৰিও মানে বেছিকৈ ক্ষতি সাধন হ'লে এনেকুৱা ধৰণৰ কেতবোৰ কীটনাশক ঔষধ ব্যৱহাৰ কৰি আমি পোকবিলাক নিয়ন্ত্ৰণ কৰোঁ।
1: কিন্তু পৰাপক্ষত মানে জৈৱিকভাৱে
0: নিয়ন্ত্ৰণ কৰাটো বেছিকৈ ভাল, যিহেতু কীটনাশক ঔষধৰ বহুতো পাৰ্শ্বক্ৰিয়া থাকে, বায়ুমণ্ডল প্ৰদূষিত কৰে, খেতি মাটিত থকা পানীবিলাক গাউণ্ড ৱাটাৰত যিবিলাক পানী থাকে সেই পানীবিলাক প্ৰদূষণ কৰে, মানুহৰ স্বাস্থ্যৰ পক্ষে পশু পক্ষীৰ স্বাস্থ্যৰ বাবে অনিষ্টকাৰী, সেইকাৰণে পৰাপক্ষত কীটনাশক ঔষধ প্ৰয়োগ নকৰাই ভাল। কিন্তু অতিকৈ বেছিকৈ যদি ক্ষতি হয় তেতিয়া অন্য উপায় নাথাকিলে কীটনাশক ঔষধ প্ৰয়োগ কৰিবলৈ আমি আগবাঢ়িব লাগে,
1: ৰাসায়নিক
0: কীটনাশক ঔষধ।
1: হয়, ইমান পৰে আপুনি ধান খেতিত হোৱা বিভিন্ন ৰোগ আৰু পোক পতংগৰ বিষয়ে বহুখিনি কথা জানিবলৈ দিলে। ধান খেতিৰ অনিষ্টকাৰী শস্য কৃমিনো কি, এই বিষয়ে কৃষকসকলক অলপ বুজাই ক'ব নেকি?
0: নিশ্চয় ক'ম। শস্য কৃমি হৈছে অতিকৈ ক্ষুদ্ৰ, খালী চকুৰে মনিব নোৱাৰা পেলুৰ নিচিনা জীৱ। ইহঁতে প্ৰধানকৈ শস্যৰ শিপা তথা গা গছ, পাত, পাতৰ থোৰ, পুষ্পবিন্যাসত আক্ৰমণ কৰি শস্যৰ যথেষ্ট অনিষ্ট কৰে। ধান খেতিৰ অনিষ্টকাৰী শস্য কৃমি বুলিলে উফৰা ৰোগ সৃষ্টি কৰা কৃমি আৰু শিপাত গাঁঠি তথা টেমুনাৰ সৃষ্টি কৰা শস্য কৃমিৰ কথাই প্ৰধানকৈ উনুকিয়াব পাৰে।
1: শস্য কৃমিৰ দ্বাৰা হোৱা ৰোগসমূহ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়ে জনাওকচোন।
0: হয়, শস্য কৃমিৰ দ্বাৰা ৰোগ বুলি ক'লে আমি প্ৰথমতে আমি উফৰা ৰোগৰ কথাই মনলৈ আহে, যিহেতু এই ৰোগবিধে সাধাৰণতে আমাৰ যিহেতু যিবিলাক মানে দ মাটিত খেতি কৰা বিশেষকৈ বাও ধানত এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ আমি সমূহীয়া আৰু সংকল্পবদ্ধ ব্যৱস্থা হাতত লোৱা উচিত। বিভিন্ন নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰি এই প্ৰজাতিৰ শস্য কৃমিবিলাক নিয়ন্ত্ৰণ কৰিব পাৰে। যিহেতু এই প্ৰজাতিৰ শস্য কৃমিবিলাকে শস্য গা গছবিলাকৰ তথা পাতৰ থোৰবিলাকৰ মাজত সোমাই থাকি শস্যৰ অনিষ্ট কৰে। এইবিলাকৰ শস্য কৃমিক মানে বিভিন্ন লক্ষণ দেখা যায়, যিহেতু বেছিকৈ আক্ৰমণ হ'লে ধানৰ গেৰবিলাক মানে থোকবিলাক ওলাই নাহে আৰু কেতিয়াবা আংশিকভাৱে ওলায় আৰু বেছিভাগ ধানেই পতনুৱা হয়। উফৰা কৃমিৰ আশ্ৰয়স্থল হৈছে নৰা, ধানৰ নৰাবিলাক, সেইকাৰণে শস্য চপোৱাৰ পিছত উফৰা কৃমিৰ আক্ৰমণ যদি হয় পথাৰত, এই নৰাবিলাক আমি জুই লগাই পুৰি পেলাব লাগে, তেতিয়া 5 বছৰত শস্য কৃমিৰ আক্ৰান্তটো কমি যায়। সেইদৰে বাকী ৰৈ যোৱা নৰাবিলাক ভালদৰে হাল বাই মাটিৰ লগত মিহলাই মাটিডৰা অলপ দিন সূৰ্যৰ প্ৰখৰ তাপত চন পেলাই থৈও এই ৰোগৰ প্ৰাদুৰ্ভাৱ কমাব পাৰি। আনহাতে উফৰা আক্ৰান্ত অঞ্চলবিলাকত ধান খেতিৰ বিকল্প হিচাপে 3-4 বছৰ ব্যৱধানত উফৰা কৃমিয়ে আক্ৰমণ নকৰা কেতবোৰ শস্য যেনে মৰাপাত আদি খেতি কৰিও আমি এই শস্য কৃমিবিধ নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি কিছুমান হস্ৰম্যাদী ধানৰ জাত আছে যেনে পদ্মপাণী আদি খেতি কৰিও আমি উফৰাদি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইদৰে আমি বিভিন্ন ব্যৱস্থা ধৰণ গ্ৰহণ কৰিও আমি এই শস্য কৃমিবিলাক নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি কেতবোৰ আৰু কিছুমান আমাৰ জৈৱিকভাৱে নিয়ন্ত্ৰণ পদ্ধতি আছে, সেইবিলাকো আমি ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয়তে আমাৰ উফৰা কৃমিৰ উপৰিও ধানৰ এবিধ অতিকৈ অনিষ্ট শস্য কৃমি হৈছে শিপাত গাঁঠি বা টেমুনাৰ সৃষ্টি কৰা শস্য কৃমি। এই শস্য কৃমিবিলাকে বিশেষকৈ ধান গছৰ কঠীয়াতলিত আৰু যিবিলাক ধান মানে ওখ মাটিত কৰা হয়, সাধাৰণতে বেছিকৈ পানী কম থকা মাটি ওখ চানেকীয়া মাটিত কৰা হয়, সেই ধানবিলাকত এই টেমুনা বন্ধা শস্য কৃমিবিলাকে বেছিকৈ আক্ৰমণ কৰে। ইহঁতে আক্ৰমণ কৰিলে কি হয়, ধাননিৰ দ্বাৰা পাতবিলাক হৰিতকণাহীন হৈ হালধীয়া পৰি যায় আৰু ধান গছবিলাক চাপৰ হৈ থাকে, ওখ নহয় আৰু

0: সি পুলি ভগাটো কমি যায়। আৰু ধান গছবিলাক যদি আমি উঘালি চাওঁ বা কঠীয়াবিলাক উঘালি চাওঁ, কঠীয়াৰ আগলি অংশত বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ টেমুনা আমি দেখা পাওঁ। এইদৰে আমি এই শস্যকৃমিবিধ চিনাক্ত কৰিব পাৰোঁ। এই শস্যকৃমি উফৰা কৃমি নিচিনা নহয়, এই উফৰা কৃমিটোৱে শস্য গা গছত আক্ৰমণ কৰে, কিন্তু এই শিপাত গাঁঠি বন্ধা কৃমিবিধে শস্যৰ শিপাত আক্ৰমণ কৰে যিহেতু সিহঁতি মাটিতে থাকি যায়। সেইকাৰণে আমি মাটিখিনিত মানে শস্যকৃমি মৰা ব্যৱস্থা কৰিব লাগে। এতিয়া আমি খেতি কৰিব লোৱা মাটিখিনিত ভালদৰে যদি চাহ কৰি গৰম সূৰ্যৰ প্ৰখৰ তাপত মানে যেতিয়া যি সময়ত আমাৰ উষ্ণতা বাঢ়ি থাকে, এপ্ৰিল মে' মাহত খুব বেছি যদি ধানৰ বেছি গৰম পৰে, উষ্ণতা বাঢ়ে, তেতিয়া আমি কেইবাবাৰো হাল বাই দিলে মাটিত তলত সোমাই থকা কৃমিবিলাক বাহিৰলৈ ওলাই আহে আৰু সূৰ্যৰ প্ৰখৰ তাপত মৰি যায়। তেনেদৰে আমি কিছুমান আমি জৈৱিক পদাৰ্থ যেনে খলি হয়, নিম কেক, তেনেকুৱা ধৰণৰ কাঠৰ গুড়ি, বহুত ধৰণৰ মেটেকাৰ মিশ্ৰণ আদি জৈৱিক পদাৰ্থ মাটিত যদি প্ৰয়োগ কৰোঁ, সেই আগতীয়াকৈ আমি যদি মাটিত হাল বাই দিয়া সময়ত প্ৰয়োগ কৰোঁ, এই জৈৱিক পদাৰ্থবিলাক যেতিয়া পচি যায় মাটিত, তেতিয়া তাৰমানে এই জৈৱিক পদাৰ্থ কিছুমান পচি যোৱাৰ লগে লগে কিছুমান পদাৰ্থ এমনিয়া, কিছুমান এচিড আদি ওলাই যায়, সেইবিলাক কেউ শস্যকৃমিবিলাক মাৰি পেলায়। এইদৰে আমি শস্যকৃমিবিলাক বহুত ব্যৱস্থাৰে আমি নিয়ন্ত্ৰণ কৰোঁ। আমি ৰাসায়নিক ঔষধ নিদিও আমি এনেকৈ নিয়ন্ত্ৰণ কৰোঁ। তাৰোপৰি আমি কিছুমান শস্যাৱৰ্তন মানে ধান খেতি নকৰি ধান খেতিৰ পৰিৱৰ্তে আমি সেই মাটিডৰাত মাহজাতীয় শস্য বা অন্য কেতবোৰ মৰাপাত, ৰাবি ছিজনত আমি সৰিয়হ আদি খেতি কৰিও আমি এই শস্যকৃমি বুলি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যিহেতু এই কৃমিবিধে ধান খেতি বা কিছুমান বন বাটতহে অনিষ্ট কৰে, কিন্তু অন্য মাহজাতীয় বা তেলজাতীয় শস্যত অনিষ্ট নকৰে। সেয়েদি আমি শস্যাৱৰ্তন কৰিও আমি শস্যকৃমি নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেকৈ বিভিন্ন আমি জৈৱিক পদ্ধতিও নিয়ন্ত্ৰণ কৰিব পাৰে। আজিকালি বহুত ভেঁকুৰ, ট্ৰাইকোডাৰ্মা, পকনীয়া, পেচিলোমাইচিছ কেতবোৰ ভেঁকুৰ শস্যকৃমি নিয়ন্ত্ৰণ কৰিব পৰা উপকাৰী ভেঁকুৰ আছে। এই ভেঁকুৰজাতীয় কীটনাশক, জৈৱ কীটনাশকো আমি প্ৰয়োগ কৰিব পাৰোঁ। এইদৰে আমি বিভিন্ন পদ্ধতিৰে শস্যকৃমিবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তেনেদৰে আমি আৰু বিভিন্ন ব্যৱস্থা ল'ব পাৰোঁ। ধৰক আমাৰ কৃমি ধৰক আৰু কিছুমান আছে গুটিৰ দ্বাৰা বিস্তাৰিত হয়, সেইকাৰণে আমি সদায় আমি ধান খেতি কৰিবলৈ লওঁতে য'ৰ পৰা আমি বীজটো ল'ম সেই বীজবিলাক সদায় আমি চাৰ্টিফাই হ'ব লাগে আৰু য'ৰে পৰা ত'ৰ পৰা বীজ সংগ্ৰহ কৰিব নালাগে। আৰু বীজবিলাক সদায় সিঁচাৰ আগতে আমি ভালদৰে শুকুৱাই পতনুৱা বীজ নোহোৱা বা যিবিলাক উপযুক্ত বীজবিলাক আমি সিঁচাৰ ব্যৱহাৰ কৰিব লাগে। আৰু আমাৰ অপতিনবিলাকো আমি ভালদৰে নিয়ন্ত্ৰণ কৰি থাকিব লাগে, যিহেতু অপতিনবিলাকতো শস্যকৃমিবিলাকে আশ্ৰয় লৈ থাকিব পাৰে। সেইকাৰণে আমি পথাৰডৰা সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিব লাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজন, কিয়নো বহুতো পোক পতংগ শস্যকৃমি এই বনবাটবিলাকতে সোমাই থাকে। তাহাঁতি বনবাটবিলাকত সোমাই থাকি যেতিয়া বেছিকৈ আমাৰ বনবাটে আগুৰি ধৰে, তেতিয়া খেতি অকল ধান খেতি বুলিয়ে নহয় সকলো খেতিতে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰিলে পোক পৰুৱা বেমাৰ আজাৰ বহু পৰিমাণে হাত সাৰি থাকিব। এইদৰে আমি শস্যকৃমিবিলাকো আমি তেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু যিহেতু এই শস্যকৃমিবিলাক অতিকৈ ক্ষুদ্ৰ, সেইকাৰণে সিহঁতক কৃষকৰ গুপ্ত শত্ৰু বুলি কোৱা হয়। আমি পোকবিলাক আমি চকুৰে দেখা পাওঁ, শস্যকৃমিবিলাক কিন্তু দেখা নাপাওঁ। সেইকাৰণে আমি শস্যকৃমিয়ে আক্ৰমণ হোৱাটো আমি ধৰিবলৈ অতি কঠিন, কিন্তু আমি সেইকাৰণে পথাৰডৰাৰ সঘনাই নিৰীক্ষণ কৰি এই যিবিলাক লক্ষণৰ কথা ক'লোঁ, সেই লক্ষণবিলাক সদায় দেখা পালে আমি তাৰপিছত আমি যে শস্যকৃমি হ'ব পাৰে সেই প্ৰতি সজাগ হ'ব লাগে, বিহিত ব্যৱস্থা আমি ল'ব লাগে। আৰু তাৰ বাবে আমি যদি দৰকাৰ হয় আমি শস্যডৰাৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি বা শস্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত আমি পৰীক্ষা কৰি চালে আমি তাৰ শস্যকৃমি আছেনে নাই সেইটো ওলাই যাব। আমি যিবিলাক লক্ষণ দেখা পাওঁ, যিহেতু চুটি চাপৰ হ'ব পাৰে, গছবিলাক হৰিকণা হয়, গছবিলাক পুলি ভগাটো কমি যায়, এইবিলাক শস্যকৃমি আক্ৰমণ কৰাৰ ফলতে সাধাৰণতে হয়, তেতিয়া আমি বিভিন্ন ব্যৱস্থা ল'বলৈ আগবাঢ়িব।
1: হয় ডক্টৰ নেওগ, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা ধান খেতিৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ সম্পৰ্কে আমি বহু কথা গম পালোঁ আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা আমাৰ শ্ৰোতাৰ লগতে আমাৰ কৃষকসকল নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি নিজৰ সময় দি আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।
0: ধন্যবাদ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজিৰ শিৰলু অনুষ্ঠানত ধান খেতিৰ কীট পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ শস্যকৃমি বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাঞ্জল প্ৰতিম নেওগে, অনুষ্ঠানটি যুগুতাই আদৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্তক।

ভূমিপট্টা প্ৰদান। বৰপেটাৰ পৰা মেঘালয়লৈ সৰাবৰা চাংচাৰীত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ, তিনিজনক আটক। হেজাৰ হেজাৰ প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী অৰ্ধসামৰিক বাহিনী, পুলিচৰ লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ, কক্ৰোচৰ সংসদ যাত্ৰাক লৈ ৰণক্ষেত্ৰ হ'ল দিল্লী। কেইবাজনো আন্দোলনকাৰী আহত, আৰক্ষীৰ খণ্ডযুদ্ধ সাময়িকভাৱে ৰখা হ'ল, বন্ধ ৰখা হ'ল পাঁচটা মেট্ৰ' ষ্টেচন, যন্ত্ৰ মন্ত্ৰৰ ঘেৰাও, ছহেজাৰ অৰ্ধসামৰিক আৰক্ষী বাহিনীৰ নিষিদ্ধ নিৰাপত্তাৰ মাজেৰে সংসদ ত্যাগ প্ৰধানমন্ত্ৰীৰ। বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে স্থগিত লোকসভা, ৰাজ্যসভা, নীটৰ প্ৰশ্নকাকত ফাদিল, শিক্ষাৰ্থীৰ প্ৰতিবাদ, ৰাম মন্দিৰৰ প্ৰণামী চুৰিক লৈ উত্তপ্ত সংসদ। অধিৱেশনৰ পূৰ্বে সংসদৰ বাহিৰত প্ৰধানমন্ত্ৰীৰ ভাষণত ৰাহুল গান্ধীৰ কটাক্ষ, ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰত দেশৰ ইতিহাসত মোদীতকৈ ডাঙৰ নৱপ্ৰজন্মৰ বিৰোধী নাই। আৰ্জেণ্টিনাৰ স্বপ্নভংগৰ নিশা, স্পেনিছ সূৰ্যৰ উদয়। এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰটো ব্যৱহাৰ হ'ব ইথানল, ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হ'ব কেন্দ্ৰৰ নতুন নীতি। নাগালেণ্ডত দৰ বিস্ফোৰণ, চৰাইদেউ, শিৱসাগৰ, যোৰহাটত ভয়াৱহ বান, উজনিত জলপ্ৰলয়ত 24 ঘণ্টাত 7 জনৰ মৃত্যু। বান ভূমিস্খলনত বিপৰ্যয় গুৱাহাটীৰ জনজীৱন, তেতেলিয়াৰ পৰা লখৰালৈ পানীত বুৰ গ'ল ৰাষ্ট্ৰীয় ঘাইপথ। SFI, DYFI, C2, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ যৌথ সংহতি সভা, পৰিৱেশকৰ্মী ৱাং চুকুৰ গণতান্ত্ৰিক আন্দোলনলৈ সমৰ্থন, গুৱাহাটীত প্ৰতিবাদ, AIDSO, AIDMSS, AIDYO-ৰ। নগাঁৱত কেইবাটাও বাওঁপন্থী দল সংগঠনৰ গণবিক্ষোভ, ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ পদ্ধতিগত ধ্বংসৰ বিৰুদ্ধে ক্ষোভৰ উত্তৰত অভাৱত অত্যাচাৰত আশ্ৰয় ল'বলগীয়া হৈছে মোদী চৰকাৰে। CPIMৰ বিক্ষোভ সমদল, নাগৰিক সমাজ, তেজপুৰ বিশ্ববিদ্যালয়, শিক্ষাৰ্থী, কৰ্মচাৰীৰ সুকীয়া কাৰ্যসূচী, ৱাং চুকৰ অনশনৰ সমৰ্থনত তেজপুৰৰ দল সংগঠনৰ বিক্ষোভ। এতিয়া শুনক ইতিহাসত আজিৰ দিনটো। আজি বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস। 1658 চনত পিতৃ শ্বাহজাহানত আগ্ৰাৰ দুগ্ৰত বন্দী কৰি আনুষ্ঠানিকভাৱে ঔৰংজেবৰ দিল্লীৰ ৰাজপাত আৰোহণ কৰিছিল আজিৰ দিনটোতে। 1883 চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰথম ৰাজহুৱা ৰংগমঞ্চ ষ্টাৰ থিয়েটাৰ মুকলি। 1899 চনৰ আজিৰ 21 জুলাইৰ দিনটোতে আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্মদিন। দ্য অল্ড মেন এণ্ড দ্য চিৰ তেওঁৰ প্ৰসিদ্ধ উপন্যাস। মূলতঃ এই উপন্যাসৰ বাবে হেমিংৱে লাভ কৰিছিল 1954 চনৰ সাহিত্যৰ নোবেল বঁটা। ওঠৰশ নিৰান্নব্বৈ চনৰ 21 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনিৰ প্ৰদেশৰ চিকাগোৰ ওচৰৰ ওক পাৰ্কত জন্ম হৈছিল আৰ্নেষ্ট হেমিংৱেৰ। 1917 চনত ওক পাৰ্ক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ দ্য কানচাছ চিটি ষ্টাৰ নামৰ কাকত এখনৰ প্ৰতিবেদক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। প্ৰথম মহাসমৰৰ সময়ত ৰেডক্ৰছৰ এম্বুলেঞ্চ চালক হিচাপে ইটালীলৈ যায় আৰু তাতেই গুৰুতৰভাৱে আহত হৈ 3 মাহ চিকিৎসালয়ত থাকিব লগা হয়। 1921 চনত হেমিংৱে হেডলি ৰিচাৰ্ড নামৰ এগৰাকী মহিলাক বিয়া কৰায়। 1927 চনত হেমিংৱেৰ হেডলিৰ লগত বিবাহ বিচ্ছেদ হয় আৰু পুলিন নামৰ আন এগৰাকীক বিয়া কৰায়। সেই বছৰতে তেওঁ আন এক গল্প সংকলন মেন উইডাউট ওমেন, 1929 চনত হেমিংৱেৰ অমৰ সৃষ্টি এ ফেয়াৰৱেল টু আৰ্মছ প্ৰকাশ হয়। উপন্যাসখনে হেমিংৱেক প্ৰচুৰ অৰ্থ আৰু খ্যাতি আনি দিয়ে। উপন্যাস আৰু চুটিগল্পৰ উপৰি হাৰ্টযুদ্ধক লৈ ৰচিত ডেথ ইন দ্য আফটাৰনুন 1932 চনত আৰু চিকাৰ কাহিনী গ্ৰীণ হিলছ অৱ আফ্ৰিকাত সাহস, পৌৰষ আৰু সংগ্ৰামৰ মনোভাৱক গৰিমামণ্ডিত কৰা হৈছে। 1936 চনত স্পেইনত গৃহযুদ্ধৰ সময়ত মাৰ্কিন সংবাদ সংস্থাৰ এটাৰ হৈ বাতৰি পৰিৱেশনৰ বাবে হেমিংৱে স্পেইনলৈ যায়। তাত থকাৰ সময়ত 1939 চনত তেওঁ মাৰ্থ লেঘৰ নামৰ লেখিকা এগৰাকীকো বিয়া কৰায়। 1945 চনৰ পৰা হেমিংৱে কিউবাত বসবাস কৰিবলৈ লয়। 1952 চনত হেমিংৱে ৰচনা কৰে তেওঁৰ অমৰ সৃষ্টি দ্য অল্ড মেন এণ্ড দ্য চি।
এই উপন্যাসৰ বাবে 1953 চনত তেওঁ লাভ কৰে পুলিৎজাৰ বঁটা আৰু 1954

0: শ্ৰোতাসকলে ইমান পৰে সংসদত আজিৰ দিনটোৰ সমীক্ষা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ ইতিপূৰ্বে প্ৰচাৰিত আইন সম্পৰ্কীয় অনুষ্ঠান আইন আৰু আমি।
1: আকাশবাণী তেজ

0: বৰ আগবঢ়াইছো আইন আৰু আমি। আজিৰ আইন আৰু আমি অনুষ্ঠানত ভূমিৰ অধিকাৰ আৰু ভূমি সম্পৰ্কীয় আইন এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো তেজপুৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ মৃদুলা শৰ্মাক। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: নমস্কাৰ।
0: অনুষ্ঠানত প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো ভূমি অধিকাৰনো কি আৰু ভূমিৰ অধিকাৰৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে।
1: মাটিৰ অধিকাৰ হৈছে আইনী বা পৰম্পৰাগত নিয়ম যিয়ে কোনো ব্যক্তি বা সমাজে ভূমিৰ ওপৰত কেনেদৰে নিজৰ মালিকীস্বত্ব সাব্যস্ত কৰিব, ব্যৱহাৰ কৰিব বা হস্তান্তৰ কৰিব তাক নিৰ্ধাৰণ কৰে। ইয়াক অধিকাৰ আমি যেতিয়া লওঁ সেইটো আমি কেনেকৈ উপভোগ কৰিব পাৰোঁ, আমি ব্যৱহাৰ কৰিব পাৰোঁ, মাটিত বসবাস কৰিব পাৰোঁ, খেতি বাতি কৰিব পাৰোঁ, গৰু ম'হ চৰোৱা বা ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ অধিকাৰ থাকিব, আনক বাধা দিয়াৰ অধিকাৰ, মোৰ মাটিখিনিত কোনোবা সোমালে আমি বাধা দিব পাৰোঁ, হস্তান্তৰ কৰাৰ অধিকাৰ, মোৰ মাটিখিনি মই কাক দিম, কেনেকৈ কালৈ হস্তান্তৰ কৰিম সেইটো সিদ্ধান্ত ল'ব পাৰোঁ, আৰু ক্ষতিপূৰণ পোৱাৰ অধিকাৰ যদি আমাৰ মাটিখিনি চৰকাৰে কিবা কামৰ কাৰণে লৈ লয় আইনীৰ প্ৰক্ৰিয়াৰ সহায়ত বা আইনৰ মাজেৰে আমি কি পাব পাৰোঁ, এটা মূল্যৰ ক্ষতিপূৰণ পাব পাৰোঁ, সেইখিনি আমাৰ হ'ল মাটিৰ অধিকাৰ। মাটিৰ অধিকাৰ বুলি কোৱাৰ লগে লগে কেইবাটাও প্ৰকাৰ আছে। এটা হ'ব ব্যক্তিগত অধিকাৰ, এটা হ'ব ব্যক্তিগত অধিকাৰত আপোনাৰ মোৰ মাটি আছে, আমি আমাৰ মাটিত ঘৰ বনাব পাৰোঁ, আমি আমাৰ মাটিত খেতি কৰিব পাৰোঁ, সেইটো ব্যক্তিগত। আৰু এটা আছে সমূহীয়া, সমূহীয়াভাৱে গোটেই গাঁও বা সমাজখনৰ একেলগে যিয়ে ব্যৱহাৰ কৰে, ধৰক আপোনাৰ গাঁৱৰ গো চাৰণ পথাৰ, সমূহীয়া হাবি, এইবিলাক হ'ল আপোনাৰ সমূহীয়া অধিকাৰ। আকৌ এটা থাকে চৰকাৰী, চৰকাৰী তাত দেশ বা ৰাজ্য চৰকাৰৰ অধীনত থকা ৰাজহুৱা মাটিৰ ব্যৱহাৰ হয়, যেনে ৰাষ্ট্ৰীয় উদ্যান, ৰেলৱে লাইন, চৰকাৰী কাৰ্যালয়, এইবিলাক চৰকাৰী মাটি হয় তেওঁবিলাক। আৰু এটা পৰম্পৰাগত থাকে, সেইটো চৰকাৰী কাগজ পত্ৰতকৈও পুৰণি, সমাজ ব্যৱস্থা বা জনজাতীয় পৰম্পৰাৰ ওপৰত ভিত্তি কৰি থলুৱা লোকসকলে ভোগ কৰা ভূমিৰ অধিকাৰ। এইখিনিক আমি মাটিৰ মূল অধিকাৰ বুলি ভাবোঁ, আমি উপভোগ কৰি আহিছোঁ বহুত পুৰণা দিনৰ পৰাই।
0: হয়, এতিয়া ভূমিৰ অধিকাৰ কিয় ইমান গুৰুত্বপূৰ্ণ এই বিষয়েও কওকচোন।
1: মাটিৰ অধিকাৰে আচলতে আমাক অৰ্থনৈতিকভাৱে সুৰক্ষিত কৰে। মাটিৰ পট্টা থাকিলে মানুহে তাত নিশ্চিত হৈ বিনিয়োগ কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে বা সেই মাটি বন্ধকত ৰাখি বেংকৰ ঋণ ল'ব পাৰে, হয়নে? আমি সেইখিনি সুবিধা পাব পাৰোঁ। সামাজিক পৰিচয় এটা থাকে, থলুৱা আৰু জনজাতীয় লোকসকলৰ বাবে ভূমি কেৱল সম্পত্তি নহয়, মাটি আমাৰ কেৱল সম্পত্তিও নহয়, ই তেওঁলোকৰ এটা সংস্কৃতি হয়, আমাৰ ইতিহাস জড়িত হৈ থাকে, আমাৰ জীৱিকা জড়িত হৈ থাকে। আৰু বিবাদ দূৰীকৰণ হয়, যদি আমাৰ মাটিৰ লগত সীমাৰ সৈতে কাৰোবাৰ লগত কিবা অশান্তি হয় তেতিয়া আমাৰ নিজৰ মাটিটুকুৰাৰ কাৰণে আমি কাৰো ওচৰত সৰু হ'ব নালাগে। কি থাকে, আমাৰ মাটিৰ অধিকাৰটোৱে আমাক এটা অধিকাৰ জন্ম দিয়ে, বেলেগ এটা অধিকাৰো দিয়ে যে আমি সম্পূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে থাকিব পাৰোঁ।
0: হয়, আপোনাৰ পৰা ভূমিৰ অধিকাৰ সম্পৰ্কীয় কথাসমূহ আমি জানিব পাৰিলোঁ আৰু ই কিহৰ বাবে গুৰুত্বপূৰ্ণ সেই বিষয়েও আভাস পালোঁ। এতিয়া জানিবলৈ বিচাৰিছোঁ অসম ভূমি আৰু ৰাজহ নিয়মাৱলী কোনখন আইনৰ অধীনত চলি আছে এই সম্পৰ্কে।
1: অসম ভূমি আৰু ৰাজহ নিয়মাৱলী 1886 চনৰ যিখন আইন আছে সেই আইনখনৰ অধীনতে বহুতখিনি নিয়ম বনোৱা হৈছে। সেই নিয়মখিনিৰ জৰিয়তে এতিয়া আমাৰ ভূমিৰ আৰু ভূমিৰ মালিক, ভূমিধাৰী খেতিয়ক আৰু অন্যান্য অধিকাৰভোগী যিবিলাক অধিকাৰ আছে সেইবিলাক স্পষ্টভাৱে নিৰ্ধাৰণ কৰা দিয়া হৈছে। এতিয়া আমাৰ ভূমি জৰীপ আৰু সীমা নিৰ্ধাৰণ কৰা কেনেকৈ কৰা হয় এই নিয়মাৱলীৰ অধীনতেই নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰী ভূমিৰ সুৰক্ষা কেনেকৈ দিব লাগে সেয়াও নিৰ্ধাৰণ কৰা হৈছে। ভূমি সংক্ৰান্ত বিবাদ নিষ্পত্তি কেনেকৈ কৰা হয় সেয়াও নিৰ্ধাৰণ কৰা হৈছে। দুৰ্বল আৰু জনজাতীয় শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কেনেকৈ ৰক্ষা কৰা হয় মাটিৰ কাৰণে সেয়াও কৰা হৈছে। আচলতে অসম ভূমি প্ৰশাসন মূল আইন হিচাপে আজিও ইয়াৰ বিশেষ গুৰুত্ব আছে। ভূমিৰ মালিকীস্বত্ব, পট্টা নামজাৰী, ভূমি অভিলেখ ব্যৱস্থাপনাৰ আইনগত ভিত্তি প্ৰদান কৰে এই আইনখনৰ অধীনত থকা নিয়মসমূহে। ভূমি ৰাজহ সংগ্ৰহ আৰু চৰকাৰী ভূমিৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰে, ভূমি সংক্ৰান্ত বিবাদ নিষ্পত্তিত সহায় কৰে আৰু আইন শৃংখলা বজাই ৰাখে। আৰু এটা আছে যে ইয়াত মানে অসমত মাটিৰ অধিকাৰ বৰ্তমান আৰু অসম ভূমি আৰু ৰাজহ আইনৰ আৰু শেহতীয়া যিখিনি নীতি আমাৰ চৰকাৰে বনাইছে নীতিৰ দ্বাৰা পৰিচালিত হয়। মূলতঃ নীতি তিনিটাৰ মুখ্য অধিকাৰ প্ৰচলিত হৈছে স্থায়ী পত্তা, ম্যাদী পত্তা আৰু চৰকাৰী সুৰক্ষিত যিখিনি জনজাতীয় বেল্ট ব্লক,

0: য'ত থলুৱা অধিকাৰ সংৰক্ষিত হৈ থাকে তাক গুৰুত্ব দিয়া হৈছে। এতিয়াৰ সময়ত যদি আমি কেতিয়াবা ভূমি সম্পৰ্কীয় নাম জাৰি কৰিব লগা হয়, যিটো ইংলিছত মিউটেশ্যন বুলি কোৱা হয়, তেতিয়া আমি মিছন বসুন্ধৰাৰ সহায় ল'ব লাগে, যে মিছন বসুন্ধৰাৰ মাজেৰে আমি মাটিৰ পট্টা প্ৰদান, সীমা নিৰ্ধাৰণ আৰু নামজাৰি আদিৰ দৰে ভূমি সংস্কাৰ কাম কাজ ডিজিটেল ৰূপত কৰিবলৈ অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে। আকৌ ভূমিৰ বিপৰীতে থকা অধিকাৰ, মাটিৰ মালিক এজনে মাটিৰ উত্তৰাধিকাৰী বাছনি কৰাৰ, মাটি বন্ধকত ৰাখি ঋণ লোৱা, ঘৰ সজাৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰে। আৰু ভূমি পঞ্জীয়ন নীতি, আমি যে কওঁ এইটো লেণ্ড ট্ৰেন্সফাৰ এণ্ড ৰেজিষ্ট্ৰেশ্যন, সেইটো মাটিৰ পট্টাৰ স্থিতি চাবলৈ বা ভূমি ৰেকৰ্ড কৰিবলৈ অসম চৰকাৰৰ ধৰিত্ৰী পৰ্টেল ব্যৱহাৰ কৰিব পাৰিব। এই দুটা পৰ্টেলৰ, তাৰমানে বসুন্ধৰা আৰু আপোনাৰ ধৰিত্ৰী পৰ্টেল, এই দুটাৰ থ্ৰুৱেদি আমি আমাৰ মাটিৰ সম্পৰ্কীয় সম্পূৰ্ণ জ্ঞান পাব পাৰোঁ।
1: হয়, অসমত যেতিয়া আমি ভূমি ক্ৰয় কৰোঁ তেতিয়া কেনেধৰণৰ দিশসমূহ আমি চালি জাৰি চাব লাগে যাতে পাছলৈ ক্ৰেতাজনে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, এই বিষয়ে জনাওকচোন।
0: এইটো মানে বহুত দৰকাৰী এতিয়া, যে আমি যেতিয়া মাটি কিনিব যাওঁ, মাটিৰ মালিকানা মানে বিক্ৰেতাজন বৈধ মালিক হয়নে নহয়, যাৰ পৰা আপুনি মাটি কিনিব গৈছে তেওঁ বৈধ হয়নে নহয়, বৈধ মালিক, জমাবন্দী যে ৰাজৰ ৰেকৰ্ডত মালিকৰ নাম সঠিকভাৱে আছেনে নাই, মিউটেশ্যন আপোনাৰ তাত যে মাটিখিনি আহিলে বা আপুনি যাৰ পৰা মাটিখিনি ল'ব গৈছে তেওঁৰ মাটিখিনি তেওঁৰ নামত যেতিয়া মিউটেশ্যন হৈছে, তেওঁৰ তাত আহিছে বৈধভাৱে, তেওঁ ল'ব পাৰিছেনে নাই, বৈধভাৱে আহিছেনে নাই। আকৌ যেতিয়া ভূমি ৰাজহ, খাজনা ৰাজহ এইবিলাক তেওঁ নিয়মীয়াকৈ দি আছেনে নাই, সেইখিনিও চাব লাগিব। আৰু এনকাম্বাৰেঞ্চ আছে নেকি, কেতিয়াবা মাটিখিনিত কোনোবাই ঋণ লৈ থ'ব পাৰে, বন্ধকত থাকিব পাৰে, আদালতৰ গোচৰ বা অন্য কোনো দাবীদাৰৰ অধীনত আছে নেকি, সেই গোটেইখিনি চাব লাগে। আকৌ ভূমিৰ শ্ৰেণীটো চাব লাগে, কৃষিভূমি হয়নে, বাসগৃহ ভূমি হয়নে, চৰকাৰী ভূমি, বনভূমি বা সংৰক্ষিত ভূমি হয়নে নহয়, সেয়াও চাব লাগে। আকৌ মাটিৰ সীমাটো, আকৌ পৰিমাণ, দাগ নম্বৰ, এইবিলাক আমাৰ যিটো ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ লগত মিলিছেনে নাই, সেইখিনিও আমি পৰীক্ষা কৰি ল'ব লাগে কিনাৰ আগত। আৰু যিখিনি এখন বিক্ৰীৰ দলিল এখন বনাব, সেই বিক্ৰয়ত যিখন দলিল হয় বৈধভাৱে ছাব ৰেজিষ্ট্ৰাৰ কাৰ্যালয়ত গৈ পেলাই পঞ্জীয়ন কৰিবও লাগে। আৰু তাৰ আগতে আৰু এটা কথা কওঁ, যেতিয়া মাটি কিনিব যায় এজন মানুহে এজন অভিজ্ঞ অধিবক্তা বা ভূমি বিশেষজ্ঞৰ পৰা দলিলসমূহ পৰীক্ষা কৰি লোৱাটো খুব প্ৰয়োজন।
1: হয়, বৰ্তমান সময়ত ফ্লেটৰ প্ৰচলন বহুত হৈছে। এতিয়া জানিবলৈ বিচাৰিম, ফ্লেট বা স্থাপৰ সম্পত্তি ক্ৰয় কৰাৰ আগতে সাধাৰণতে পৰীক্ষা কৰিবলগীয়া গুৰুত্বপূৰ্ণ আইনী দিশসমূহ কেনেধৰণৰ, এই বিষয়ে?
0: আচলতে যিকোনো নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ আগতে প্ৰথমে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিল্ডিং পাৰ্মিশ্যন আৰু অনাপত্তি মানে ন অবজেকশ্যন চাৰ্টিফিকেট NOC সংগ্ৰহ কৰাটো বাধ্যতামূলক। এই অনুমতি অবিহনে কৰা যিকোনো নিৰ্মাণক অবৈধ বুলি গণ্য কৰা হয়, যাৰ ফলত ভৱিষ্যতে আপুনি আইনী সমস্যাত পৰিব পাৰে। গতিকে আপুনি সেইখিনি পৰীক্ষা কৰি চাব লাগিব বৈধ হয়নে নহয়। আৰু এটা আছে ৰিয়েল ইষ্টেট নিয়ন্ত্ৰণ কৰ্তৃপক্ষ, যিজন ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি, আমি যাক ৰেৰা বুলি কওঁ, তাৰ ওচৰত পঞ্জীয়নভুক্ত হোৱাটো খুব প্ৰয়োজনীয়। বিনিয়োগ কৰাৰ আগতে সেই প্ৰকল্পটো, ফ্লেটৰ যিটো প্ৰকল্প আছে সেইটো পঞ্জীয়নভুক্ত হৈছেনে নাই, সেইটো পৰীক্ষা কৰি চাব লাগে। আৰু তাৰ ওপৰত আৰু এটা ক'ব হ'লে যে পাৰ্মিশ্যন আৰু ৰেৰা আৰু গোটেইখিনি বস্তুৰ পাৰ্মিশ্যনখিনি আছেনে নাই, সন্মতি আছেনে নাই, আৰু সেইখিনি এজন অভিজ্ঞ অধিবক্তাৰ সহায়ত লৈ পেলাই কৰিলে বেছি ভাল হয়।
1: হয়, আমাৰ আৰু এটি গুৰুত্বপূৰ্ণ দিশ আছে, ভাড়া সম্পৰ্কীয় যি আইন, কাৰণ বহু লোক ভাড়াত থাকে ভাড়াতীয়া হিচাপে আৰু বহু লোকে নিজৰ গৃহসমূহ ভাড়ালৈ দিয়ে, গতিকে তেনে ক্ষেত্ৰত নতুন ভাড়া আইন, এইখনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে, এই আইনখনৰ বিষয়ে সবিশেষ জানিবলৈ বিচাৰিম।
0: এইটো মানে এনেকুৱা হয়, 2025 চনৰ নতুন নিয়মাৱলী অনুসৰি ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাড়া দিয়াৰ সময়ত লিখিত চুক্তি বাধ্যতামূলক, আৰু চুক্তিৰ পঞ্জীয়ন, চুক্তি স্বাক্ষৰ কৰা 2 মাহৰ ভিতৰত ইয়াক নিৰ্ধাৰিত ৰেণ্ট অথৰিটিৰ ওচৰত দাখিল কৰিব লাগিব। ইয়াৰ বাবে আধাৰ কাৰ্ড আৰু অন্যান্য দস্তাবেজৰ সৈতে পৃথককৈ আবেদন কৰিব লাগিব। নিৰাপত্তা আমানত, যিটো আমি ছিকিউৰিটি ডিপ'জিট বুলি কওঁ, আৱাসিক সম্পত্তিৰ ক্ষেত্ৰত ঘৰৰ মালিকে 2 মাহৰ ভাড়াৰ সমান ছিকিউৰিটি ডিপ'জিট ল'ব পাৰিব। আৰু ঘৰৰ মালিকে ভাড়া গ্ৰহণ কৰাৰ

0: পিছত অনলাইন বা অন্য মাধ্যমৰ জৰিয়তে ভাড়াতীয়াক ৰচিদ দিয়াটো প্ৰয়োজনীয়। আকৌ যদি ঘৰটো চোৱা চিতা কৰিবলৈ কোনো মেনেজাৰ থাকে, তেন্তে তেওঁৰ সবিশেষ তথ্য ঘৰৰ মালিকে ভাড়াতীয়াক দিব লাগিব। আৰু ঘৰৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে ঘৰৰ মালিকজনক বিশেষ অধিকাৰ দিয়া হৈছে আৰু ইয়াৰ বাবে নিৰ্দিষ্ট নিয়ম পালন কৰিব লাগিব। আৰু ভাড়া সংক্ৰান্তীয় যিকোনো বিবাদ সমাধানৰ বাবে ৰেণ্ট অথৰিটি, ৰেণ্ট কোড বা ৰেণ্ট কমিশ্যনাৰ আৰু ৰেণ্ট ট্ৰাইব্যুনেলৰ দৰে কৰ্তৃপক্ষ গঠন কৰা হৈছে, তাৰ ওচৰতহে যাব লাগে।
1: হয়, নামজাৰিয়ে মালিকীস্বত্ব দিয়েনে এই বিষয়ে কওকচোন।
0: ৰাজহ বিভাগ বা চক্ৰ বিষয়ৰ কাৰ্যালয়ত যি নামজাৰি হয় সেয়া মূলতঃ চৰকাৰক খাজনা বা ৰাজহ দিয়াৰ উদ্দেশ্যেৰেহে হয়। বিভিন্ন ন্যায়িক ৰায়দানৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে নামজাৰিয়ে এজন ব্যক্তিৰ নামত মাটিৰ কোনো স্বত্ব বা স্বত্বাধিকাৰ বা স্বাৰ্থ সৃষ্টি নকৰে, মানে ৰাইট টাইটেল এণ্ড ইণ্টাৰেষ্ট ক্ৰিয়েট নকৰে। সেইটো ই কেৱল চৰকাৰী নথিভুক্তিকৰণৰ বাবেহে ব্যৱহাৰ কৰা হয়। গতিকে কেৱল নামজাৰি বা জমাবন্দীৰ দ্বাৰাই কোনো ব্যক্তি মাটিৰ প্ৰকৃত আইন মালিক বুলি নিশ্চিতভাৱে ক'ব নোৱাৰি, কাৰণ ই মাটিৰ টাইটেল বা মালিকীস্বত্ব প্ৰদান নকৰে।
1: মালিকীস্বত্ব কেনেকৈ প্ৰমাণ কৰিব পাৰি?
0: এতিয়া মালিকীস্বত্বৰ প্ৰমাণ কৰিবলৈ হ'লে আপোনাক লাগিব, এজন আমাৰ সাধাৰণ মানুহক লাগিব পঞ্জীয়নভুক্ত দলিল, মানে যেনে দলিল বিক্ৰী দলিল হ'ব পাৰে, দানপত্ৰ দলিলো হ'ব পাৰে, বিনিময় দলিলো হ'ব পাৰে। এইসমূহ পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হ'ব লাগিব, মানে ৰেজিষ্টাৰ কৰা হ'ব লাগিব। ইয়েই মালিকীস্বত্বৰ প্ৰাথমিক আইনী প্ৰমাণ। আকৌ উত্তৰাধিকাৰী প্ৰমাণ পত্ৰ, যদি আপোনাৰ মাটিখিনি উত্তৰাধিকাৰ সূত্ৰে পোৱা গৈছে, ককা দেউতাৰ পৰা পোৱা গৈছে, দেউতাৰ পৰা পোৱা গৈছে, তাৰ কাৰণে যিখন উত্তৰাধিকাৰী কাগজ পত্ৰ সেইখন থাকিব লাগিব। আকৌ আদালতৰ ডিগ্ৰী এটা থাকিব লাগিব। আদালতৰ ডিগ্ৰী মানে য'ত আদালতে কোনো গোচৰৰ ভিত্তিত মাটিখিনি এজন মানুহক দি দিছে বা সেইজন মানুহ মাটিৰ মালিক হৈ গৈছে আদালতৰ আইনীভাৱে, সেইখনো এখন প্ৰমাণপত্ৰ হ'ব পাৰে। চমুকৈ ক'বলৈ গ'লে কেৱল নামজাৰিৰ ওপৰত নিৰ্ভৰ নকৰি মাটিৰ মূল ক্ৰয় বিক্ৰয়ৰ পঞ্জীয়নভুক্ত দলিলেহে মালিকীস্বত্বৰ আচল প্ৰমাণ হিচাপে গণ্য কৰা হয়।
1: হয়, এতিয়া ভূমি বা সম্পত্তি দলিল কেনেকৈ পৰীক্ষা কৰিব লাগে এই সম্পৰ্কেও আমি জানিবলৈ বিচাৰিম।
0: এতিয়া এইটো মানে যিকোনো সম্পত্তি বিক্ৰী কৰাৰ আগত প্ৰথমতে এজন অভিজ্ঞ অধিবক্তাৰ সৈতে আলোচনা কৰি আইনী পৰামৰ্শ লোৱাটো খুব প্ৰয়োজন আজিকালি। নথিপত্ৰৰ ব্যৱহাৰ, আপোনাৰ সম্পত্তিৰ মূল নথিপত্ৰ পোনপটীয়াকৈ কাৰোবাক কেতিয়াও দিব নালাগে। প্ৰথমতে কেৱল ক'লা বগা ফটোকপি, মানে ফটোষ্টেট কপি দেখুৱাব, আৰু সেইবোৰত কেৱল সত্যাপনৰ বাবে, মানে অনলি ফৰ ভেৰিফিকেশ্যন বুলি ক্ৰছ কৰি দিব লাগে। সেইটো খুব দৰকাৰী কথা। আৰু বিক্ৰীৰ কাৰণে যিটো চুক্তি হয় সেই সম্পত্তি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগত এখন আইনী বিক্ৰীৰ চুক্তি কৰাটো অত্যন্ত জৰুৰী। আৰু যেতিয়া লেনদেন হ'ব, টকা দিয়া লোৱা হ'ব, সেইটো গোটেইখিনি বেংক একাউণ্টৰ থ্ৰুদি, বেংক একাউণ্টৰ জৰিয়তে হ'ব লাগে,
1: প্ৰমাণ থাকে।
0: আৰু লেনদেনৰ গোটেই প্ৰক্ৰিয়াটোত সকলো কথা স্পষ্ট কৰি ল'ব লাগে আৰু আত্মবিশ্বাস বজাই ৰখা উচিত। আৰু যিখিনি আপুনি বেংকৰ সবিশেষ ল'লে সেইখিনি আপুনি ধুনীয়াকৈ, যদি আপোনাৰ তাত নিগচিয়েবল বিনিময়যোগ্য আহিলা, নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হৈছে, সেইখিনিও সঠিকভাৱে পৰীক্ষা কৰিব লগা হয়। আকৌ সম্পত্তিৰ দখল কেতিয়া আৰু কেনেকৈ হস্তান্তৰ কৰা হ'ব সেই বিষয়ে সাৱধান হ'ব লাগে, যাতে পিছত কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়ে তাত সমস্যা সৃষ্টি কৰিব নোৱাৰে। আৰু মূল নথিপত্ৰৰ বিক্ৰীৰ সময়ত মূল নথিপত্ৰৰ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত আইনী সুৰক্ষা নিশ্চিত কৰিব লাগে। আৰু সম্পত্তিটোত বিক্ৰেতাৰ নিজৰ মালিকীস্বত্বৰ অংশ, যেনে 50% বা 10%, কিমান সঠিকভাৱে নিৰ্ধাৰণ কৰিব লাগে। পঞ্জীয়ন আৰু চহী বিক্ৰীৰ সময়ত নথিপত্ৰত চহী কৰা আৰু পঞ্জীয়ন প্ৰক্ৰিয়াটো অতি সাৱধানে কৰিব লাগে, তাতে চকু মুদি দৌৰাদৌৰিকৈ নহয়। মাটিখিনি ৰেজিষ্টাৰ কৰা, পঞ্জীয়ন কৰা গোটেইখিনি বস্তু খুব সাৱধানে কৰিব লাগে।
1: হয়, এইখিনিতে জানিবলৈ বিচাৰিছোঁ, চক্ৰ বিষয়াৰ মাটিৰ মালিকীস্বত্বত ভূমিকা কি?
0: আচলতে চক্ৰ বিষয়া আৰু মানে যে আমি চাৰ্কেল অফিচাৰ বুলি কওঁ, ৰাজহ বিভাগৰ মানে তেওঁলোকৰ কি থাকে, চক্ৰ বিষয়াৰ কাৰ্যালয় বা ৰাজহ বিভাগে নামজাৰিৰ কামটো মূলতঃ চৰকাৰৰ খাজনা বা ৰাজহ দিয়াৰ সুবিধাৰ বাবেহে কৰে। ইয়াৰ জৰিয়তে চৰকাৰে জানিব পাৰে যে কোনে মাটিৰ খাজনা পৰিশোধ কৰি আছে। এতিয়া এইটো এটা প্ৰশাসনিক কাম। চক্ৰ বিষয়াৰ কাম হ'ল কেৱল ৰাজহ নথি বা জমাবন্দীত নামটো আপডেট কৰা। এই নথিখন কেৱল ৰাজহ সম্পৰ্কীয় কামৰ বাবেহে ব্যৱহাৰ কৰা হয়। ইয়াক মালিকীস্বত্বৰ দলিল

0: বুলি গণ্য কৰিব নোৱাৰি। থুলমূলকৈ ক'বলৈ গ'লে চক্ৰ বিষয়াৰ ভূমিকা কেৱল ৰাজহ সংগ্ৰহ আৰু প্ৰশাসনিক নথিভুক্তকৰণৰ মাজত সীমাবদ্ধ। আচলতে তেওঁলোকে মাটিৰ আইনী স্বত্ব বা মালিকীস্বত্ব প্ৰদান কৰিব নোৱাৰে।
1: জমাবন্দীত নাম নথকাকৈ মাটিৰ মালিক হোৱাটো আইনীভাৱে সম্ভৱ নে, এই বিষয়ে কওকচোন।
0: হ'ব পাৰে, জমাবন্দীত যদি আপোনাৰ নাম নাথাকে তেতিয়াও আপুনি মাটিৰ মালিক হ'ব পাৰে। এতিয়া কেনেকৈ হ'ব পাৰে? ইয়াত যে মালিকীস্বত্ব ৰাজহ দিয়াটো জমাবন্দীত মাজেৰে আমি কি কৰোঁ, আমি ৰাজহটো দি থাকোঁ, সেইটো মালিকীস্বত্বৰ প্ৰমাণ নহয়। ইয়াত যদি আপোনাৰ আইনী স্বত্ব ন্যায়িক দৃষ্টিভংগীৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় বা ৰাজহ বিভাগে কৰা নামজাৰিয়ে এজন ব্যক্তিৰ নামত কোনো স্বত্বাধিকাৰ বা স্বাৰ্থ নকৰে, এতিয়া প্ৰকৃত মালিক হ'ব লাগিলে কি থাকিব লাগিব? মালিকীস্বত্বৰ নথি থাকিব লাগিব, পঞ্জীয়নভুক্ত বিক্ৰী দলিল থাকিব লাগিব, সেইটো জমাবন্দী নহয়। আৰু গতিকে এজন ব্যক্তিৰ হাতত মাটিখিনিৰ বৈধ পঞ্জীয়নভুক্ত দলিল থাকে, ৰেজিষ্টাৰ্ড ডিড বুলি যিটো কওঁ আমি, তেনে জমাবন্দীত নাম অন্তৰ্ভুক্ত নহ'লেও তেওঁক আইনগতভাৱে মাটিৰ মালিক বুলি গণ্য কৰা হ'ব পাৰে। অৱশ্যে প্ৰশাসনিক কাম কাজ আৰু খাজনা পৰিশোধৰ সুবিধাৰ বাবে জমাবন্দীত নাম থকাটো প্ৰয়োজনীয়, কিন্তু ই মালিকীস্বত্বৰ একমাত্ৰ বা চূড়ান্ত আধাৰ নহয়।
1: হয়, এতিয়া আমি বিভিন্ন ধৰণৰ মাটিৰ বিষয়ে শুনো, একচনা মাটি বা একচনীয়া মাটি, এজমালি মাটি, এই বিষয়ে এতিয়া প্ৰথমে জানিবলৈ বিচাৰিছোঁ একচনা মাটি বা একচনীয়া মাটিৰ সম্পৰ্কে।
0: এইটো হৈছে আচলতে একচনীয়া পট্টা হ'ল চৰকাৰে কোনো ব্যক্তিৰ নামত এক বছৰৰ বাবে জাৰি কৰা এটা অনুজ্ঞাপত্ৰৰ দৰে। এই পট্টাৰ দ্বাৰা পট্টাৰে মাটিখিনি কেৱল ভোগ কৰাৰ আৰু কৃষি কাৰ্যৰ কৰা অধিকাৰহে লাভ কৰে, হস্তান্তৰ কৰিব নোৱাৰে, তেওঁ সেই মাটিখিনি কাৰোলৈকে হস্তান্তৰ নোৱাৰে। একচনা মাটিৰ যিজনে পট্টাৰ দ্বাৰা মাটিখিনিৰ স্থায়ী গৰাকী নহয়, সেয়েহে তেওঁ এই মাটি আনক বিক্ৰী কৰিব, দান কৰিব, হস্তান্তৰ কৰিব নোৱাৰে। এই মাটিৰ স্বত্ব হস্তান্তৰ কৰিবলৈ ইয়াক প্ৰথমতে ম্যাদী মাটিলৈ হস্তান্তৰ কৰিব লাগিব, তাৰমানে প্ৰথমতে ম্যাদী পট্টালৈ, পিৰিয়ডিক পট্টা ৰূপান্তৰ কৰিব লাগিব।
1: আৰু এজমালি মাটি কি হয় আৰু কেনেকৈ তাত মালিকীস্বত্ব পাব পাৰি, এই বিষয়েও জানিবলৈ বিচাৰিম।
0: এজমালি মাটি বুলি ক'লে সাধাৰণতে তেনে মাটি বা পট্টাক বুজায় য'ত একাধিক ব্যক্তি বা অংশীদাৰ যুটীয়া অধিকাৰ আৰু স্বত্ব স্বাৰ্থ থাকে। গোটেই ফেমিলিটোৰ মানুহখিনি, পৰিয়ালটোৰ মানুহখিনি এটা মাটিৰ ওপৰতে যদি অধিকাৰ থাকে, সেইটো এনে মাটিত কোনো এজন ব্যক্তিৰ একক মালিকীস্বত্ব নাথাকে, বৰঞ্চ সকলো অংশীদাৰৰে সেই নিৰ্দিষ্ট মাটিখিনিৰ ওপৰত সমানুপাতিক অধিকাৰ থাকে। এজমালি মাটি কেনেকৈ ভাগ বতৰা কৰিব, সেইটো হ'লে কি হ'ব, অসম ভূমি আৰু ৰাজহ নিয়মাৱলী সেইখন আইনৰ অধীনতে আছে, আৰু তাৰে ধাৰা 97 অধীনত ইয়াৰ ওপৰত আলোচনা কৰা হৈছে আৰু তাত কিছুমান চৰ্ত দিয়া হৈছে। আকৌ ধাৰা 100(1) মানে ছেকশ্যন 100(1) এই ধাৰাই যুটীয়া সম্পত্তিৰ বিবাদ আৰু বাটোৱাৰাৰ আবেদনসমূহ কেনেকৈ নিষ্পত্তি কৰিব লাগে সেই বিষয়ে নীতি নিৰ্দেশনা প্ৰদান কৰে। এতিয়া যিকোনো এজন যুটীয়া অংশীদাৰে যাৰ মাটিৰ ওপৰত বৈধ চৰ্ত আৰু স্বাৰ্থ আছে তেওঁ বাটোৱাৰাৰ বাবে আবেদন কৰিব পাৰে। এই আবেদনৰ জৰিয়তে এজমালি পট্টাৰ পৰা নিজৰ অংশটো পৃথক কৰি এটা স্বতন্ত্ৰ পট্টা লাভ কৰিব পাৰি। মানে গোটেইকেইজন পৰিয়ালৰ সদস্যই নকৰিলেও হ'ব, এজন পৰিয়ালৰ সদস্যই যদি আহি পেলাই মোৰ মাটিখিনি মোক লাগে বুলি আবেদন কৰে তেওঁ নিজৰ ভাগটো ল'ব পাৰে,
1: পৃথক কৰি লৈ যাব
0: ল'ব পাৰে।
1: আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিছে, গতিকে শেষত আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এডভাৰ্স পজিশ্যন কি হয় আৰু তাৰ পৰা আমি নিজৰ মাটি কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ, এই বিষয়ে।
0: বৰ্তমানৰ এটা বহুত ডাঙৰ সমস্যা এডভাৰ্স পজিশ্যন বা বিপৰীত দখল হ'ল এটা আইনী ধাৰণা যাৰ জৰিয়তে এজন ব্যক্তিয়ে আন এজনৰ সম্পত্তিৰ ওপৰত মালিকীস্বত্ব দাবী কৰিব পাৰে, যদিহে তেওঁ সেই মাটিখিনিত দীৰ্ঘদিন ধৰি কোনো বাধা নোহোৱাকৈ বাস কৰি থাকে। এতিয়া আমাৰ যিটো হেৰি আছে ভাৰতীয় সীমা আইন, এখন আছে লিমিটেশ্যন এক্ট, তাৰে যিটো ধাৰা 65 অধীনত, Article 65 অধীনত এডভাৰ্চ পজিশ্যন দাবী উত্থাপন কৰিব পাৰি। সাধাৰণতে যদি কোনো এজন ব্যক্তিয়ে ব্যক্তিগত মালিকৰ মাটিত একেৰাহে 12 ধৰি মালিকৰ অগোচৰে নহয় বৰঞ্চ মুকলিকৈ বসবাস কৰি আছে আৰু আচল মালিকে সেই সময়ছোৱাত কোনো আইনী বাধা দিয়া নাই তেওঁক, তেন্তে দখলকাৰীয়ে সেই মাটিৰ আইনী মালিকীস্বত্ব পাব পাৰে।
1: খুব গুৰুত্বপূৰ্ণ কথা,
0: সেই মাটিখিনিত আপুনি মুক্তভাৱে আছে, চবে দেখি আছে আপুনি সেই মাটি টুকুৰাত আছে, একেৰাহে 12 ধৰি আছে, ঘৰৰ মালিকেও তাত কোনো ধৰণৰ বাধা দিয়ে।

0: থকা নাই, সেই মাটিটুকুৰাত আপুনি এডভাৰ্ছ পজিশ্যন বা বিপৰীত দখলৰ কাৰণে আপুনি আবেদন কৰিব পাৰে। এতিয়া এই এডভাৰ্ছ পজিশ্যনৰ পৰা আপোনাৰ সম্পত্তিটো ৰক্ষা কৰিবলৈ হ'লে কি কি কৰিব লাগিব, সেইটো এটা খুব ডাঙৰ কথা। সেইটো হৈছে কি, আমি খুব সাৱধান হ'ব লাগিব। মাটিত বেলেগ মানুহ থাকিলে সাৱধান হোৱাটো খুব জৰুৰী, হয়নে? সম্পত্তি সুৰক্ষিত কৰিবলৈ হ'লে কি কি কৰিব লাগিব, আপুনি আপোনাৰ মাটি সম্পত্তি মাজে মাজে পৰিদৰ্শন কৰি থাকিব লাগিব যাতে কোনোবাই অন্যায়ভাৱে বা অবৈধভাৱে তাত দখল কৰিব নোৱাৰে। সীমা নিৰ্ধাৰণ কৰিব লাগিব, মাটিৰ চাৰিওফালে দেৱাল বেৰা দি সীমা স্পষ্ট কৰি ৰাখিব লাগে। লিখিত চুক্তি, যদি আপোনাৰ মাটিত কোনোবা ভাড়াতীয়া বা চোৱা চিতা কৰা মানুহ কেয়াৰটেকাৰ যাক আমি কওঁ ৰাখে, তেন্তে এখন লিখিত চুক্তি ৰেণ্ট অৰ লিজ এগ্ৰিমেণ্ট যাক আমি কওঁ কৰি ল'ব লাগে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে তেওঁ দখল এডভাৰ্ছ নহয় বৰঞ্চ আপোনাৰ অনুমতি সাপেক্ষেহে হৈছে। আৰু যদি কোনো ব্যক্তিয়ে আপোনাৰ মাটিত অবৈধ দখল আৰম্ভ কৰিছে তেন্তে 12 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ৰৈ থাকিব নালাগে, লগে লগে আৰক্ষী বা আদালতৰ সহায় লৈ তেওঁক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব লাগে। সম্পত্তিৰ অধিকাৰটো খুব ডাঙৰ অধিকাৰ
1: হয়।
0: সম্পত্তিৰ অধিকাৰে মানুহক বহুত সন্মান দিয়ে, বা সম্পত্তিৰ অধিকাৰে মানুহক বহুত অপমানো দিয়ে, হয়নে? গতিকে সম্পত্তিৰ অধিকাৰৰ ওপৰত আমি যিমান পাৰি সাৱধান হোৱাটো খুব দৰকাৰ, আৰু চৰকাৰেও সেই হিচাপে বহুতখিনি পদক্ষেপ লৈছে, সেই পদক্ষেপখিনি আমি জনাটো দৰকাৰ।
1: হয়, আজিৰ অনুষ্ঠানত আমি আপোনাৰ পৰা ভূমিৰ অধিকাৰ আৰু ইয়াৰ আইনী দিশসমূহৰ বিষয়ে বহুখিনি কথাই জানিলোঁ। আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানটিৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব, আৰু ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত বা ইয়াৰ আইনী দিশসমূহৰ ক্ষেত্ৰত যিখিনি সজাগতাৰ প্ৰয়োজন সেই ক্ষেত্ৰত আজিৰ এই অনুষ্ঠানটিয়ে বহুখিনি সহায় কৰিব। ইমানখিনি সময় আপুনি আমাৰ অনুষ্ঠানক দিলে, বহুখিনি গুৰুত্বপূৰ্ণ কথা জনালে শ্ৰোতাসকলক, ইয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ। ভূমিৰ অধিকাৰে আমাক নিজক স্বাৱলম্বী কৰাত সহায় কৰে।

শ্রোতাসকলে ইমান পৰে। আই নামেৰেও আমি অনুষ্ঠানটি শুনিলে আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এতিয়া শ্রোতালয় আগবঢ়াইছোঁ

0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ সেউজী ধৰণী অনুষ্ঠানটি। শ্ৰোতাসকল, আজি আমি এই অনুষ্ঠানত আপোনালোকলৈ লৈ আহিছোঁ এটি বিষয়। বিষয়টি হৈছে নক্ষত্ৰ বৃক্ষ, বৈদিক পৰম্পৰাত মানুহ আৰু গছৰ সম্পৰ্ক। আমাৰ প্ৰত্যেক মানুহৰে ৰাশিত নক্ষত্ৰ থাকে আৰু সেইধৰণে বৈদিক পৰম্পৰাটো আগৰ কালত মানুহৰ নক্ষত্ৰ অনুসৰি বৃক্ষ ৰোপণ কৰা হৈছিল। এই বিষয়ে সবিশেষ আজি আমি জানিম। তাৰ বাবে আজি সেউজী ধৰণী অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ জামুগুৰিৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তুলসী উপাধ্যায়ক। নমস্কাৰ ডক্টৰ তুলসী উপাধ্যায় ডাঙৰীয়া।
1: নমস্কাৰ।
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আপোনাৰ পৰা প্ৰথমতে আমি জানিবলৈ বিচাৰিছোঁ, বৈদিক পৰম্পৰাত নক্ষত্ৰ বৃক্ষ বুলি ক'লেনো কি বুজায়?
1: হয়, আচলতে বৈদিক পৰম্পৰাত নক্ষত্ৰৰ যিটো ধাৰণা, সেই ধাৰণাটো বৰ্তমান বিজ্ঞানৰ ধাৰণাতকৈ কিছু বেলেগ।
0: হয়,
1: বৰ্তমান যুগত বিজ্ঞানত নক্ষত্ৰ বুলি ক'লে যিবিলাকৰ নিজা পোহৰ আছে, তাপ আছে, যেনেকৈ সূৰ্যটো এটা নক্ষত্ৰ বুলি আমি কওঁ।
0: হয়,
1: কিন্তু বৈদিক যুগত চন্দ্ৰৰ যিটো কক্ষপথ, চন্দ্ৰই যিটো পথেৰে পৰিভ্ৰমণ কৰে, সেই পথটোক মুঠতে 27টা ভাগত ভাগ কৰা হৈছিলে আৰু প্ৰতিটো ভাগক একোটাকৈ নক্ষত্ৰ নাম দিয়া হৈছিল।
0: হয়, 27টা নক্ষত্ৰ,
1: 27। সেইকাৰণে বৈদিক যুগত মুঠতে 27টা নক্ষত্ৰ থাকে আৰু সেই নক্ষত্ৰবিলাকত চন্দ্ৰই নিজৰ কক্ষপথত ভ্ৰমণ কৰোঁতে প্ৰতিদিনে একোটাকৈ নক্ষত্ৰ পাৰ হৈ যায়।
0: হয়,
1: গতিকে সেইটো আছিলে বৈদিক যুগত নক্ষত্ৰৰ ধাৰণা। এতিয়া নক্ষত্ৰ বৃক্ষ বুলি ক'লে আমি এনেকৈ ক'ব পাৰোঁ যে বৈদিক মান্যতা অনুসৰি এজন শিশুৰ জন্মৰ সময়ত সেই চন্দ্ৰই যেতিয়া পৰিভ্ৰমণ কৰে, চন্দ্ৰটো যিটো নক্ষত্ৰত স্থান অৱস্থান কৰে, সেই অৱস্থান অনুসৰি সেই শিশুটোৰ জন্ম নক্ষত্ৰটো সেইমতে নিৰ্ধাৰণ কৰা হয়। গতিকে প্ৰতিটো জন্ম নক্ষত্ৰৰ লগত এজোপা গছৰ সম্পৰ্ক থাকে। জন্ম নক্ষত্ৰ কাৰোবাৰ, আমি অলপ পিছত ক'ম কথাটো, নক্ষত্ৰবিলাকৰ ধাৰণাটোৰ কথাটো ক'ম। গতিকে সেই যিজোপা গছ, যিজোপা নক্ষত্ৰৰ লগত যিজোপা গছৰ সম্পৰ্ক থাকে, সেই গছজোপাকে আমি নক্ষত্ৰ বৃক্ষ বুলি কওঁ।
0: হয়, এতিয়া আপুনি যিহেতু ক'লে জন্মৰ লগত নক্ষত্ৰ সম্পৰ্ক আছে, এতিয়া মানুহৰ জন্ম নক্ষত্ৰ আৰু বিশেষ গছৰ মাজত কেনেকৈ সম্পৰ্ক স্থাপন কৰা হৈছিল?
1: হয়, যে বৈদিক শাস্ত্ৰত এখন তালিকা আমি বিচাৰিলে আমি তালিকা এখন পাম।
0: হয়,
1: যে কোনটো নক্ষত্ৰৰ লগত কোনজোপা গছৰ সম্পৰ্ক আছে।
0: হয়,
1: গতিকে কোনোবা এটা শিশু এটা যিদিনাখন জন্ম হ'ব, তেওঁ সেই নক্ষত্ৰ এটা তেওঁ পাব আৰু সেই নক্ষত্ৰ অনুসৰি, ধৰক মই আপোনাক উদাহৰণ এটা দিলোঁ যে ৰোহিণী নক্ষত্ৰ এটা, ৰোহিণী এটা নক্ষত্ৰ, চিত্ৰা নক্ষত্ৰ, অশ্বিনী নক্ষত্ৰ, এই নক্ষত্ৰ প্ৰতিটো নক্ষত্ৰৰ বিপৰীতে এজোপাকৈ গছ আগৰ বৈদিক যুগত নামাকৰণ কৰি থোৱা আছিল।
0: হয়,
1: গতিকে সেই গছবিলাকক সেইখিনিকেই নক্ষত্ৰ বৃক্ষ বুলি কোৱা হয়।
0: সেই নক্ষত্ৰৰ বিপৰীতে এজোপা এজোপা গছ
1: গছ আছে।
0: হয়
1: হয়,
0: কিবা তেনেকুৱা ধৰণৰ উদাহৰণ দুই এটা দিব পাৰে?
1: আচ্ছা, ঠিক আছে, মই আপোনাক ক'ব বিচাৰিছোঁ যে যেনেকৈ মেষ ৰাশি মানুহৰ
0: হয়
1: জন্ম নক্ষত্ৰ হ'ল অশ্বিনী, অশ্বিনী আৰু ভৰণী, এই দুটা নক্ষত্ৰৰ মানুহজনৰ ৰাশি হ'ব মেষ ৰাশি।
0: হয়,
1: আৰু যদি মানুহজনৰ অশ্বিনী নক্ষত্ৰ হয়, তেতিয়াহ'লে তেওঁৰ সম্পৰ্কত থকা গছজোপা হ'ল, এইটো কৰ্জা বুলি কয় হিন্দীত, যিটো ইংলিছত নাক্স ভূমিকা বুলি কোৱা হয়, সেই গছজোপা সেই নক্ষত্ৰৰ লগত সম্পৰ্ক আছে। আৰু যিটো ভৰণী নক্ষত্ৰ, সেই একেটা ৰাশি দুটা নক্ষত্ৰ হ'ব পাৰে, অশ্বিনী আৰু ভৰণী নক্ষত্ৰ থাকিব পাৰে। গতিকে ভৰণী নক্ষত্ৰৰ লগত সম্পৰ্কিত গছজোপা হ'ল আমলখি। গতিকে সেই মেষ ৰাশিৰ মানুহজনৰ লগত দুজোপা গছৰ ওতঃপ্ৰোত সম্পৰ্ক থাকিব।
0: কৰজাজোপা অসমীয়াত কি ক'ব বাৰু?
1: সেইটো কুঁহিলা জাতীয় গছ হ'ব, কুঁহিলা জাতীয় গছ হ'ব, আৰু ইজোপা হ'ল আমলখি।
0: আমলখি,
1: গতিকে এই দুজোপা গছ, মেষ ৰাশিৰ মানুহে এই দুজোপা গছৰ লগত সম্পৰ্ক থাকিব। তেনেকৈ বৈদিক শাস্ত্ৰত এই নক্ষত্ৰ অনুসৰি গছ, গছ এজোপাকৈ গছ
0: নামাকৰণ
1: নামাকৰণ কৰি থোৱা আছে।
0: হয়,
1: আৰু

0: আপোনাক ক'ম যে এইটো নক্ষত্ৰৰ লগত ৰাশিৰ সম্পৰ্ক থাকিব।
1: হয়,
0: যে আমি জানো যে বাৰটা ৰাশি আছে আৰু নক্ষত্ৰ সাতাইশটা থাকিব, গতিকে একোটা ৰাশিৰ বিপৰীতে কমেও দুটাকৈ নক্ষত্ৰ থাকে।
1: হয়,
0: মই ইতিমধ্যে কৈছোঁ যে মেষ ৰাশিৰ কাৰণে অশ্বিনী আৰু ভৰণী
1: দুটা
0: নক্ষত্ৰ থাকিব, গতিকে তেনেকৈ কোনোবা এটা ৰাশিৰ বিপৰীতে তিনিটাকৈ নক্ষত্ৰও থাকিব পাৰে।
1: হয়, তেতিয়া তিনিজোপা গছ
0: বেলেগ বেলেগ হ'ব।
1: হয়, এতিয়া ভাৰতীয় সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসত গছক কিয় পবিত্ৰ হিচাপে গণ্য কৰা হয়?
0: অঁ, গছ আচলতে আমি বহুত পুৰণি কালৰ পৰাই, যেতিয়া মানুহে মানে ঘৰ সাজি বসবাস কৰিব পৰা নাছিল, তেতিয়া মানুহ প্ৰকৃতিত বাস কৰিছিল, গছৰ তলত ডাঙৰ ডাঙৰ গছৰ গুহাত বাস কৰিছিল, গতিকে তেতিয়াই মানুহবিলাকে সেই গছক যথেষ্ট শ্ৰদ্ধা কৰিছিল, যে গছে তেওঁলোকক বাসস্থান দিয়ে, গছে খাদ্য দিয়ে, বেমাৰ আজাৰ হ'লে গছৰ পৰা তেওঁলোকে ঔষধ পায়, ধুমুহা বতাহ বৰষুণৰ পৰা গছত তেওঁলোকে আশ্ৰয় ল'ব পাৰে। সেইকাৰণে মানুহে গছক এটা মৰ্যাদা দিছিল, সন্মান দিছিল, যে গছ আমাৰ বাবে পবিত্ৰ। আৰু বেলেগ বেলেগ শাস্ত্ৰত যদি আপুনি চায়, তেতিয়াহ'লে যেনেকৈ বৰ গছ ভগৱান বিষ্ণু থকা বুলি কয়, বিষ্ণুৰ গছ বুলি কোৱা হয়, তুলসী গছ তেনেকৈ পবিত্ৰ গছ বুলি কোৱা হয়। গতিকে আদিম যুগৰ পৰাই কিছুমান নিৰ্দিষ্ট গছক পবিত্ৰ গছ হিচাপে গণ্য কৰা হৈছে।
1: এতিয়া আমি বৈদিক যুগত যি নক্ষত্ৰ বৃক্ষৰ কথা ক'লে, যাৰ যি নক্ষত্ৰ সেইবিধ গছক এজোপা পবিত্ৰ গছ হিচাপে গণ্য কৰে।
0: আচলতে গছ সকলোৰে কাৰণেই উপকাৰী, যে কিন্তু নিৰ্দিষ্ট গছ এজোপা তেওঁৰ বাবে বিশেষ উপকাৰী, আমি তেনেকৈ ধাৰণাটো ল'ব পাৰোঁ।
1: হয়, এতিয়া নক্ষত্ৰ ভিত্তিক গছ ৰোপণৰ ধাৰণাই পৰিৱেশ সংৰক্ষণত কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে?
0: ইতিমধ্যে এই ধাৰণাটো ভাৰতবৰ্ষত গঢ় লৈ উঠিছে।
1: হয়,
0: যে নক্ষত্ৰ ভিত্তিক বা ৰাশি ভিত্তিক বৃক্ষৰোপণ বা নৱগ্ৰহ ভিত্তিক বৃক্ষৰোপণ, তেনেকুৱা ধাৰণা এটা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গঢ় লৈ উঠিছে। উদাহৰণস্বৰূপে গুজৰাটত আছে, মধ্যপ্ৰদেশত আছে, উত্তৰাখণ্ডত আছে, তেওঁলোকে এই এটা পাৰ্কৰ নিচিনা গঢ় লৈ উঠিছে তাতে। সেই পাৰ্কটোত নক্ষত্ৰ বৃক্ষ হিচাপে 27 জোপা বেলেগ বেলেগ নক্ষত্ৰৰ লগত সম্পৰ্ক থকা গছ পাৰ্কত ৰোপণ কৰিছে। সেইটোক নক্ষত্ৰ বন বা নক্ষত্ৰ বননি বুলিও কয়। তেনেকৈ ক'ৰবাত ৰাশি বন হিচাপে 12টা ৰাশিৰ লগত সম্পৰ্ক থকা বৃক্ষ ৰোপণ কৰা হৈছে, মধ্যপ্ৰদেশত আছে, এইটো ৰাশি বন বুলি কয়। গতিকে 12টা ৰাশিৰ লগত সম্পৰ্ক থকা 12 জোপা গছ, বা ক'ৰবাত আপোনাৰ নৱগ্ৰহ বননি বুলিও আছে, যে 9টা গ্ৰহ থকা 9 জোপা গছ, তেনেকৈ নৱগ্ৰহ বননি হিচাপেও তাত গঢ় লৈ উঠিছে। গতিকে বেলেগ বেলেগ ৰাজ্যত তেনেধৰণৰ এটা ধাৰণা এটা গঢ় লৈ উঠিছে। গতিকে আমাৰ ইয়াতে সেই ধাৰণাটো এতিয়ালৈকে আহি পোৱা নাই, নিশ্চয় পৰৱৰ্তী সময়ত সেই ধাৰণাটো ইয়াতো প্ৰভাৱিত কৰিব বুলি আমি আশা কৰিম। আৰু এই অকণমান যদি আমি সেই বিষয়ে বিস্তৃতভাৱে যদি আপোনাক জনাব বিচাৰোঁ, তেনেহ'লে ধৰক তুলাৰাশিৰ মানুহজনৰ দুটা নক্ষত্ৰ থাকে, এটা হ'ল বিশাখা নক্ষত্ৰ আৰু আনটো হ'ল স্বাতি নক্ষত্ৰ। এতিয়া বিশাখা নক্ষত্ৰৰ যিজন মানুহৰ জন্ম হৈছে, তেওঁৰ বাবে পবিত্ৰ গছজোপা হ'ব
1: পাৰিজাত গছ।
0: আৰু স্বাতি নক্ষত্ৰত যাৰ জন্ম হৈছে, তেওঁৰ বাবে পবিত্ৰ গছজোপা হ'ব অৰ্জুন গছ। গতিকে এই তেনেধৰণৰ গছ এই পাৰ্কবিলাকত ৰোপণ কৰা হৈছে, আৰু তাত লিখি দিয়া হৈছে যে এই গছজোপাৰ নাম আমুক, ইয়াত আমুক আমুক ৰাশিৰ বাবে এই গছজোপা উপকাৰী হয়, বা আমুক নক্ষত্ৰৰ বাবে এই গছজোপা সম্পৰ্ক থকা গছ হয়, নক্ষত্ৰ বৃক্ষ হয়। তেনেধৰণে তাত বিস্তৃতভাৱে এই পাৰ্কসমূহত লিখি থোৱা আছে, আৰু ইয়াৰ বাবে সেই পাৰ্কসমূহত যথেষ্ট পৰ্যটকে তাত ভিৰ কৰিছে, আৰু তেওঁলোকে সেই গছবিলাকত পানী দিছে, কোনোবাই তাক লালন পালন কৰিছে, আৰু তাৰ পৰাই তেওঁলোকে এটা মনত এটা ধৰ্মীয় অনুভূতিৰ লগতে
1: পৰিৱেশৰ প্ৰতিও
0: তেওঁলোক সজাগ হৈছে।
1: হয়, খুব সুন্দৰ কথা আচলতে এইটো। আজি আমাৰ এই অনুষ্ঠান যিসকল শ্ৰোতাই শুনি আছে, আমি আশা কৰিছো তেওঁলোকেও তেনেধৰণে নিজৰ ঘৰতে হওক বা ওচৰৰ পাৰ্কতে হওক
0: বা ক'ৰবাত যদি কাৰ্যালয়ত তেওঁলোকে
1: কাৰ্যালয়তে হওক,
0: হয়
1: নক্ষত্ৰ বৃক্ষ ৰোপণ কৰি তাৰ বিষয়েও অকণমান সবিশেষ লিখি থলে সকলোৱে গম পাব।
0: এফালেদি নিজৰ ধৰ্মীয় অনুভূতিও থাকিব, আৰু আনফালেদি সেই পৰিৱেশ সংৰক্ষণতো
1: সহায় কৰিব, আৰু গছজোপাৰ বিষয়েও যথেষ্ট জ্ঞান লাভ কৰিব। আৰু স্বাভাৱিকতে যাৰ সেই নক্ষত্ৰৰ গছজোপা পৰে, তেওঁ স্বাভাৱিকতে সেই গছজোপাক পবিত্ৰ বুলি গণ্য কৰিব আৰু সংৰক্ষণ কৰিব। হয়, এতিয়া নিজৰ জন্ম নক্ষত্ৰৰ সৈতে জড়িত

0: গছ চিনাক্ত কৰি সংৰক্ষণ কৰিলে ব্যক্তিগত আৰু সামাজিকভাৱে যথেষ্ট লাভান্বিত হ'ব, নহয় জানো?
1: হয়, যদি আমি তেনেধৰণে যদি আমাৰ নিজৰ জন্ম নক্ষত্ৰৰ লগত সম্পৰ্ক থকা এজোপা গছ যদি আমি সকলোৱে যদি ৰোপণ কৰোঁ বা তাক লালন পালন কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমাৰ কেইবাটাও আমি বেলেগ বেলেগ ধৰণে লাভান্বিত হ'ব পাৰোঁ। প্ৰথম কথা হ'ল, গছজোপাই আমাক পৰিৱেশ সংৰক্ষণত সহায় কৰিব। যিটো আমাৰ পৰিৱেশ ব্যাঘাত জন্মিছে, বনাঞ্চল ধ্বংস হৈছে, সেইখিনি আমি ৰোধ কৰিব পাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে সেই গছজোপাৰ যোগেদি এটা ধৰ্মীয় অনুভূতি আমাৰ মনলৈ আহিব, এটা পবিত্ৰ ভাৱ এটা মনলৈ আহিব। আৰু বহুতে কয় যে মানুহে যদি গ্ৰহ নক্ষত্ৰৰ বা দোষত সেইটো নিৰাময় কৰিবৰ কাৰণে কোনোবাই আঙুঠিত কিবা গ্ৰহ মানে ৰত্ন পিন্ধিছে, সেইটো হয়তো তেওঁ ব্যক্তিগতভাৱে কাৰোবাক লাভান্বিত কৰিব পাৰে, কিন্তু তেওঁ যদি এজোপা তেওঁৰ গ্ৰহ নক্ষত্ৰৰ সম্পৰ্কত থকা এজোপা যদি গছ ৰোপণ কৰে, বৃক্ষ ৰোপণ কৰে, তেতিয়াহ'লে সেই গছজোপাই কিন্তু গোটেই পৰিৱেশৰ লগতে গোটেই আমাৰ দেশখনক,
0: সমাজখনক
1: মানে
0: লাভান্বিত কৰিব। হয়, আৰু এটা পৰিয়ালত প্ৰত্যেকৰে নক্ষত্ৰ বেলেগ হ'ব, আৰু প্ৰত্যেকে বেলেগ বেলেগ প্ৰজাতিৰ গছ ৰোপণ কৰিব, বৃক্ষ ৰোপণ কৰিব, গতিকে আমাৰ বৃক্ষৰো সংৰক্ষণ হ'ব, নহয় জানো? কিছুমান ধৰক আমাৰ যিবিলাক আমি কিছুমান হেৰুৱাই পেলাইছো, তেওঁলোকে বিচাৰি কুচাৰি আনি হ'লেও
1: সেইখিনি
0: ৰুব, ৰোপণ কৰিব,
1: মানে যিখিনি আমাৰ হেৰাই গৈছে গছবিলাক।
0: হয়,
1: যেনে মই আপোনাক উদাহৰণ দিছো, অমৰা গছ।
0: হয়,
1: অমৰা গছ আগতে আমি সৰু থাকোঁতে অমৰাৰ গুটি খাইছিলোঁ, আচাৰ খাইছিলোঁ। আজিৰ যুগত অমৰা গছ খুব মানে পাবলৈ টান
0: টান হৈছে,
1: আমি পাবলৈ নাইকিয়া হ'ল। যদি কাৰোবাৰ কোনোবা এটা ৰাশি বা নক্ষত্ৰৰ লগত যদি অমৰা গছ জড়িত হৈ আছে, তেওঁ সেই গছজোপা বিচাৰি আনি হ'লেও বৃক্ষৰোপণ
0: কৰিব,
1: আৰু সি এই হেৰাই যোৱা গছজোপা সংৰক্ষণত সহায় কৰিব। গতিকে একেটা পৰিয়ালে যেতিয়া বেলেগ বেলেগ ধৰণৰ গছ বৃক্ষৰোপণ কৰিব, তেতিয়া জৈৱ বৈচিত্ৰ বুলি যিটো কথা আছে, আমি যেতিয়া জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰিব লাগে, সেই জৈৱ বৈচিত্ৰও খুব ধুনীয়াকৈ সংৰক্ষণ কৰাত ই সহায় কৰিব।
0: এতিয়া আমি যথেষ্টখিনি নক্ষত্ৰ বৃক্ষৰ বিষয়ে পাতিছোঁ। আমি আশা কৰিছোঁ শ্ৰোতাসকলে আজি এই অনুষ্ঠানখিনি যথেষ্ট আকৰ্ষিত হৈছে। এতিয়া নক্ষত্ৰ বৃক্ষৰ ধাৰণে নতুন প্ৰজন্মৰ মাজত প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি কৰিব বুলি আপুনি ভাবেনে, বা কেনেদৰে সহায় কৰিব?
1: নিশ্চয় নক্ষত্ৰ বৃক্ষৰ যোগেদি নিশ্চয় নতুন প্ৰজন্মত এটা বৃক্ষৰ ৰোপণৰ প্ৰতি এটা তেওঁলোকৰ আকৰ্ষণ বাঢ়িব। গতিকে যিহেতু বৃক্ষৰোপণে পৰিৱেশৰ লগতে যে মানুহৰ মানসিক শান্তি আৰু মানুহৰ জীৱনলৈ এটা ধনাত্মক প্ৰভাৱ এটাও বিস্তাৰিত কৰে, গতিকে এই কথাখিনি যেতিয়া আমাৰ নৱপ্ৰজন্মই গম পাব, জানিব যে এজোপা গছে অকল পৰিৱেশেই নহয় মানুহৰ জীৱনলৈও সি যথেষ্ট ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, তেতিয়া নৱপ্ৰজন্মই সেই ক্ষেত্ৰত আকৰ্ষিত হ'ব আৰু বৃক্ষৰোপণ কৰি আমাৰ বনাঞ্চল সেউজী ধৰণী কৰাত সহায় কৰিব।
0: ধন্যবাদ ডক্টৰ তুলসী উপাধ্যায় ডাঙৰীয়া, আজি এটি আকৰ্ষণীয় বিষয়বস্তুৰ আধাৰত আমি সেউজী ধৰণীত কথা পাতিলোঁ, আৰু হয়তো এইটো অসমত এই বিষয়ে কথা বতৰা নতুন
1: আগতে শুনা নাই, আমি ক'ৰবাত কাগজে পত্ৰই আমি লিখাও দেখা নাই।
0: গতিকে আশা কৰিছোঁ আজি এই অনুষ্ঠানৰ দ্বাৰা আমাৰ শ্ৰোতাসকল যথেষ্ট উপকৃত হ'ব, আৰু তেওঁলোকেও নিজৰ নক্ষত্ৰ কি বিচাৰ কৰি সেইধৰণে বৃক্ষৰোপণ কৰিবলৈ আগ্ৰহী হ'ব। আজিলৈ আমাৰ সেউজী ধৰণী অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল। আপোনালৈ আন্তৰিক ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
1: ধন্যবাদ, আপোনালৈ ধন্যবাদ থাকিল।
0: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত নক্ষত্ৰ বৃক্ষ, বৈদিক পৰম্পৰাত মানুহ আৰু গছৰ সম্পৰ্ক, এই বিষয়ে আমাক কিছু কথা জনালে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তুলসী উপাধ্যায়ে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতাসকলে ইমান পৰে প্ৰকৃতি সম্পৰ্কীয় অনুষ্ঠান সেউজী ধৰণে শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাক শুনাবলৈ লৈছোঁ শ্ৰোতাসকলৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।

0: সংযোগে অনুৰ্ধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: হেল্ল'
2: হেল্ল'
1: হয়, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
2: হয় নমস্কাৰ, মই সোণাৰাম লালুঙে কৈছো, জোনাই মেচাকি চাপৰিৰ পৰা।
1: নমস্কাৰ নমস্কাৰ লালুং, ভালে আছে?
2: হয় ভালে আছো, কিন্তু মই এতিয়া ঘৰত নাই, মই বৰ্তমান ডিমা হাছাওৰ নামনি কপিলি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত, আপোনালোকৰ অনুষ্ঠানলৈ ফোন কৰি আছো।
1: ধন্যবাদ ধন্যবাদ, আপুনি তাত কাম কৰি আছে?
2: হয়,
1: নামনি কপিলি যিটো প্ৰকল্প আছে অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প, সেই প্ৰকল্পত আপুনি কাম কৰি আছে জানি ভাল লাগিছে। আজি আপুনি আমাৰ অনুষ্ঠানলৈ ফোন কৰিছে, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো, এতিয়া শাওন আহি পালে নহয় জানো, গতিকে শাওনৰ অনুভৱ আপুনি কিছু কথা জনাব নেকি?
2: শাওনৰ অনুভৱ, এতিয়া যিহেতু মই এতিয়া খেতি পথাৰত এই বছৰ নামিব পোৱা নাই,
1: হয়
2: এনেতো খেতি পথাৰৰ লগত জড়িত,
1: হয় মই জানো,
2: তথাপিও এইবাৰ মই পথাৰৰ লগত জড়িত হৈ থকা নাই,
1: হয়
2: প্ৰকল্পত কাম কৰি আছো, গতিকে তথাপিও আগতে এটা মই লিখিছিলো শাওনৰ অনুভৱ, আৰু যিখিনি লিখিছিলো সেইটো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ইতিপূৰ্বে প্ৰচাৰিত হৈ গৈছে, আৰু তথাপিও নিজৰ ভাষাত যিহেতু সদায় মই অকবি বুলি কওঁ, সেই অকবিৰ ভাষাৰে আৰু। কাজল সনা চাদৰৰ শ্যামল আচল উৰুৱাই শাওন আহিছে, মৌচুমীৰ বুকুচাত সৌৱা শাওন আহিছে, আহাৰৰ নঙলা খুলি শাওন পালেহি পদূলি, সোণগুটিৰ সপোন ৰচি কৃষকৰ কান্ধত নাঙল জুঙলি, ৰিমঝিম বৰষুণে যৌৱনা ৰোৱনীৰ দেহৰ প্ৰতিটো ভাঁজ জিলিকাইছে, তাকে দেখি হালোৱা ডেকাই নীলাজী সুৰেৰে সুহুৰি মাৰিছে, গাভৰুহঁতে মহ জোকৰ ভয়ত চিঞৰি জঁপিয়াই তাকে দেখি ডেকাই মনত অযুত আনন্দ পায়, ঘূৰিয়া কজলা চাপিয়া ৰঙা হ হ, এই শব্দেৰে তালে তালে আলিত কাণ কিৰিকাই পোৱালিক কুমতি খোৱালে, মেঘৰ মাদলৰ তালত মৰা সুতিও ঢৌ তুলি কঁকাল ভাঙে, এই শাওনে কাৰোবাৰ সোণালী সপোন ভাঙে, কাৰোবাৰ অযুত সপোন ৰচে।
1: ধন্যবাদ ধন্যবাদ, বৰ সুন্দৰকৈ আপুনি আপোনাৰ অনুভৱ কবিতাৰ মাজেৰে কথাৰ মাজেৰে প্ৰকাশ কৰিছে, আমি ধন্যবাদ জনাইছো।
2: এইটো আচলতে এতিয়া মুখস্থ হিচাপে কৈছো, কাৰণ বহু বছৰো হল নিজে লিখিছিলো, যদিও 2021 লিখিছিলো, এতিয়া অলপ মাজত খেলি মেলি হ'ব পাৰে, তাৰ বাবে শ্ৰোতাসকলক প্ৰায় আৰু
1: তথাপিতো আপুনি প্ৰকাশ কৰিছে, মনৰ ভাৱ প্ৰকাশ কৰাৰ দৰেই আমি ভাবি ল'ম, কবিতা হিচাপে নহয়, আপুনি কাব্যিক ভাষাত মনৰ ভাৱ প্ৰকাশ কৰিছে, মনৰ অনুভৱ সকলোৰে মনৰ অনুভৱ প্ৰকাশ কৰাৰ নিচিনা লাগিছে, গতিকে ভাল লাগিছে, ধন্যবাদ জনাইছো। গতিকে কওকচোন এইবাৰ আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব বিচাৰিব?
2: যিহেতু মই এতিয়া কপিলি নদীত কাম কৰি আছো,
1: হয়,
2: গতিকে কপিলিৰ লগত অকমান জড়িত গান এটা শুনো, ভূপেন হাজৰিকা দেৱে আগতে গাই থৈ গৈছে,
1: হয় হয় হয়, কপিলি কপিলি
2: ৰাম ঢালি,
1: হয়, হাজৰিকা দেৱৰ এটি সুন্দৰ গীত, আৰু তেখেতৰ যিহেতু জন্ম শতবাৰ্ষিকী উদযাপিত হৈ আছে, তাৰ মাজতে আপুনি কপিলিৰ লগত জড়িত হৈ হাজৰিকা দেৱৰ কণ্ঠৰে এই গীতটি শুনিব বিচাৰিছে, আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
2: নাম দুটামান কওঁ?
1: হয় কওক, নিশ্চয় কওক।
2: চন্দ্ৰকান্ত টাইট,
1: হয়,
2: বিমল বসুমতাৰী,
1: হয়,
2: বিনোদ গগৈ, জয়বৰ পাংগিং, লগতে আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ কথা সদায় কৈ আহিছো, আজিও কৈ লগতে আপুনিও শুনিব,
1: আপুনি নাম উল্লেখ কৰা বহু কেইগৰাকী শ্ৰোতাই আমালৈ নিয়মীয়াকৈ ফোন কৰে, গতিকে তেখেতসকলেও নিশ্চয় আপোনাৰ অনুৰোধৰ এই গীতটি শুনি আনন্দিত হ'ব, এনেদৰে শুনি থাকিব আমাৰ অনুষ্ঠান আৰু আগলৈ ফোন কৰিব, ধন্যবাদ জনাইছো,
2: ধন্যবাদ,
1: শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

0: হেল্ল'
1: হেল্ল'
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই কৈছোঁ পৰা কৈছোঁ শুনতি আছে
0: গেৰেকীৰ পৰা খুন্তি মেচ। হয় মেচ, ভালে আছে?
1: হয়
0: ভালে আছে, ঠিক আছে। কওক, আপুনি এতিয়া ক'ত, ঘৰত আছে নে আপোনাৰ কৰ্মস্থলীত আছে?
1: মই এতিয়া ঘৰতে আছোঁ ডিউটি ডিউটিতে শেষ হ'ল মোৰ
0: শেষ হ'ল, হয় হয়। এতিয়া কওক, আজি ফোন কৰিছে আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই মেৰে জীৱন শক্তি আপোনাৰ মোৰ সপ্নে মেৰে আৰমা লাই আহিলে পাওনা আৰু দেখো না।
0: এই গীতটি শুনিব বিচাৰিছে, মেৰে জীৱন সাথী বোল ছবিৰ। বৰ এটি
1: হয় হয়
0: সুন্দৰ সুন্দৰ গীত। আপুনি বহুত সুন্দৰ সুন্দৰ গীত অনুৰোধ কৰে পুৰণি বোল ছবিৰ। আমি শুনাই ভাল পাওঁ, শুনিও ভাল পাওঁ। গতিকে আপুনিতো আমাৰ অনুষ্ঠান শুনিয়ে আছে,
1: শুনি থাকিব, হয়
0: শুনি থাকিব এনেদৰে আৰু আগলৈ ফোন কৰিব।
1: হয়
0: আপোনাৰ প্ৰিয় গীতটি বজাই শুনাইছো, শুনকচোন।

0: হ্যালো,
1: হ্যালো, নমস্কার।
0: নমস্কার। আকাশবাণী
1: হয়
0: তেজপুৰ
1: মই
0: কেন্দ্রৰ
1: মিথুন
0: ফোন
1: নাথে।
0: ইন গানে গানে অনুষ্ঠান।
1: হয় হয়
0: আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই মিথুন নাথে কৈছো, দুমদুমীয়া সত্ৰৰ পৰা কৈছো, নগাঁও
0: দুমদুমীয়া
1: জিলাৰ।
0: সত্ৰ, নগাঁও জিলাৰ দুমদুমীয়া সত্ৰ। হয়, আপুনি আমাৰ তেজপুৰ কেন্দ্রৰ অনুষ্ঠান শুনি
1: একেবাৰে
0: থাকে?
1: নিয়মীয়া চোতাল। মই ৰেডিঅ'টো লগালে মানে ঘূৰিটো নালাগে আৰু।
0: হয় হয় হয়, আগতে আপোনাৰ সৈতে এবাৰ কথা পাতিছো। হয়
1: হয় হয়
0: হয়, আপুনি শুনি আছে ৰেডিঅ' নহয় জানো?
1: এতিয়া বৰ্তমান নিউজ বাতৰি দি আছে।
0: হয় হয় হয়, ধন্যবাদ ধন্যবাদ জনাইছো আপুনি আমাৰ কেন্দ্রৰ অনুষ্ঠান এনেদৰে শুনি থকাৰ বাবে। ঠিক আছে, কওকচোন নাথ, আপুনি এবাৰ ফোন কৰিছে, এতিয়া আপুনি কি গীত শুনিব বিচাৰিব?
1: এটা বেয়া লাগি আছে আপোনাক। আমাৰ
0: হয়,
1: তেখেতৰ এটা গীত এটা শুনা যে ভাল আছিলে, চকু
0: কাক?
1: মিল নাচাবা,
0: চকু মিলি
1: পৰবী
0: নাচাবা।
1: শৰ্মা।
0: হয়, পৰবী শৰ্মাৰ অভিনয়ৰে এটি বৰ সুন্দৰ গীত আছিলে,
1: চকু মিল
0: গতিকে
1: নাচাবা মানে
0: চকু মিলি নাচাবা সেই গীতটো আপুনি শুনিব
1: আগৰ
0: বিচাৰিছে
1: আগৰ
0: তেখেতে
1: গীতবিলাক
0: অভিনয়
1: পোৱা
0: কৰা।
1: নাযায় এতিয়া বৰ্তমান। হয়,
0: হয়
1: আগৰ
0: হয়
1: গীতবিলাক বৰ্তমান পোৱা নাযায়,
0: হয়, আজিকালি পাবলৈ টান হ'ল,
1: চাবলৈ
0: গতিকে
1: বহুত
0: আমি
1: টান।
0: আকাশবাণীৰ জৰিয়তে সেই গীতসমূহ শুনাবলৈ চেষ্টা কৰি থাকো।
1: হয় হয়, মই
0: গতিকে
1: আপোনাক কি ক'লো, মোৰ টিভিত নালাগে, মই এইটোতো মোৰ মানে হেৰি আৰু
0: নাই নাই, সঁচাই
1: লগৰীয়া।
0: আপুনি বেলেগখিনিতকে ৰেডিঅ'ৰ যিটো আমেজ পোৱা যায়, যোনে শুনে তেওঁলোকে বুজি পায় নহয় জানো? গতিকে এইটো বিৰাট ভাল লগা কথা, কাৰণ আপুনি বিভিন্ন কাম কৰিও ৰেডিঅ' শুনিব পাৰে নহয় জানো? কাম খতি নোহোৱাকে ৰেডিঅ' শুনি থাকিব পাৰে।
1: হয় হয়
0: গতিকে আপুনি অনুৰোধ জনাইছে পূৰৱী শৰ্মা অভিনীত এই গীতটি শুনিবৰ বাবে, চকু মিলি নাচাবা।
1: ঠিক, বহুত ভাল লাগিব।
0: আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
1: ঠিক
0: এনেদৰে
1: আছে,
0: শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠান, আৰু আগলৈও ফোন কৰিব।
1: ঠিক আছে, ধন্যবাদ।
0: ধন্যবাদ ধন্যবাদ, শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

0: হেল্ল,
1: হেলো স্যার, নমস্কার।
0: নমস্কার। আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় স্যার, মই ধেমাজি জিলাৰ মাছখোৱাৰ পৰা নীলোৎপল দুৱৰাই কৈ আছিলোঁ।
0: হয় হয় হয়, দৌৰা ভালে আছে?
1: হয় হয় স্যার, বৰ্তমান ভালে আছোঁ। আপোনালোকৰ নিশ্চয় ভাল নহয় স্যার?
0: হয় হয়, ভালে আছো ভালে আছো, ধন্যবাদ।
1: হয়,
0: কওকচোন দৌৰা, আজি ফোন কৰিলে আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব বিচাৰিব?
1: আজি মোক স্যার ভূপেন হাজৰিকাৰ কণ্ঠত "সেই মোৰ ধৰিত্ৰী আই, চৰণ
0: হয়
1: দিবা ঠাই,
0: হয়
1: খেতিয়ে কৰ নিস্তাৰ নাই" এই গীতটি বজাই দিব।
0: হয় হয় হয়, ভূপেন হাজৰিকাৰ বৰ এটি চিৰসেউজ গীত, নহয়
1: হয়
0: জানো,
1: হয়
0: যুগমীয়া গীত। গতিকে আপুনি সেই গীতটি শুনিব বিচাৰিছে, ভূপেন হাজৰিকাৰ বৰ জন্ম শতবাৰ্ষিকী উদযাপিত হৈছে,
1: হয় হয়
0: গতিকে তাৰ মাজতে আপুনি তেখেতৰ এতিয়া বিশেষকৈ খেতিয়কৰ দিন, নহয় জানো,
1: হয় হয় চাৰিওফালে আমাৰ কৃষকসকল ব্যস্ত হৈ পৰিছে খেতিৰ বাবে।
0: খেতিৰ কাৰণে ব্যস্ত হৈছে, কোনোবা ফালে বানপানী হৈছে, কোনোবা ফালে খৰাং হৈছে, আকৌ
1: হয় হয়
0: তাৰ মাজতে তেখেতৰ কণ্ঠৰ এই গীতটি আপুনি শুনিব বিচাৰিছে। আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
1: হয় হয় ছাৰ, মই এইখিনিতে মই আমাৰ অনাতাঁৰ মৰমাকলৰ পৰিয়ালৰ কেইজনমান নামো ক'ব বিচাৰিছিলোঁ,
0: হয়
1: তেওঁলোকলৈ এই গীতটি উপহাৰ দিব বিচাৰিছোঁ।
0: হয় কওক।
1: হয়, আমাৰ মণ্টু বৰুৱা, দিনেশ শৰ্মা, শৰৎ দুৱৰা, চুম্পী বৰা দত্ত, দেৱদত্ত কুমাৰ, মনোজ দিহিঙীয়া, মই আটাইলৈ এই গীতটি উপহাৰ দিব বিচাৰিছোঁ।
0: ঠিক আছে, আপুনি উল্লেখ কৰা কেইবাজনেও আমালৈ ফোন কৰে নিয়মীয়াকৈ, তেখেতসকলে আমাৰ অনুষ্ঠানো শুনে, গতিকে আপুনি অনুৰোধ জনোৱা এই গীতটি শুনি তেওঁলোকেও নিশ্চয় আনন্দিত হ'ব।
1: হয় হয়
0: গতিকে ধন্যবাদ জনাইছোঁ, আগলৈও
1: হয়
0: ফোন কৰিব, শুনি থাকিব আকাশবাণী তেজপুৰৰ অনুষ্ঠান।
1: হয়
0: শুনক
1: নিশ্চয়
0: শুনকচোন আপোনাৰ প্ৰিয়।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয়, মই চন্দ্ৰকান্ত তাইতে কৈছোঁ, লখিমপুৰ ঘোনাসুতিৰ পৰা।
0: হয় ঘোনাসুতিৰ পৰা চন্দ্ৰকান্ত তাইত ভালে আছে?
1: হয়, ভগৱানে ৰাখিছে আৰু বৰ্তমান।
0: নিশ্চয় নিশ্চয় নিশ্চয় ৰাখিব ৰাখিব। গতিকে কওকচোন, সেইফালে বতৰ কেনেকুৱা?
1: হয়, বতৰ মানে বৰষুণ আজি 3-4 দিন ধৰি একেৰাহে আমাৰ ইয়াত
0: আহি আছে ন?
1: দি আছে বাৰু।
0: হয় হয় হয়
1: আৰু তাৰ মানে প্ৰায় 1 সপ্তাহমান আগতে মানে আমাৰ ইয়াত এতিয়া বানপানীও হৈছিলে বাৰু।
0: বানপানী হৈছিলে। হয় হয় এইফালে বানপানী হৈছিলে, গতিকে এতিয়া বানপানী কমি পানী কমিলে ন বানৰ?
1: পানী ওলাই গ'ল, আমাৰ ভেটিলৈকেও পানী সোমাইছিলে বাৰু।
0: হয় হয় হয় খেতি পথাৰ চাগে কৰিছে ৰাইজে?
1: হয়, মই আজি 3-4 দিনমান হ'ল খেতি সামৰিলো বাৰু।
0: সামৰিছে ন? ঠিক আছে, গতিকে কওক তাইত ফোন কৰিছে আজি কি গীত শুনিব?
1: হয়, আজি মই অসমীয়া গীত এটি শুনিব বিচাৰিছো,
0: হয় কওকচোন।
1: এই সদ্য প্ৰয়াত আমাৰ পূৰৱী শৰ্মা বাইদেউ
0: হয়
1: অভিনীত
0: হয়
1: এটি গীত শুনিব বিচাৰিছো,
0: হয়
1: তেখেতৰ আত্মাৰ সদগতি কামনাৰ্থে।
0: নিশ্চয় নিশ্চয় আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছো।
1: হয়,
0: কোনটো গীত শুনিব বিচাৰিব?
1: কাক বুলিলো কোনে নিজে গাত পাতি ললে চা, যালৈকে বুলিলে জোকাই এতিয়া মজা টোপা।
0: হয় হয় এই আজলি নবগোস্বামী, এটি বৰ সুন্দৰ গীত নহয় জানো?
1: হয় হয় হয় আজলি
0: তেখেতে
1: গীতটি শুনিছো।
0: ধন্যবাদ ধন্যবাদ, এটি সুন্দৰ গীত, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমিও আপোনাৰ অনুৰোধৰ গীতটি বজাই শুনাবলৈ বিচাৰিছো।
1: হয়, মই এইখিনিতে আমাৰ শ্ৰোতা বন্ধু কেইজনমান নাম ক'ব বিচাৰিছো।
0: হয় নিশ্চয় কওক।
1: আমি একেলগে, যোনে য'তে নাথাকক,
0: হয়
1: আমি একেলগে শুনিম
0: হয়
1: গীতটি।
0: হয় হয় কওক।
1: সোণাৰাম লালুং, বিনোদ গগৈ,
0: হয়
1: ভাইকন মুণ্ডা, ফাগু ভূমিজ,
0: হয়
1: নৱকান্ত বৰুৱা, জানমণি কুলি, সন্ধ্যাৰাণী গগৈ দাদুমিয়া,
0: হয়
1: অজিত কুমাৰ শৰ্মা,
0: হয়
1: পবিত্ৰ কুমাৰ আগমাচাৰ্য আদি সকলোলৈকে এই গীতটি মই উপহাৰ দিব বিচাৰিছো আপোনালোকৰ জৰিয়তে।
0: নিশ্চয় নিশ্চয়, আপুনি নাম উল্লেখ কৰা প্ৰায় কেইগৰাকীয়ে আমাৰ নিয়মীয়া শ্ৰোতা আমি জানো, গতিকে সকলোৱে নিশ্চয় গীতটি শুনি ভাল পাব।
1: হয়
0: আৰু আপুনি অনুৰোধ জনাইছে যিহেতু এটি সুন্দৰ গীত, পূৰৱী শৰ্মা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনাই
1: হয়
0: আপোনাৰ অনুৰোধৰ গীতটি আগবঢ়াই দিছোঁ। শুনকচোন।

ফোন ইন গানে গানে অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰিলে নৱজ্যোতি হাজৰিকাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতাসকলে ইমান পৰে ফোন ইন গানে গানে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমি শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ কেইটিমান গীত। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছোঁ হাকিকত বোলছবিত অলকে আগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ কভি হা কভি না বোলছবিত কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ কভি হা কভি না বোলছবিত উদিত নাৰায়ণ আৰু অমিত কুমাৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ মিলন বোলছবিৰ এই গীতটি, কুমাৰ চানু, সাধনা সৰগম আৰু সংগীসকলৰ কণ্ঠত।

অনুষ্ঠানৰ শ্ৰোতাসকলক এবাৰ শুনাব লৈছোঁ আনাড়ী বোলছবিৰ এটি গীত উদিত নাৰায়ণৰ কণ্ঠত।